নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 3 তাৰিখ, 1948 শকাব্দৰ আজি বহাগ মাহৰ 28 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 18 মে'। এতিয়া সময় পুৱা 5:33 আৰু 42 ছেকেণ্ড কৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন এয়াৰ মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়াৰ বিভিন্ন দায়িত্বত ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা, ডিউটি ৰুমত আছে প্ৰিয়াংকী দেৱ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, শ্বেফ আব্দুল্লাহ আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো। এতিয়া আৰম্ভ কৰিবলৈ লৈছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত পাপৰি দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ভানুদেৱী আৰু সংগীবৃন্দৰ কণ্ঠত নাম, অঞ্জলি দাসৰ কণ্ঠৰ লোকগীত আৰু শেষত দীপাংকৰ আচাৰ্যৰ কণ্ঠত ভজন শুনিলে অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: Royal Challengers Bengaluru defeated Punjab Kings by 23 runs in Dharamshala. In today's fixture, Chennai Super Kings and Sunrisers Hyderabad will clash at M.A. Chidambaram Stadium in Chennai at 7:30 p.m. And that is the end of this news bulletin.
1: কৰ্মৰ বিষয়ে ক'বলৈ গৈ সত্যনাথ বৰাই কৈছে, ওখ ঠাইত উঠিবলৈ যেনে এটা আলম লাগে, উদগতি কৰিবলৈ তেনে এটা আলম লাগে। কেৱল বিদ্যাবুদ্ধি আৰ্জি লৈ বহি থাকিলেই জীৱনত উদগতি কৰিব নোৱাৰি। বিদ্যা উদগতিৰ এবিধ আহিলা হয়, কিন্তু আলম নহয়। কৰ্ম হৈছে উদগতিৰ আলম। মানুহে কৰ্মৰ সহায়ত সামান্য অৱস্থাৰ পৰা ভাল অৱস্থালৈ উঠে। কৰ্ম নহলে বিদ্যা বুদ্ধি সকলো নিষ্ফল হয়। যেই সেই কৰ্মই যেই সেই মানুহৰ উদগতিৰ আলম হ'ব নোৱাৰে। মানুহে প্ৰতি কৰ্ম বেলেগ বেলেগ হয়। যাৰ যি কৰ্মত ৰাপ, সি সেই কৰ্ম বাছি লোৱা উচিত, কিন্তু কৰ্ম বাছনি নিচেই উজু নহয়। কৰ্ম বাছি ল'ব নজনাৰ দোষত কোনো কোনোৱে গোটেইটো জীৱন কৰ্ম কৰিও সংসাৰত উদগতি কৰিব নোৱাৰে। কৰ্ম বাছনি সম্বন্ধে নিজৰ মনেই মংগল, অৰ্থাৎ যি কামটো নিজৰ মনত ভাল লাগে তাকে ল'ব লাগে। সচৰাচৰ দেখা যায় যে একোজন মানুহৰ কোনো এটা বিশেষ কামত ৰতি থাকে, সেই কাম সি কৰিবলৈ ভাল পায় আৰু অপ্ৰয়াসে কৰিব পাৰে, কিন্তু কোনোটো কাম অহুপুৰুষাৰ্থ কৰিও সি কৰিব নোৱাৰে। পাছে যদি বুজাৰ ভুলত বা আন কোনো কাৰণত সি পুনৰ এবিধ এৰি শেষৰবিধ কামৰ আলম লয়, তেনেহলে সংসাৰত উদগতি কৰা তাৰ পক্ষে টান হয়। এতেকে যি কামত যাৰ ৰতি থাকে, সেই কামহে সি জীৱনত ব্যৱসায় কৰি লোৱা উচিত। যাৰ কৃষিত ৰতি সি কৃষি, যাৰ বেপাৰত ৰতি সি বেপাৰ, আৰু যাৰ বিষয়ত ৰতি সি বিষয় গ্ৰহণ কৰা উচিত। কৃষি ভালপোৱা মানুহে বিষয় বা বিষয় ভালপোৱা মানুহে কৃষি গ্ৰহণ কৰিলে অসংগত আলমৰ আশ্ৰয় লোৱা হয়। সৰহ লাভৰ আশাত মনে নধৰা বৃত্তি গ্ৰহণ কৰিলে মানুহে কেতিয়াও সংসাৰত উদগতি কৰিব নোৱাৰে। ঘূৰণীয়া ফুটাত শিৰপতা ঠিলা কেতিয়াও খাপ খাই নবহে। কাম বাছি লওঁতে আৰু এটা কথালৈ মন কৰা উচিত। কৰ্মীৰ পক্ষে যশস্যা এটা প্ৰবল উদগতি। যি কামত মানুহে যশস্যা পায়, সেই কামটো কৰিবলৈ তাৰ ধাউতি বাঢ়ে। যশস্যাই মানুহৰ এগুণ উৎসাহ চাৰিগুণ কৰে। কিন্তু সকলো কামৰ যশস্যা সকলোৱে ভাল নাপায়। কোনোৱে বেজালিৰ যশস্যা ভাল নাপায়, কোনোৱে বাঢ়ৈয়ালিৰ যশস্যা ভাল নাপায়, কোনোৱে খনিকৰালিৰ যশস্যা ভাল নাপায়। পাছে যদি বেজালিৰ যশস্যা ভাল নোপোৱা মানুহজনে বেজালি বৃত্তি গ্ৰহণ কৰে, তেনেহলে সেই কামত তাৰ ধাউতি হ'ব নোৱাৰে, আৰু ধাউতি নহলে কাম ভাল নহয়। এতেকে যি যি কামৰ যশস্যা ভাল পায়, সি সেই কামটোহে বৃত্তি কৰি লোৱা উচিত। সংসাৰত মানুহ বোলাবলৈ আৰু সুখে সুকলমে দিন নিয়াবলৈ মানুহক ধন লাগে। বিনা ধনে সম্পদ লাভ কৰিব নোৱাৰি। যি ধনৰ দুখীয়া, সি মান মৰ্যাদা সকলোৰে দুখীয়া। সি সংসাৰত ডাঙৰ কাম কৰি নাম জ্বলা উচাৰি নিজেই অশেষ কষ্টেৰে জীৱন কটায়। সেইদেখি বৃত্তি বাছি লওঁতে ধন হোৱা বৃত্তি লোৱা উচিত। ধন উপাৰ্জন নিজে এটা শিক্ষাৰ বিষয় নহয়, ই বৃত্তি আৰু বৃত্তিৰ লগৰীয়া বস্তু। বিদ্যাবন্ত মানুহে বুদ্ধিৰে বৃত্তি চলালে ধন হয়। বেপাৰ, কৃষি আৰু ৰজাঘৰীয়া বিষয় এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তিবিলাক ধন হোৱা বা অৰ্থকাৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সহজ আৰু কিছুমান অসহজ আছে। অসহজবিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। অসহজ বৃত্তিয়ে মানুহক অসহজ কামলৈ নিয়ে। বেপাৰ, কৃষি আৰু ৰজাঘৰীয়া বিষয় এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তিবিলাক ধন হোৱা বা অৰ্থকৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সহজ আৰু কিছুমান অসহজ। অসহজবিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়, কাৰণ অসহজ বৃত্তিয়ে মানুহক অসহজ কামলৈ নিয়ে। অসহজ কাম কৰি অৰ্বুদ অৰ্থ ঘটিলেও সুখ্যাতি বা পুৰুষালী নাই, আৰু মনতো নিভাজ হয়।

0: সন্তোষ নোপজে। যি বৃত্তি চলাওঁতেই নিচ বা নিন্দনীয় কাম কৰিব লাগে সেই বৃত্তি অসহজ, আৰু যি বৃত্তিত তেনেকুৱা কাম কৰিব নালাগে সেই বৃত্তি সহজ। যি বৃত্তি চলালে দেশৰ বা সমাজৰ উপকাৰ হয় সেইবোৰ সহজ বৃত্তি। বৃত্তি বাছি লওঁতে তেনে বৃত্তিহে আমি বাছি লোৱা উচিত।
1: মুকুতামালা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ওস্তাদ বিসমিল্লা খানৰ চেহনাইত ৰাগ তৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ওস্তাদ বিছমিল্লাহ খানৰ চেহনাইত ৰাগ তৰি শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

আমাৰ আজি পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড শুনিবলৈ পাব সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত হাজোৰ বিজুলীঘাট অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ক্ষমাৰাজ গৌতমে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত এইডছ এৱাৰনেছ এণ্ড একশ্যন, এই বিষয়ে মানৱ সূৰ্য দাস আৰু দীপশিখা তালুকদাৰৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত যুৱ সাহিত্য শিতানত প্ৰীতিমালীৰ গল্প আৰু পম্পী ডেকাৰ কবিতা শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱমমানৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ নটিছ ৰাইটিং যুগুতাই আগবঢ়াব সপোন দুৱৰাই। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকা অনুষ্ঠানত আজিৰ শিল্পী ৰূপম ভূঞা, চিল্কা চমুৱা, প্ৰতুল গোস্বামী, পৰিণীতা গোস্বামী আৰু ব্ৰানা প্ৰকাশ হাজৰিকা। 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত।

দিনৰ 10 বজাত হাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 বজাত প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ। 12:15 গীত আৰু গজল। 12:30 সুৰৰ কৰণি। 1:10 আৰু সন্ধিয়া 7:45 জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অৰুণ ঘোষালৰ ভায়লিনত ৰাগ শুদ্ধ চাৰিং শুনিবলৈ পাব। 1:50 ঋতুপৰ্ণ ঘোষ বৰুৱাৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 6:40 ক্ৰীড়া বাৰ্তা। 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সীনাৰাম তেৰণ আৰু সংগীতসকলৰ কণ্ঠৰ কাৰ্বি গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। 9:30 এখনি নাটক মাজনিশাৰ চিঞৰ, ৰচনা আৰু প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: আলাপ অনুরাগ,
4: আভরণ মোর পুরোর মোর তানা।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
4: অনুভূতি মোর তীত রহনিয়া।
2: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
3: বৰাৰ।
5: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 মিনিটৰ পৰা 8:25 মিনিটলৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা চাৰে ন বজাত।
3: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা চাৰে ন বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়া শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আন্তর্জাতিক সংগ্রহালয় দিবস প্রতি বছরে 18 মে'ৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ আহ্বানক্ৰমে আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। সেইদিনা সংগ্ৰহালয়ৰ কৰ্তৃপক্ষই সাধাৰণ দৰ্শকৰ সৈতে মিলিত হৈ সংগ্ৰহালয়ৰ সা সুবিধাৰ লগতে ইয়াৰ শৈক্ষিক দিশ সম্পৰ্কে আলোচনা কৰে। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদ ইণ্টাৰনেশ্যনেল কাউন্সিল অৱ মিউজিয়াম চমুকৈ ICOM-এ সংগ্ৰহালয়ৰ সূত্ৰ এনেদৰে ব্যাখ্যা কৰিছে। সমাজৰ সেৱা আৰু উন্নয়নৰ বাবে স্থাপন হোৱা একোটা সংগ্ৰহালয় হৈছে কোনো ধৰণৰ আৰ্থিক মুনাফা নকৰা স্থায়ী অনুষ্ঠান। জনসাধাৰণৰ বাবে মুকলি কৰা এই অনুষ্ঠানে গৱেষণা, সংৰক্ষণ, তথ্য আহৰণ তথা জনসাধাৰণক স্থাৱৰ অস্থাৱৰ ঐতিহ্যৰ সম্পৰ্কে জনোৱা, ই জনসাধাৰণক শিক্ষাৰ লগতে আনন্দৰ খোৰাক দিয়ে। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে সংগ্ৰহালয়ৰ ব্যাখ্যা এনেদৰেই দাঙি ধৰিছে। সংগ্ৰহালয় বা যাদুঘৰত মানৱ জাতিৰ কিছু কামৰ কেতবোৰ তথ্য সংৰক্ষণ কৰা হয়। এই তথ্যসমূহে মানুহৰ জ্ঞানৰ ভঁৰাল চহকী কৰাৰ লগতে মানৱ জীৱনৰ বিভিন্ন সমস্যাৰাজি অধ্যয়নত সহায় কৰে। সংগ্ৰহালয়ত সংৰক্ষিত সম্পদসমূহে অতীত আৰু বৰ্তমানৰ লগত মানুহক চিনাকি কৰি দি ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ণয় কৰাৰ বাট দেখুৱায়। ই কেৱল বিশেষ সামগ্ৰীৰ ভঁৰালে নহয়, সামাজিক পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনৰ লগত উপকৃত হোৱাকৈ মানুহক চিনাকি কৰি দিয়াটোৱেই হ'ল সংগ্ৰহালয়ৰ উদ্দেশ্য। কেৱল দুষ্প্ৰাপ্যতাই সম্পদসমূহৰ লগত জড়িত মূল বিষয় নহয়। তদুপৰি সংগ্ৰহালয়ত সংৰক্ষিত সম্পদৰ সংখ্যা কম নে বেছি সেইটোও বিচাৰ্যৰ বিষয় নহয়। সংগ্ৰহালয়ত সংৰক্ষিত সম্পদসমূহে জ্ঞান প্ৰদান কৰাত কিমান দূৰ সহায় আগবঢ়াব পাৰিছে সেইটোহে মূল কথা। সংগ্ৰহালয়ত দৰ্শক এজনে বস্তু এটা চাই স্বাধীনচেতীয়াভাৱে সেই বস্তুটোৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ সুযোগ পায়। এইফালৰ পৰা চালে সংগ্ৰহালয় হ'ল এক শিক্ষানুষ্ঠান। সংগ্ৰহালয় শিক্ষানুষ্ঠান হলেও কিন্তু আন শিক্ষা অনুষ্ঠানৰ লগত সংগ্ৰহালয়ৰ শিক্ষাৰ কেতবোৰ পাৰ্থক্য আছে। যেনে সংগ্ৰহালয়ৰ শিক্ষাৰ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম নাথাকে। সংগ্ৰহালয়ত দৰ্শক এজনে নিজৰ অভিৰুচি অনুযায়ী প্ৰত্যক্ষভাৱে বস্তু এটা চাই জ্ঞান অৰ্জনৰ সুবিধা পায়। সংগ্ৰহালয়ৰ নিজস্ব এটা ভাষা আছে। ইয়াত সংগৃহীত সামগ্ৰী আৰু এই সামগ্ৰীবিলাকৰ প্ৰণালীবদ্ধভাৱে লিখিত তথ্যসমূহে মানুহৰ লগত মানুহৰ আৰু মানুহৰ লগত প্ৰকৃতিৰ সম্বন্ধৰ চিত্ৰ দাঙি ধৰে। এটা জাতিৰ জাতীয় সংস্কৃতিৰ কেতবোৰ দিশৰ স্থায়ী মূল্য আছে আৰু কেতবোৰ দিশ পৰিৱৰ্তনশীল। কোনবিলাকৰ স্থায়ী মূল্য আছে আৰু কোনবিলাক পৰিৱৰ্তনশীল, ইয়াৰ এক সুস্পষ্ট ধাৰণা সংগ্ৰহালয়ৰ সম্পদসমূহৰ মাজেৰে প্ৰতিফলিত হয়। ভাৰতবৰ্ষৰ সৰহভাগ সংগ্ৰহালয়ে বিভিন্ন ধৰণৰ সম্পদ সংৰক্ষণ কৰিছে। সেইবোৰত সাধাৰণতে পুৰাতাত্ত্বিক, নৃতত্ববিজ্ঞান বিষয়ক, চিত্ৰকলা, হস্তশিল্পৰ নিদৰ্শন

যুদ্ধৰ আহিলাপাতি, মুদ্ৰা তথা সাংস্কৃতিক মূল্যৰ বিভিন্ন সম্পদ সংৰক্ষণ কৰি ৰখা হৈছে। এনেধৰণৰ সংগ্ৰহালয়ৰ উপৰিও আৰু কেতবোৰ সংগ্ৰহালয় আছে যিবোৰত কেৱল একো একোটা নিৰ্দিষ্ট বিষয়ৰ সম্পদে সংৰক্ষণ কৰা হৈছে, যেনে উৰাজাহাজ সংগ্ৰহালয়, ঔষধৰ বুৰঞ্জী বিষয়ক সংগ্ৰহালয়, ৰেল পৰিবহণৰ সংগ্ৰহালয়, ৰাষ্ট্ৰীয় ক্ৰীড়া সংগ্ৰহালয়, কৃষি সংগ্ৰহালয়, কলা সংগ্ৰহালয়, বিজ্ঞান বিষয়ক সংগ্ৰহালয় ইত্যাদি।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা গোথেনবাৰ্গত ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰ্ছনৰ সৈতে আলোচনাত মিলিত হয়। 5খন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী আজি নৰৱেলৈ যাব। কংগ্ৰেছ নেতা ভি ডি সাথীসানে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিশ্ব স্বাস্থ্য সংস্থাই ডেমক্ৰেটিক ৰিপাব্লিক

エア赤福場に。বাতৰি হৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা গোথেনবাৰ্গত ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰ্ছনৰ সৈতে আলোচনাত মিলিত হয়। পাঁচখন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী আজি নৰৱেলৈ যাব। কংগ্ৰেছ নেতা ভি ডি সাথীসানে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিশ্ব স্বাস্থ্য সংস্থাই ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো আৰু উগাণ্ডাত হোৱা ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱক আন্তৰ্জাতিক পৰ্যায়ৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা গোথেনবাৰ্গত ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰ্ছনৰ সৈতে আলোচনাত মিলিত হয়। শ্ৰীমোদী দুদিনীয়া ভ্ৰমণসূচীৰে কালি ছুইডেনত উপস্থিত হয়। দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ অৱদান তথা দূৰদৰ্শী নেতৃত্বৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব দ্য পোল ষ্টাৰ কমাণ্ডাৰ গ্ৰেট ক্ৰছ প্ৰদান কৰা হয়। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ 31 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত কালি দুয়োগৰাকী নেতাই ভাৰত ছুইডেন সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ বৃদ্ধি কৰাত সন্মতি প্ৰকাশ কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, মহাকাশ, উন্নত প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, লঘু আৰু মজলীয়া উদ্যোগ, গৱেষণা তথা জনসাধাৰণৰ মাজত সম্পৰ্ক আদিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰা সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত ইউৰোপীয় সংঘ কৌশলগত অংশীদাৰিত্ব আৰু জনসাধাৰণৰ কল্যাণাৰ্থে শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ দিশত নতুন সুযোগ চিনাক্ত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত বিনিময় কৰে। নেতা দুগৰাকীয়ে ৰাষ্ট্ৰসংঘ আৰু বহুপাক্ষিক সংস্থাসমূহৰ শীঘ্ৰেই সংস্কাৰ সাধনতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰ্ছনে ডিজিটেল পৰিৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ লগতে ছুইডেনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ দেশখনৰ প্ৰতি ইতিবাচক অৱদানৰ কথাও উল্লেখ কৰে। প্ৰতিনিধি পৰ্যায়ৰ এই বৈঠকত ৰাজকুমাৰী ভিক্টৰিয়া অংশগ্ৰহণ কৰে আৰু দেশখনৰ ৰজা তথা ৰাণীৰ হৈ প্ৰধানমন্ত্ৰী মোদীক অভিবাদন জনায়। ইয়াৰ পূৰ্বে শ্ৰীমোদীৰ বিমানে ইউৰোপৰ আকাশমাৰ্গত প্ৰৱেশৰ লগে লগে ছুইডেনৰ বায়ুসেনাৰ জেট বিমানে সুৰক্ষা দিয়ে। প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰ্ছনে তেওঁক বিমানবন্দৰত আদৰণি জনায়। গোথেনবাৰ্গত উপস্থিত হৈয়ে শ্ৰীমোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব দ্য পোল ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ বঁটাৰে বিভূষিত কৰাৰ বাবে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ এই সৰ্বোচ্চ সন্মান লাভক সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে এই সন্মানে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি বিশ্ববাসীৰ আস্থা তথা শ্ৰদ্ধাক প্ৰতিফলিত কৰাৰ লগতে তেওঁৰ বলিষ্ঠ নেতৃত্বত বিশ্ব দৰবাৰত ভাৰতৰ মৰ্যাদা আৰু সন্মান বৃদ্ধি পোৱাটোকে প্ৰমাণ কৰিছে। পাঁচখন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ যাব আৰু তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো নৰৱে ভ্ৰমণ তথা বিগত 43 বছৰত ভাৰতৰ পৰা নৰৱেলৈ প্ৰথমটো প্ৰধানমন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী সন্যাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী য়োনাছ গৰষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীৰ লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি তথা সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে তৃতীয় ভাৰত নৰ্ডিক সন্মিলন কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই বৈঠকত নৰৱেৰ প্ৰধানমন্ত্ৰী য়োনাছ, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকছন, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰি অৰ্পো, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টনু ফ্ৰষ্টাডিটি আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰ্ছন এই সন্মিলনত উপস্থিত থাকিব। কংগ্ৰেছ নেতা ভি ডি সাথীসানে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰীসাথীসানে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া

21জনীয়া UDF মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত ছাথি সুনকে ধৰি 14জনে প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ অলেকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰী ছাথিজানে UDFৰ আটাইকেইজন সদস্য একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ জোছেফ, RSP, কেৰালা কংগ্ৰেছ জেকব আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে কালি সন্ধিয়া ছত্তীশগড়ত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ ৰায়পুৰ আৰু বাস্তাৰত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। শ্ৰীশ্বাহে আজি ৰায়পুৰৰ তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছত তেওঁ বাস্তাৰলৈ যাব আৰু জিলাখনৰ নেতানাৰ গাঁৱত এটা জনসুবিধা কেন্দ্ৰ উদ্বোধন কৰিব। কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জগদলপুৰত কেন্দ্ৰীয় জোনাল পৰিষদৰ 26সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলে অংশ ল'ব। ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো আৰু ইউগাণ্ডাত হোৱা ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱক বিশ্ব স্বাস্থ্য সংস্থাই আন্তৰ্জাতিক পৰ্যায়ৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। অঞ্চলটোত এতিয়ালৈকে প্ৰায় 80গৰাকী লোকৰ সন্দেহজনক মৃত্যু হোৱাৰ পাছতেই বিশ্ব স্বাস্থ্য সংস্থাই এই সতৰ্কবাণী জাৰি কৰে। অৱশ্যে সংস্থাই স্পষ্ট কৰিছে যে বুন্দি বুগীয় ভাইৰাছৰ দ্বাৰা সংক্ৰমিত এই ৰোগে মহামাৰী ৰূপ ধাৰণ কৰা নাই যদিও কংগোৰ সৈতে স্থলসীমা ভাগ কৰাৰ প্ৰতিবেশী দেশসমূহলৈ ইয়াৰ সংক্ৰমণৰ তীব্ৰ আশংকা আছে। স্বাস্থ্য সংস্থাৰ শেহতীয়া বিবৃতি অনুসৰি যোৱা শনিবাৰলৈকে ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ ইটুৰি প্ৰদেশৰ বুনিয়া, ৰম্পাৰা আৰু মংগুলুকে ধৰি কমেও 3টা স্বাস্থ্যমণ্ডলত 80গৰাকী লোকৰ সন্দেহজনক মৃত্যু হোৱাৰ লগতে 246টা সন্দেহজনক আৰু 8টা পৰীক্ষাগাৰত নিশ্চিত হোৱা ইবোলা তথ্য পোহৰলৈ আহিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আক্ৰান্ত অঞ্চলসমূহত চৰকাৰীভাৱে বিশেষ সতৰ্কতাও অৱলম্বন কৰা হৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বাৰাকাহ পাৰমাণৱিক প্ৰকল্পক লক্ষ্য কৰি চলোৱা আক্ৰমণৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে স্পষ্ট কৰিছে যে এনেধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু ই অঞ্চলটোত ভয়াৱহ উত্তেজনাৰ সৃষ্টি কৰিব। কৰ্তৃপক্ষক সংশ্লিষ্ট সকলো পক্ষকে সংযম অৱলম্বন কৰাৰ লগতে সংঘাতৰ অন্ত পেলাই আলোচনা আৰু কূটনৈতিক প্ৰক্ৰিয়াৰ মাজলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে। ভাৰতত মাত্ৰ দুদিনৰ বাবেহে ইন্ধন মজুত থকা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি স্পষ্ট কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ চমুকৈ PIBৰ ফেক্ট চেক ইউনিট বা তথ্য পৰীক্ষণ গোটে জনোৱা অনুসৰি এই দাবী বা বাতৰি সম্পূৰ্ণ ভুৱা। গোটে প্ৰকাশ কৰিছে যে দেশত অতিৰিক্ত শোধন ক্ষমতাৰ লগতে বৰ্তমান 60 দিনৰ বাবে পৰ্যাপ্ত খাৰুৱা তেল মজুত আছে। PIBয়ে জনসাধাৰণক এনে উৰাবাতৰিত বিশ্বাস কৰি আতংকিত নহবলৈ আৰু ইন্ধন তথা ৰন্ধন গেছৰ যোগান সন্দৰ্ভত কেৱল চৰকাৰীভাৱে প্ৰকাশিত তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ অনুৰোধ জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2টা বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত কালি বিয়লি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা গোথেনবাৰ্গত ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হয়। 5খন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী আজি নৰৱেলৈ যাব। কংগ্ৰেছ নেতা VD ছাথিছানে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিশ্ব স্বাস্থ্য সংস্থাই ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো আৰু ইউগাণ্ডাত হোৱা ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱক আন্তৰ্জাতিক পৰ্যায়ৰ জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি পানী পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা বৰালী, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি তিনিদিন, 2026 খ্ৰীষ্টাব্দৰ আজি 18 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দ্বিতীয়া তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:37:54 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:56:49।

গীতাত কৈছে, কৰ্মত তোমাৰ অধিকাৰ আছে কিন্তু কৰ্মফলত তোমাৰ কোনো অধিকাৰ নাই। আজি বিশ্ব এইডছ ভেকচিন দিৱস। HIV এইডছৰ প্ৰতিৰোধৰ বাবে ভেকচিনৰ প্ৰয়োজনীয়তাক সুদৃঢ় কৰি তুলিবলৈ প্ৰতি বছৰে 18 মে'ত বিশ্ব এইডছ ভেকচিন দিৱস উদযাপন কৰা হয় আৰু ইয়াক HIV ভেকচিন সজাগতা দিৱস বুলিও কোৱা হয়। এই দিৱসত বিজ্ঞানী, স্বাস্থ্যসেৱা কৰ্মী, স্বেচ্ছাসেৱক আৰু নিৰাপদ আৰু ফলপ্ৰসূ HIV ভেকচিন প্ৰস্তুত কৰাৰ দিশত কাম কৰা সমৰ্থকসকলৰ প্ৰচেষ্টাক সন্মান জনোৱা হয়। 1997 চনৰ 18 মে'ত মৰ্গান ষ্টেট ইউনিভাৰ্চিটিত তেতিয়া ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে দিয়া আৰম্ভণি ভাষণৰ পৰাই বিশ্ব এইডছ ভেকচিন দিৱসৰ ধাৰণাটো আহিছে। 1998 চনৰ 18 মে'ত ক্লিণ্টনৰ ভাষণৰ বাৰ্ষিকী উপলক্ষে প্ৰথম বিশ্ব এইডছ ভেকচিন দিৱস উদযাপন কৰা হয় আৰু আজিও এই পৰম্পৰা অব্যাহত আছে। বিল ক্লিণ্টনে তেতিয়া কৈছিল যে কেৱল প্ৰকৃততে ফলপ্ৰসূ প্ৰতিৰোধমূলক HIV ভেকচিনেৰে এইডছৰ ভাবুকি সীমিত কৰিব পাৰে আৰু ইয়াক নিৰ্মূল কৰিব পাৰে। এই দিৱসৰ উদ্দেশ্য হৈছে HIV এইডছ মহামাৰীৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু ইয়াক প্ৰতিৰোধৰ বাবে ভেকচিনৰ তাৎক্ষণিক প্ৰয়োজনীয়তা অৱলম্বন কৰা, ভেকচিন গৱেষণাৰ শেহতীয়া অগ্ৰগতি আৰু চলি থকা অসুবিধাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা, জনসচেতনতা আৰু সজাগতাত অংশগ্ৰহণ বৃদ্ধি কৰাৰ প্ৰতি উৎসাহিত কৰা, HIV প্ৰতিৰোধ টীকাকৰণৰ সুবিধা, মহামাৰী নিয়ন্ত্ৰণ আৰু নিৰ্মূল কৰাত ভেকচিন লোৱাৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অভিযান আৰু কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এণ্টিবায়টিক প্ৰসাৰিত কৰি ভেকচিনে বিভিন্ন HIVৰ প্ৰতিৰোধ ক্ষমতা কোষক সংক্ৰমিত কৰাত বাধা দিব পাৰে। বিশ্বজুৰি প্ৰায় 4 কোটি লোক HIV ৰোগত আক্ৰান্ত আৰু প্ৰতি বছৰে 1 মিলিয়নতকৈ অধিক নতুন সংক্ৰমণ হয়। প্ৰতিৰোধৰ উন্নতিৰ পাছতো HIVক বিশ্বৰ স্বাস্থ্যজনিত চিন্তাৰ বিষয় হৈ আছে। এই ৰোগ অন্ত পেলাবলৈ যে ব্যাপক দীৰ্ঘস্থায়ী সুৰক্ষাৰ প্ৰয়োজন হয় সেয়া ভেকচিনৰ দ্বাৰাহে দিব পৰা যায়। আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস প্ৰতি বছৰে 18 মে'ত বিশ্বজুৰি উদযাপন কৰা হয়। সংগ্ৰহালয়ৰ গুৰুত্ব আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ 1977 চনৰ পৰা ইণ্টাৰনেশ্যনেল কাউন্সিল অফ মিউজিয়ামৰ উদ্যোগত আয়োজন কৰা হয়। এই দিৱসৰ লক্ষ্য হ'ল সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, শিক্ষা আৰু সামাজিক উন্নয়নৰ সংগ্ৰহালয়ত ভূমিকা সম্পৰ্কে জনসাধাৰণক অৱগত কৰা। মানুহে সংগ্ৰহালয়লৈ গৈ নিজৰ ঐতিহ্যপূৰ্ণ অতীতৰ সমৃদ্ধ সম্পদ আৰু পৰম্পৰা সম্পৰ্কে জানিবলৈ উৎসাহিত কৰাই ইয়াৰ অন্যতম উদ্দেশ্য। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ মতে মানৱ সভ্যতাৰ স্থায়ী স্মৃতিচিহ্নসমূহ আৰু মানৱ ইতিহাসৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী বিভিন্ন সামগ্ৰী সংগ্ৰহালয়ত সংৰক্ষিত কৰা হয়। 1992 চনত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে প্ৰতি বছৰে সংগ্ৰহালয় দিৱস উদযাপনৰ মত পোষণ কৰিছিল। প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে বিভিন্ন সংস্থাৰ সহযোগত বিশ্বৰ বিভিন্ন দেশত ভিন ভিন কাৰ্যসূচীৰে এই দিৱসটি উদযাপন কৰি আহিছে। আমাৰ অসমতো এই দিৱসটি উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্যসমূহ হৈছে কলা সামগ্ৰী আৰু প্ৰাচীন সামগ্ৰী সংগ্ৰহ, অসমৰ প্ৰাচীন সামগ্ৰীসমূহৰ সংৰক্ষণ, অসমৰ বিভিন্ন ক্ষেত্ৰত সৌন্দৰ্যময় সামগ্ৰীসমূহৰ সংৰক্ষণ, ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা, প্ৰাচীন সামগ্ৰী, কলা সামগ্ৰী আৰু পৰম্পৰাগত সংস্কৃতিৰ বিষয়ে বিভিন্ন গ্ৰন্থ প্ৰকাশ, ঐতিহাসিক সামগ্ৰীসমূহৰ উপস্থাপন কৰা, মানুহৰ মাজত জাতীয় গৌৰৱৰ এক অনুভূতি ৰোপণ কৰা আৰু প্ৰতিজন নাগৰিকে সংগ্ৰহালয়ৰ ক্ষেত্ৰত তেওঁলোকৰ আটাইতকৈ ভালখিনি উজাৰি দিবলৈ উদ্বুদ্ধ কৰা। নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক আছিল গিৰিশ চৌধুৰী। মঞ্চ আৰু চলচ্চিত্ৰ দুয়োটা মাধ্যমতে তেখেতৰ অভিনয় দক্ষতা পৰিচিত। 1949 চনত গুৱাহাটী শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত শ্বাহজাহান নাটকত সহ অভিনয় কৰিছিল। গিৰিশ চৌধুৰীৰ জন্ম হৈছিল 1921 চনৰ 5 মাৰ্চত গুৱাহাটীৰ কুমাৰপাৰাত। 1940 চনত ধুবুৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পাছলৈ কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। তেখেতে প্ৰথমতে নাৰী চৰিত্ৰত অভিনয় কৰিছিল আৰু পাছলৈ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ভাতৃ অনিল চৌধুৰীৰ উৎসাহে তেখেতৰ শিল্পী জীৱন গঢ় লৈ উঠাত সহায় কৰিছিল। তেখেতে লিখা মঞ্চ উপযোগী নাটকসমূহ হ'ল মীনা বজাৰ, 1 ছেপ্টেম্বৰ,

বলৰ শতসজ্জা, অনাতাঁৰ নাটক হল লগন উকলি গল আৰু ৰাজনীতি। প্ৰবন্ধ সংকলন হল সোঁৱৰণ মাথো সোঁৱৰণ, শিল্পী সংস্কৃতি বিষয়ক। গিৰীশ চৌধুৰী অভিনীত নাটকসমূহ হৈছে মণিৰাম দেৱান, ৰক্ষকুমাৰ, ভোগজৰা, মানিক ৰাইটং, নীলাম্বৰ, শকুনি প্ৰতিশোধ ইত্যাদি। অভিনীত চলচ্চিত্ৰসমূহ হৈছে সতী বেউলা, সৰাপাত, নিয়তি, মেঘমুক্তি, অকণ, মানসী, কাজিৰঙাৰ কাহিনী, প্ৰতিশোধ, আই মোৰ জনমে জনমে, ৰঙানদী, প্ৰয়োজন ইত্যাদি। 1993 চনৰ পৰা 1996 চনলৈ তেখেতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2002 চনত সংগীত নাটক একাডেমীয়ে তেখেতলৈ সন্মান আগবঢ়াইছিল। 1985 চনতে অসম চৰকাৰে শিল্পী পেঞ্চন আগবঢ়াইছিল। গিৰীশ চৌধুৰীৰ মৃত্যু হৈছিল 2004 চনত। হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ অভিনয়ৰ কাৰণে প্ৰখ্যাত আছিল ৰীমা লাগু। ৰীমা লাগুৱে মাৰাঠী থিয়েটাৰৰ জৰিয়তে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত 1990 চনৰ পৰা 2000 চনৰ আৰম্ভণিতে তেখেতে মাতৃৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে প্ৰতিখন ঘৰৰে পৰিচিত এগৰাকী প্ৰিয় অভিনেত্ৰী হৈ পৰিছিল। ৰীমা লাগুৰ জন্ম হৈছিল 1958 চনৰ 21 জুনত। তেখেতৰ প্ৰকৃত নাম আছিল নয়ন ভাদভাদে। পুনেৰ হুজুৰপাগা HACP হাইস্কুলত পঢ়ি থকা অৱস্থাতে লাগুৰ অভিনয় ক্ষমতা লক্ষ্য কৰিছিল। মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেখেতে পেছাদাৰী অভিনয়ত নামি পৰে। 1979 চনৰ পৰা 10 বছৰ ধৰি মুম্বাইৰ ইউনিয়ন বেংক অব ইণ্ডিয়াত কৰ্মৰত আছিল। সেই সময়তে তেখেতে টেলিভিছন আৰু চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে বেংকসমূহৰ মাজত হোৱা সাংস্কৃতিক অনুষ্ঠানসমূহতো অংশগ্ৰহণ কৰিছিল। 2017 চনৰ 18 মে'ত ৰীমা লাগুৰ পৰলোকপ্ৰাপ্তি হয়। একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ আছিল উমৰ খায়াম। উমৰ খায়ামৰ সম্পূৰ্ণ নামটো আছিল আবুন ফাতাহ উমৰ ইবন ইব্ৰাহিম আল খায়াম গিয়াছুদ্দিন। উমৰ খায়ামৰ জন্ম হৈছিল 1048 চনত ইৰাণৰ নিশাপুৰৰ খুৰাচানত। খুৰাচান আৰু পশ্চিম পাৰস্যৰ বিভিন্ন স্থানত উমৰ খায়ামে দৰ্শনশাস্ত্ৰৰ অধ্যাপনা কৰিছিল। পাছলৈ তেখেতে গণিতশাস্ত্ৰৰ গৱেষণাত আত্মনিয়োগ কৰে। পাৰস্যৰ চুলতান আলাউদ্দিন মালিক উমৰ খায়ামৰ পৃষ্ঠপোষক আছিল। চুলতানৰ ৰাজসভাত উমৰ খায়ামে জ্যোতিৰ্বিদৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চুলতানৰ নিৰ্দেশক্ৰমে উমৰ খায়ামে আন 7 জন সহযোগীৰ সৈতে 1077 পৰা 1075 চনত পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ কৰে। উমৰ খায়ামে ৰুবায়ুত কাব্য গ্ৰন্থখন বৰ্তমান সময়লৈ পৃথিৱীৰ প্ৰায়বোৰ ভাষালৈ অনুদিত হৈছে। অসমীয়া ভাষাত এই গ্ৰন্থখন অনুবাদ কৰিছিল কবি যতীন্দ্ৰনাথ দুৱৰাই। 1926 চনত যতীন্দ্ৰনাথ দুৱৰাই উমৰ তীৰ্থ নামেৰে ৰুবায়ুত অনুবাদ কৰিছিল। উমৰ খায়ামে জ্যোতিৰ্বিদ্যা আৰু গণিত বিষয়ক কেইবাখনো বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ সৰ্বোচ্চ জীৱনৰ কৃতি হৈছে ৰুবায়ুত। ৰুবায়ুতত উমৰ খায়ামৰ 500ৰো অধিক কবিতা সংকলিত হৈছে। এইখন কাব্যগ্ৰন্থই উমৰ খায়ামলৈ বিশ্বজোৰা খ্যাতি কঢ়িয়াই আনিছিল। দাৰ্শনিক, গণিতজ্ঞ আৰু নবেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও মানৱ মুক্তি আৰু মানৱ অধিকাৰৰ প্ৰবক্তা আছিল বাৰ্ট্ৰাণ্ড ৰাছেল। বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাছেলে 38 বছৰ বয়সলৈকে প্ৰধানকৈ গণিতশাস্ত্ৰৰ চৰ্চাতে ব্যস্ত আছিল। এই সময়ছোৱাত তেখেতৰ বিখ্যাত গ্ৰন্থ প্ৰিন্সিপিয়া মেথামেটিকাৰ 3টা খণ্ডৰ কাম শেষ কৰে। তেখেতৰ ৰাজনৈতিক দৃষ্টিভংগীও আছিল বৈপ্লৱিক। এনে বৈপ্লৱিক দৃষ্টিভংগীৰে তেখেতে প্ৰথম মহাসমৰৰ সময়ত ব্ৰিটেইনে পলায়ন কৰা ভূমিকাৰ ঘোৰ বিৰোধিতা কৰিছিল আৰু ফলস্বৰূপে চৰকাৰৰ অপ্ৰিয় ভাজন হৈছিল। কাকতত চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰব হৈ উঠে। ইয়াৰ পৰিণতি হিচাপে 1916 চনৰ 15 জুনত তেখেতক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত লণ্ডনৰ লৰ্ড মেয়ৰৰ সন্মুখত ৰাজকীয় সৈন্য বাহিনীৰ মাজত বিশৃংখলতা সৃষ্টি কৰিবলৈ বিচৰাৰ অভিযোগত তেখেতক ট্ৰিনিটি কলেজৰ চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হয়। সেই সময়তে তেখেতক আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে অধ্যাপনাৰ বাবে আমন্ত্ৰণ জনায়। অধ্যাপনাৰ বাবে জনোৱা আমন্ত্ৰণো পাৰ পত্ৰ নিদিয়াৰ কাৰণে প্ৰত্যাখ্যান কৰিবলগীয়া হয়। 1872 চনৰ 18 মে'ত বাৰ্ট্ৰাণ্ড ৰাছেলৰ জন্ম হৈছিল। ৰাজস্থানৰ উদ্ভিদ বিজ্ঞানী, যি মূলতঃ এঞ্জিঅস্পাৰ্মৰ পৰীক্ষানলীত নিষেচন কৌশল উদ্ভাৱনৰ বাবে বিখ্যাত আছিল, তেখেত হৈছে পাঞ্চানন মাহেশ্বৰী। এই উদ্ভাৱনে নতুন শংকৰ উদ্ভিদ সৃষ্টিৰ সুবিধা প্ৰদান কৰিছে আৰু যিবোৰ পূৰ্বতে প্ৰাকৃতিকভাৱে শংকৰ কৰিব পৰা হোৱা নাছিল। 1964 চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে জীৱবিজ্ঞানৰ প্ৰথমখন পাঠ্যপুথি উলিয়াই অনাত তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। গৱেষণামূলক সাফল্যৰ উপৰিও মাহেশ্বৰী এজন শিক্ষাবিদ আৰু প্ৰকাশক আছিল। দিল্লী বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞানৰ অধ্যাপনা কৰিছিল। 1960 চনত মানৱতাৰ প্ৰধান উদ্দেশ্যসমূহৰ সমাধানৰ বাবে প্ৰতিষ্ঠা হোৱা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ৱৰ্ল্ড একাডেমী অৱ আৰ্ট এণ্ড ছায়েন্সৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 1934 চনত বেংগালুৰুৰ ইণ্ডিয়ান একাডেমী অৱ ছায়েন্সৰ ফেলো হয়। 1958 চনত ভাৰতীয় উদ্ভিদ বিজ্ঞান সমিতিয়ে তেখেতক বীৰবল চাহানী পদকেৰে সন্মানিত কৰিছিল। তেখেতৰ বহু শুভাকাংক্ষী আৰু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নতুন তথ্যৰ নামকৰণ তেওঁৰ নামেৰে কৰি তেখেতলৈ সন্মান আগবঢ়াইছিল। 1965 চনত পঞ্চানন মাহেশ্বৰী ৰয়েল ছচাইটিৰ ফেলো নিৰ্বাচিত হয় আৰু এই বঁটা লাভ কৰা তেখেত হৈছে দ্বিতীয়গৰাকী ভাৰতৰ উদ্ভিদবিদ। পঞ্চানন মাহেশ্বৰীৰ মৃত্যু হৈছিল 1966 চনৰ 18 মে'ত।

0: খ্ৰীষ্টত গুৰুত্ব বিচাৰিলে পাওঁ। 2015 চনত অৰুণা শানবাগৰ মৃত্যু হৈছিল। পূব দ্বিতীয় জন পলৰ জন্ম হৈছিল 1920 চনত। কেন্দ্ৰীয় মন্ত্ৰী অনিল দাভেৰ মৃত্যু হৈছিল 2017 চনত। পাশুগোপাল বৰুৱাৰ মৃত্যু হৈছিল 2010 চনত। পেছাদাৰী ইংৰাজ ক্ৰিকেটাৰ হেভলি ভেৰিটিৰ জন্ম হৈছিল 1905 চনত। ভাৰতীয় ৰাজনীতিবিদ জগদীপ ধনখৰৰ জন্ম হৈছিল 1951 চনত। ওলুণ্ডাজ সাংশ্লেষিক জৈৱ ৰসায়ন বিজ্ঞানী আণৱিক নেন প্ৰযুক্তি বিশেষজ্ঞ বেৰ্ণাৰ্ড লুকাছ ফাৰিনগাৰ জন্ম হৈছিল 1951 চনত। ফৰাচী পদাৰ্থবিজ্ঞানী পিয়েৰ জিলডাজেনৰ মৃত্যু হৈছিল 2007 চনত। শ্ৰীলংকাৰ বিদ্ৰোহী নেতা ভেলুপিল্লাই প্ৰভাকৰণৰ মৃত্যু হৈছিল 2009 চনত। ৰাজস্থানৰ পোখৰাণত ভূগৰ্ভৰ প্ৰায় 100 মিটাৰ তলত ভাৰতৰ প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ কৰা হৈছিল 1974 চনত।
1: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
4: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জৰুৰত না পৰে, আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাত আহক অ্যাপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। অ্যাপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।
0: এবাৰ হৈছে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। এডভান্টেজ আছাম 2.0 লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। স্বাক্ষৰিত চুক্তিৰ 60% প্ৰকল্প ৰূপায়ণৰ পৰ্যায়ত। শ্বহীদ সাংবাদিকৰ 30 সংখ্যক মৃত্যুবাৰ্ষিকীত জ্যেষ্ঠ সাংবাদিক হায়দৰ হুছেইনক পৰাগ কুমাৰ দাস বঁটা প্ৰদান। 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান, চলিত বৰ্ষত 1.5 কোটি ৰাজহ সংগ্ৰহৰ অভিলেখ। OCSB ৰেঞ্জ বিষয়ৰ অনলাইন বৈঠকত DGPয়ে ক'লে ৰাজ্যত হ্ৰাস পাইছে অপৰাধৰ হাৰ, কমিছে গোচৰ পঞ্জীয়নৰ সংখ্যা। পুৱতি নিশা প্ৰচণ্ড ধুমুহা বৃষ্টিত খোৱাং কোকৰাঝাৰত বিস্তৰ ক্ষতি, চাপৰত গছ উভালি ঘৰ ভাঙি আহত 12 জন। হাতী মানুহৰ সংঘাতত বিপৰ্যস্ত জনজীৱন, মিছামাৰীত 1জন নিহত, পুৰণি গুদামত হাতী খেদিবলৈ গৈ যুৱক আহত। খালনিঝাৰত দুৰ্বৃত্তই কাটি নিলে প্ৰকাণ্ড শালগছ, ঘটনাস্থলীত বনকৰ্মীদলে চলালে অভিযান, দুৰ্বৃত্তক কৰায়ত্তৰ দাবী। আৰক্ষী জালত কুখ্যাত প্ৰবঞ্চক চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ টকা আত্মসাত। পাণবজাৰ, লতাশিল, পল্টন বজাৰ, চানমাৰী, দিছপুৰ, নুনমাটিকে ধৰি বিভিন্ন থানাত ৰুজু হৈ আছে 22টাকৈ গোচৰ। অৰুণাচলত উৎকোচ লোৱা 3গৰাকী আৰক্ষী বিষয়াক নিলম্বন, অবৈধ নাগৰিকক ভুৱা ইনাৰ লাইন পাৰ্মিট দি ধন সংগ্ৰহ কৰিছিল। উত্তৰ প্ৰদেশত সপ্তাহত দুদিন ঘৰৰ পৰা কাম কৰিব ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে শ্ৰম বিভাগৰ বৈঠকত সিদ্ধান্ত। আনহাতে দিল্লীৰ বেচৰকাৰী প্ৰতিষ্ঠানতো দুদিন ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ। CBIৰ তালিকাত নিটৰ প্ৰতিগৰাকী বিষয়া, কেলেংকাৰীত পৰিচালক সংস্থাৰ বহু লোক জড়িত থকাৰ সন্দেহ। শিক্ষাৰ্থী অভিভাৱকৰ ক্ষোভ প্ৰতিবাদৰ ওচৰত সেৱা মানিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰশ্নোত্তৰ বহি পুনৰ মূল্যায়নৰ মাচুল হ্ৰাস কৰিলে CBSEয়ে। মধ্যপ্ৰদেশত চলন্ত ৰেলত জুই, তিৰুৱন্তপুৰমৰ দিল্লী ৰাজধানী এক্সপ্ৰেছৰ 2টা ডবা ভস্মীভূত। ন্যায়াধীশৰ সংখ্যা 34ৰ পৰা 38লৈ বৃদ্ধি, সুপ্ৰীম কোৰ্টৰ 4গৰাকী ন্যায়াধীশৰ পদ সৃষ্টিত ৰাষ্ট্ৰপতিৰ অনুমোদন। ডনাল্ড ট্ৰাম্পৰ পুৰণ ইৰাণ আক্ৰমণৰ ভাবুকি, প্ৰত্যাক্ৰমণৰ বাবে সাজু তেহৰাণ, শুল্ক নিদিলে ইৰাণে ধ্বংস কৰিব সাগৰতলীৰ ইণ্টাৰনেটৰ কেবল, গুগল, ফেচবুক, মাইক্ৰ'ছফ্ট, এমাজন কোম্পানীলৈ বিপদ। চলিত ইউৰোপ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী ৰুবো জেনেটৰ সৈতে নৰেন্দ্ৰ মোদীৰ বৈঠকত 17খন চুক্তি সম্পন্ন, নেডাৰলেণ্ডছৰে দ্বিপাক্ষিক সহযোগিতাৰ পদক্ষেপ। ভাৰতীয় জাহাজত আক্ৰমণক লৈ এইবাৰ ৰাষ্ট্ৰসংঘত সৰব হ'ল ভাৰত। তেজস্ক্ৰিয় বিকিৰণৰ সংখ্যা, আমিৰ শ্বাহীৰ পাৰমাণৱিক কেন্দ্ৰত ড্ৰোন আক্ৰমণ, ড্ৰোন আক্ৰমণত মৃত 1গৰাকী ভাৰতীয়সহ 4জন। খেলৰ পিছত IPLৰ টিকেটৰ কলা বজাৰ, দিল্লী ক্ৰিকেট সংস্থাৰ বিষয়াসহ 4জনক গ্ৰেপ্তাৰ, 80,000 টকাত বিক্ৰী হৈছিলে বিনামূলীয়া টিকট।

ক্ৰীড়াৰ তৃতীয়টো খিতাপ ইউক্ৰেইনৰ টেনিছ তাৰকাৰ ক'ক' গফক হৰুৱাই ইটালিয়ান অ'পেনত চেম্পিয়ন খিতাপ এলিনা শ্বিটোলিনাৰ। হাই ভল্টেজ মেচত 5 উইকেটত জয়ী হৈছে দিল্লী কেপিটেলছ, দিল্লীৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ। আনহাতে আন এখন খেলত কোহলি আয়াৰৰ অৰ্ধশতকেৰে প্লে অফত স্থান নিগাজি কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, একেৰাহে 5খন মেচত পৰাজিত হৈছে পাঞ্জাব কিংছ। আই পি এলত আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ। খেলখন চেন্নাইত অনুষ্ঠিত হ'ব নিশা 7:30 বজাত। পুৰুষ ডাবলছৰ ফাইনেলত পৰাজিত ভাৰতীয় যুটি থাইলেণ্ড অ'পেনত ৰূপৰ পদকতে সন্তুষ্ট থাকিল সত্বিক আৰু চিৰাগ। প্ৰেছতে আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ পঞ্চম খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাক আৰু এটি খণ্ডত লগ পাইছোঁ। আমি আপোনাৰ আকাশবাণীৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ কথা পাতি আছিলোঁ ইয়াৰ আগৰ খণ্ডত। আৰু তেনেকুৱাতে আপুনি কিছু কথা কৈছিলে কেনেকৈ আপুনি আকাশবাণীৰ আমন্ত্ৰিত শ্ৰোতাৰ অনুষ্ঠান পৰিৱেশন কৰিছিল ডিব্ৰুগড়ত। নলিনী চৌধুৰীয়ে দিয়া এটি গীতৰ কথালৈ আপুনি কেনেকৈ চকু পানী টুকিবলগীয়া হৈছিল, এইবিলাক কথা কৈছিল। এতিয়া আৰু কওকচোন, আৰু আকাশবাণীত বাণীবন্ধন কৰা কিবা গীতৰ কথা আপোনাৰ মনত পৰে নেকি? তেনেকুৱা যদি কিবা কথা আছে আমি শুনিব খুজিছোঁ।
3: এখন সংগীতালক্ষ্য কৰিছিলোঁ আমি, সবিন মেধি আৰু ৰমেন চৌধুৰী একেলগে। সেইখনত প্ৰাইজো পাইছিলে, কিবা এটা বঁটা পাইছিলে। সেইখন কৰিছিলোঁ আৰু যোগেশ চন্দ্ৰ ভঁৰালীৰ সংগীতালক্ষ্য এখন কৰিছিলোঁ। তেওঁ ঢুকোৱাৰ পিছত ইয়াতে কৰিছিলোঁ। আমাৰ বৰপেটাৰ পৰা এটা গ্ৰুপ আহিছিলে, সেইখন কৰিছিলোঁ সংগীতালক্ষ্য। আৰু
2: আপুনি যিখন কৈছে সবিন মেধি আছিলে সেইখন প্ৰয়োজনত, সেইখন সংগীতালক্ষ্য আকাশবাণীৰ
3: সৃষ্টিৰ অংকুৰ নেকিয়ে,
2: সেইখনে আমাৰ আকাশবাণীৰ বাৰ্ষিক বঁটা পাইছিল আলেখ্যৰ শিতানত, নহয় জানো?
3: আৰু মই এনেই হেৰি গাইছিলোঁ, কোৰেলবিলাক গাইছিলোঁ।
2: কিন্তু এই সংগীতালক্ষ্যত গোৱা কিবা গীত আপোনাৰ মনত আছে নেকি?
3: অঁ, এটা গাইছিলোঁ নেকি, পৰিল বাৰিষাৰ কাল, সেইটো গাইছিলোঁ।
2: পৰিল বাৰিষাৰ কাল
3: গানটো আছে, ৰেডিঅ'তে আগতে গাইছিলোঁ।
2: আপুনি ৰেডিঅ'ত গোৱা গীতৰ আকৌ এবাৰ তাত পুনৰ গাইছিলে, নহয় জানো? গীতটি অকণমান আমি শুনি লৈছোঁ।
3: হয়।

0: গীতত যিটো কণ্ঠত যিটো আবেগ লাগে, সেই আবেগৰ কথাটো আপোনালোকে বিশেষভাৱে অনুশীলন কৰে নেকি?
1: মানে আহি যায় হেৰিতে, সৰুতে অহা নাছিল সেইবিলাক, গাব লাগে গাইছোঁ আৰু, কিন্তু পিছলৈকে মোৰ সেই ভাববিলাক আহি গৈছে। এজনী মহিলাই ৰাধা, ৰাধাকৃষ্ণৰ কাহিনীবিলাকতো আগতেই শুনিছোঁ, গতিকে কৃষ্ণ ৰাধাৰ যিটো প্ৰেম,
0: প্ৰেম আৰু বিৰহ দুয়োটাই আছে,
1: দুয়োটাই আছে, গতিকে সেই গীত ভাববিলাক আহি যায় তেতিয়া আমাৰ।
0: হয়, আপোনাৰ সাধাৰণতে কোনটো পটভূমিত লিখা গীতবিলাকে আপোনাক বেছি আকৰ্ষণ কৰিছিল?
1: মোৰ সেই প্ৰেম বিৰহ এইবিলাক থকা গীতবিলাকত মই বেছি হেৰি,
0: বিশেষকৈ কৃষ্ণ ৰাধাৰ কাহিনী য'ত আছে,
1: কৃষ্ণ ৰাধা,
0: হয়,
1: তেনেকুৱা হেৰিবিলাক কাহিনীবিলাক মই আগতে শুনিছোৱে নহয়,
0: আগতে শুনিছে,
1: তাৰপিছতে গীতটোৰ লগতে মই যেতিয়া গাওঁ তেতিয়া সেই ভাববিলাক আহি যায়, মোৰ চকুৰ আগত যেন মই দেখি আছো তেওঁলোকক, মানে তেনেকুৱা ভাব এটা আহে।
0: আপোনাৰ হাতত এখন যে মই এই পুথি দেখিছো, কামৰূপী গীতৰ সংকলন, কওকচোন সেইখন গীতৰ সেই পুথি সংকলনটো কেনেকে হল?
1: সেইটো সেই গদাধৰ দাসে সম্পাদনা কৰিছিলে আৰু সুধীৰ দাসে সংগ্ৰহ কৰিছিলে, আৰু এই গ্ৰন্থপীঠ পাণবজাৰত যে হেৰি আছিলে, কিতাপৰ দোকান এখন আছিলে, গ্ৰন্থপীঠৰ মালিকজনে কৰিছিলে, তেখেতৰ নাম নিহাৰেন্দ্ৰ চৌধুৰী। বেছিভাগ গীতেই মোৰ আছে,
0: মানে আপুনি ইয়াত আকাশবাণীত গোৱা গীত বা
1: গোৱা গীত, এইচ এম ভিত কৰা গীত, আৰু তাৰ উপৰি সুধীৰ দাই গোৱা গীতো আছে, বেলেগে ৰামেশ্বৰ পাঠকৰ গোৱা গীতো আছে কেইটামান, তেনেকে তেওঁলোকে এইখন কিতাপ দুটা, এইটো ছেকেণ্ড হ'ল বোধহয়,
0: তাৰমানে দুটা খণ্ডত কৰিছে,
1: দুটা খণ্ডত কৰিছে,
0: হয়, কামৰূপী, কামৰূপী লোকগীত। বাইদেউ কওকচোন, আপুনি গোৱালপৰীয়া লোকগীতো গাইছে আমাৰ ইয়াত?
1: গাইছোঁ অলপ, মানে হেৰি থাকা আৰু, তাৰমানে কি, গোৱালপাৰাখনো বৰপেটাৰ ওচৰতে, ভাষাৰ অলপমান মিল হেৰি আছে, মিলে আছে তেওঁলোকে, গতিকে সেই গীতৰ এটা হেৰিও আহিছে এইফালে, এইফালে কামৰূপী লোকগীতত পৰিছে, আৰু কামৰূপী লোকগীতৰো কিবা অলপ মানে তেওঁলোকৰ তাতে পৰি অলপ মিক্স হৈছে আৰু। এই কেইটামান গীত মই গাইছিলোঁ, প্ৰথমে ময়ে ভাবিছিলোঁ গোৱালপৰীয়া লোকগীত নেকি, বোলে নহয় সেইটো, তাৰমানে আগৰ মানুহবিলাকেতো নাৱত বা বনিচ কৰে, বেপাৰ বনিচ কৰিবলৈ অহা যোৱা কৰে, তেতিয়া এইবিলাক গীত ক'ৰবাত গাইছিল হয়তো, গাঁৱতে তেওঁলোকৰ মিলামিচা হৈ গৈছে দুটা হেৰিৰে, গতিকে সেই গীতবিলাকৰো কিছু হেৰি আছে আমাৰ কামৰূপী লোকগীত।
0: কিন্তু আপুনি যেতিয়া গোৱালপৰীয়া লোকগীত গাবলৈ গৈছিল, আপোনাৰ কিবা অসুবিধা হৈছিল নেকি যে এইটো গীত মোৰ ঠিক মোৰ ষ্টাইলৰ বা মোৰ আৰ্হিৰ গীত নহয়? মই
1: নাই নাই নাই, ভালেই পাইছিলোঁ, কাৰণ তেওঁলোকৰ গীতবিলাকতো প্ৰেম বিৰহ মানে আছেই আৰু, বহুতেই আছে, আৰু নিজৰ এজনী মহিলাই নিজৰ স্বামী দূৰত গৈছে, তিনিমাহ চাৰিমাহ এবছৰলৈকে ঘৰ আহি পোৱা নাই, মানুহজনীয়ে নদীৰ পাৰত গৈ কি কৰিব, বিলাপ কৰি আছে আৰু।

0: দি আছে তেনেকে কিছুমান
1: তেনেকুৱাই এটি গীত আপোনাৰ কৈছো আপোনাৰ তেনেকুৱা এটি গীত আজি কিন্তু আমি সেইটো শুনিম সেইটো হৈছে কোন কন্যা কান্দে ঘাটে আমি অনুষ্ঠানৰ সামৰণিত এইটো শুনিম বাৰু কিন্তু তাৰ আগতে মই আপোনাক আৰু সোঁৱৰাই দিওঁ আপুনি আকাশবাণীত বাণীবন্ধন কৰা না যায়ৰে সখী সেইটো এটা গীত আছে সেইটো গোৱালপৰীয়া
0: গোৱালপৰীয়া
1: এতিয়া আপুনি কওকচোন আকাশবাণীৰ যিটো বাণীবন্ধন আপুনি বাহিৰত ষ্টুডিঅটো কৰিছে গ্ৰামফোন কোম্পানীৰ বাণীবন্ধনো কৰিছে সেই দুইটাৰ মাজত মূল পাৰ্থক্যটো কি
0: তাতে মানে কি আৰু ইনষ্ট্ৰুমেণ্টবিলাক বেছিকে ল'ব দিয়ে
1: হয়
0: বেছিকে পাই যাওঁ তাতে নবীন বৰা আছিল যে আপুনি থিয়েটাৰ বজাইছিল তেওঁ হেৰি বজাইছিলে কিবা এটা ইনষ্ট্ৰুমেণ্ট বজাইছিলে মোৰ
1: মোক কওকচোন এতিয়া আকাশবাণীত যিটো যিবিলাক গীত আপুনি বাণীবন্ধন কৰিছিল তাত যেনেকে আপোনাৰ বাঁহী দোতাৰা তাৰপিছত আপোনাৰ খঞ্জৰি আৰু হেৰি ডগৰ এইকেইটালৈ আপুনি গীতটো গায় আকাশবাণীৰ এটা নিৰ্দিষ্ট ব্যাকৰণ আছে তাৰ ভিতৰত গীতখিনি গায় আধুনিক গীতত যেনেকে আমি দেখো যে যদি বাহিৰৰ গ্ৰামফোন কোম্পানীৰ যেতিয়া ৰেকৰ্ডিং হৈছিল তাত বহুত ইনষ্ট্ৰুমেণ্ট বহুত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে যেনেকে লোকগীতত আপুনি কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিছিল যেতিয়া গ্ৰামফোন কোম্পানীত কৰিছিল
0: সেইটো একতাৰা আছিলে তাৰপিছত দোতাৰা ডগৰ তাৰ লগত বোধহয় তবলা খোল কিবা যিটো গীতত লাগে
1: মানে কেতিয়াবা তবলা
0: বজাব লগা হৈছিল আৰু তাল একযোৰা থাকে খুঁজুৰি থাকে গীত লৈ তেনেকে পাইছিলো
1: আৰু তাত সাধাৰণতে আপুনি কাৰ কাৰ নিৰ্দেশনাত তাত গীত গাইছিলে
0: কোম্পানীৰ হেৰি আহিছিলে
1: নিজা নিজা তেওঁলোকৰ
0: ষ্টেণ্ড হোটেলত হৈছিলে পাণবজাৰৰ তাৰমানে প্ৰথমে মোক ৰামেশ্বৰ পাঠকে আহি ক'লে এই ইয়াতে এইচ এম ভি আহিছে তুমি যাবাচোন মই বোলো ক'ত আছে বোলে ষ্টেণ্ড হোটেলত মই লৈ যাম ময়ো যাই আছো তাতে গানবিলাক ৰেকৰ্ড কৰি আছে তাৰপিছত মই গ'লোঁ এদিন যাওঁতে হেৰি কৰিলে মোক মানে কণ্ঠ পৰীক্ষা কৰিলে মাইক্ৰফোনৰ আগত মাইক্ৰফোনটো দি পেলাই উইদাউট মানে হেৰি আৰু বাদ্যযন্ত্ৰ খালি মোৰ কণ্ঠটো চাব
1: কণ্ঠটো
0: চালে
1: কোন আছিল তেতিয়া কোনে কণ্ঠ পৰীক্ষা
0: দিছিল গুপ্তা গুপ্তা
1: মানে কলকাতাৰ পৰা আহিছিল
0: কলকাতাৰ পৰা আহিছিল গোটেই গ্ৰুপটো তাহাঁতৰ মানে মেচিনাৰী যিটো যিখিনি কাম কৰে তেওঁলোকৰ চব গ্ৰুপ এটা আছে তাৰপাছত মই গালোঁ গোৱাৰ পিছত ক'লে আৰু ঠিকেই আছে অ'কে তাৰপিছত মোক ডেটে দিলে আৰু কোনদিনা আহিব লাগিব কি কৰিব লাগিব তাৰপিছত মই গ'লোঁ আৰু কি গান গাম ৰামেশ্বৰ পাঠক সুধীৰ দা তেতিয়া নাই বৰপেটাতে আছে সুধীৰ দাক খবৰ দিলোঁ ফোন কৰি নানা কথা আহিব লাগে তাৰপিছত সুধীৰ দাই চিলেক্ট কৰি দিয়া নাই ৰামেশ্বৰ পাঠকে চিলেক্ট কৰি দিছে
1: এই ৰেডিঅ'ত
0: যিকেইটা গাইছা সেইকেইটাই কৰি চাচোন প্ৰথমে এনেকৈ ক'লে তাৰপিছতে মই ৰিহাৰ্চেল কৰিলোঁ সুধীৰ দা আহি পালে আহি পাই মোৰ লগত ৰিহাৰ্চেল টিহাৰ্চেল কৰিলে তাৰপাছতে মোৰতো মাতটো বেয়া হৈ গ'ল মানে হেৰি হয় এই ডিঙিৰ হেৰি অলপমান মাতটোত হেৰি লাগিছে মই ভাবিছোঁ মোক ডেট দিছে হেৰি দিছে কি কৰা যায় এই যাওঁচোন কিজানি ভালে হ'ব প্ৰথম মানে গানৰ লাইনটো গাইছোঁ নে নাই গোৱাৰে গম পাই গ'ল নহয় তেওঁলোকে ফেৰেঞ্জাটিছ হ'লে মানে আৰু দিগদাৰ হয় তাৰপিছততো নাই নহ'ব নহয় মাতটো হৈ আছে আপুনি সোনকালে হেৰি ট্ৰিটমেণ্ট কৰক আমি আছোঁ আমি কৰিমে কিন্তু আপোনাৰ সেইদিনাৰ মাতৰ দৰে হোৱা নাই মই ভাবিছোঁ তেওঁলোকে গম নাপাব আৰু মই গাই যাম তাৰপিছত আহিলোঁ আহি ইনজেকশ্যন পৰ্যন্ত ল'লোঁ ফেৰেঞ্জাইটিছ লৈ পেলাই আৰু গ'লোঁ আৰু একদম
1: গ'ল মানে কিমান দিন পিছত গৈছে
0: এসপ্তাহমান পিছত আৰু প্ৰায় ৰাতিয়ে হয় বেছি কৰি আমাৰ হেৰিবিলাক আৰু আমাৰ অফিচো থাকেতো অফিচ থাকিলে অলপমান যোৱা দিগদাৰ হয় ৰাতি তেনেকৈ বহুত কেইটা কৰিলোঁ আৰু একেলগে মানে গোটেইকেইটা হোৱা নাই আৰু তেতিয়া মোৰ দহটা বাৰটামান কৰিছে ইতিমধ্যে
1: এনেই গ্ৰামফোন কোম্পানী যেতিয়া ৰেকৰ্ডিং কৰে তেতিয়া কিমানটামান গীত এবাৰত কৰে আপুনি
0: এবাৰত দুটা তিনিটা এনেকুৱা
1: মানে সেইটো
0: এদিনৰ
1: আকাশবাণীত ছটাকে গীত বাণীবন্ধন কৰে এবাৰ আহিলে হয়তো সময় লয় কিছু যিহেতু বাণিজ্যিক ভিত্তিত কৰা হয় গতিকে তাত বোধ কৰো সেইকাৰণে নেকি এদিনত হয়তো দুটা গীত
0: তাতে কিবা হেৰি থাকিলে কনফিউজন থাকিলে কিবা হেৰি হলে আৰু
1: ৰি ৰেকৰ্ডিং
0: কৰিব লাগিব তেনেকে তেনেকে কেইবাদিনো যাব লগা হৈছে আৰু কৰি কৰি মই গ'ল হেৰি শেষ কৰিলোঁ আৰু তাৰ ভালেই হৈছে তাৰপাছত অ'কে আৰু বহুত বহি থাকে

0: শিল্পীবিলাক এটা এজনৰ পাছত এজন এজনৰ পাছত এজন তেনেকে হৈ থাকে। এই তাৰপিছত মই হেৰি কৰিলো, আছো আৰু, ৰেকৰ্ডবিলাক ৰিলিজ হৈ গ'ল, মোৰ হেৰি আহে, চেকখন আহে, তেওঁলোকে পঠাই দিয়ে
1: গ্ৰামফোন কোম্পানীৰ পৰা।
0: তাৰপিছত কিছুদিন পিছত আকৌ আহিলে তেওঁলোকে, তাৰমানে ইমানেই ৰেকৰ্ডিং হৈছে কিন্তু কিছুমান ৰেকৰ্ড এনেই পৰি আছে, তেওঁলোকৰ লাভ হোৱা নাই। যিকেইখনৰ লাভ হৈছে সেই আৰ্টিষ্টখিনিক একদম কনফিডেঞ্চিয়েলি মাতিছে আৰু, তাৰমানে গম পালে বেলেগবিলাক বহুত আহি যাব। আমিতো তেওঁলোকেতো আৰ্টিষ্ট কেনেকুৱা কি কথা, কণ্ঠটো চালে নহ'ব নহয়, বহুত কিবা কিবি চাব লাগে বোধহয়। তেওঁলোকে বোলে কাৰোবাৰ আগত ৰমেশৰ পাঠককে কৈছে নেকি যে আমি একদম মনে মনে হেৰি কৰিম, এইটো বেছি হুলস্থুল কৰিব লাগে, তেখেতক লাগে, আপোনাক লাগে, আৰু তেনেকৈ কেইজনমানক মাতি আৰু ৰেকৰ্ড কৰিছে আমাৰ গীত। মই পাঁচটামান গীত গাইছোঁ, পিছৰ গীতকেইটা মই পাইছোঁ কিন্তু আগৰ গীতকেইটা পোৱা নাই। তেওঁলোকৰ মস্তক আহি এখন থাকে নহয়, সেইখন হেৰি
1: কৰাৰ কাৰণে
0: নাছিলে, গতিকে এতিয়া মই সেই পুৰণা গীতখিনিতো নাপাওঁৱে, এতিয়া পিছত গোৱা গীতখিনি পাওঁ।
1: কিন্তু সেইখিনি গীত আপুনি আকাশবাণীটো গাইছিলে?
0: গতিকে
1: আমাৰ সংগ্ৰহ তাৰ বহুতখিনি আছে। ঠিক আছে, আজিতো আপোনাৰ গীত আমি শেষত কি শুনিম, আগতে আমি কৈয়ে থৈ দিছো কোন কন্যা কান্দে ঘাটে, এই গীতটি আমি কিয়নো আপোনাৰ গোৱালপৰীয়া সুৰৰ গীত আমি শুনিব খুজিছো, সেইটো শুনিম। পিছত থাকোঁতে আপোনাৰ চাগে সহযোগী বা সহকৰ্মীসকলে মাজে মাজে গীত গাবলৈ অকণমান আমনি কৰিছিল?
0: কৰিছিলে,
1: মানে টেবুলত বহিয়ে গীত গাবলগীয়া হয় নেকি কেতিয়াবা?
0: ৰেডিঅ'ত শুনে, ইয়াতে মই কৈ দিব লাগে কোনদিনা বাজিব কি কথা, তেতিয়াবা শুনে আৰু মোক বিদায় দিয়াতে, মই যেতিয়া মই ৰিটায়াৰ হ'লো আৰু তেতিয়া সেইদিনাই ময়ে গাব লগা হৈছে।
1: আপুনি গাইছিলে, ঠিক আছে বাইদেউ, আজি আমি এইটো খণ্ডৰ পৰা বিদায় লৈছোঁ, ইয়াৰ পিছত আকৌ কথা পাতিম। আজি কোন কন্যা কান্দে ঘাটে এই গীতটি শুনি বিদায় লৈছোঁ, আপোনাক ইয়াৰ পিছৰ খণ্ডত লগ পাম, আজিলৈ নমস্কাৰ।
0: নমস্কাৰ।

0: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: অগ্নিযুগৰ গান।
4: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
3: এয়া

0: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অবৈধভাৱে দখলীকৃত ভূমি দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰিছে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ভূমি দখলমুক্ত কৰাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। যোৱা শনিবাৰে কামৰূপ জিলাৰ আমিনগাঁও অঞ্চলত প্ৰথমটো উচ্ছেদ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্যত এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত 1250 বৰ্গ কিলোমিটাৰ ভূমি দখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। নগাঁও জিলাৰ কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত জুমুৰমুৰ গাঁও পঞ্চায়তে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ অধীনত দীনদয়াল উপাধ্যায় পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত পুৰস্কাৰ লাভ কৰিছে। অহা 3 জুনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই পুৰস্কাৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 1245টা পৰিয়ালে বসবাস কৰা এই পঞ্চায়তৰ জনসংখ্যা 6032। পঞ্চায়তখনৰ সভানেত্ৰী উমুমা চাকিনৰ নেতৃত্বত পঞ্চায়তখনে কেতবোৰ লেখত ল'বলগীয়া কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিব সুংবদন নাৰ্জাৰীয়ে এনেদৰে কয়।
1: জুমুৰমুৰ গাঁও পঞ্চায়ত আসাম ৰাজ্য কে নগাঁও জিলা মে কঠিয়াতলি খণ্ড মে স্থিত এক পঞ্চায়ত হে। ইস সাল হমে ভাৰত চৰকাৰ কে পঞ্চায়তী ৰাজ মন্ত্ৰালয় কে দ্বাৰা সন্মানীয় দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্ত বিকাশ 2007 কা পুৰস্কাৰ দিয়া গয়া হে, জিস কাৰণ হম অত্যন্ত প্ৰসন্ন আৰু গৌৰৱান্বিত হে। ইসি অৱসৰ কা লাভ উঠাতে হুৱে মে ভাৰত চৰকাৰ, আসাম চৰকাৰ, হমাৰে বিধায়ক শ্ৰী জিতু গোস্বামী জী, নগাঁও জিলা প্ৰশাসন, কঠিয়াতলি খণ্ড উন্নয়ন কে অফিচাৰ, SIRD গুৱাহাটী, SIRD আমনি কা আভাৰ প্ৰকট কৰা চাহতি হু। উনকে সহযোগ, সহায়তা আৰু মাৰ্গদৰ্শন কে কাৰণ হি আজ হম ইস স্তৰ পৰ পহঁচে হে।
0: উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিয়ন্ত্ৰণ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। লখিমপুৰৰ নাৰায়ণপুৰত থকা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ 4th প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কালি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুসৰি মুকলি সভা আৰু 12 সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। মাধৱদেৱ কলাক্ষেত্ৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া কৃষ্টি কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানত বিপুৰীয়া বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন বৰা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে কালি সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৃহত্তৰ নাৰায়ণপুৰ বিহপুৰীয়া অঞ্চলৰ 4গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, সমাজসেৱক গোলক হাজৰিকা আৰু প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা। শিৱসাগৰ নগৰৰ দৰবাৰ ৰোডৰ 3 নম্বৰ ৱাৰ্ডত কালি নিশা চোৰে এঘৰ মানুহৰ পৰা লক্ষাধিক টকাৰ সোণৰ গহনা, বহু পৰিমাণৰ নগদ ধন আৰু আন মূল্যৱান সামগ্ৰী লুটি নিয়ে। আব্দুল ৰেকিব নামৰ এজন লোকৰ হাৰ্ডৱেৰ দোকানৰ পৰাও চোৰে প্ৰায় 4,50,000 টকাৰ নগদ ধন লৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এই চুৰিকাণ্ডৰ খবৰ পোৱাৰ পাছতে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু এই দুষ্কাৰ্যৰ সৈতে জড়িত অপৰাধীৰ অনুসন্ধান অব্যাহত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে এয়া ৰূপম ভূঞা, গীতৰ কথা ৰসানন্দ গগৈৰ, সংগীত সংৰচনা উৎপল বৰাৰ।

ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল ৰসানন্দ গগৈৰ, সংগীত সংৰচনা আছিল উৎপল বৰাৰ। অনুষ্ঠানত এইবাৰ শুনক চিল্কা চমুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, সংগীত সংৰচনা দীপক শৰ্মাৰ।

0: চিল্কা চমুৱাৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল ডিম্বেশ্বৰ দাসৰ, সংগীত সংৰচনা আছিল দীপক শৰ্মাৰ।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: পুনৰ উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। গীতিমালিকাত এইবাৰৰ শিল্পী প্ৰতুল গোস্বামী, গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সেয়া আছিল প্ৰতুল গোস্বামী, গীতৰ কথা আছিল কেশৱ দত্তৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাত এইবাৰ শুনক পৰিণীতা গোস্বামীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা হায়দৰ আলীৰ।

পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তৰুণ শৰ্মাৰ, প্ৰযোজনা আছিল হায়দৰ আলীৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৌৰৱী ডেকা হাজৰিকাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

কৰবী ডেকা হাজৰিকা ৰচিত গীতটি শুনিলে ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠত। প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব আৰু 9:15 জিলাৰ ৰেহৰূপ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল, গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন সন্দৰ্ভত আজি ফাষ্ট ট্ৰেক আদালতত শুনানি গ্ৰহণ, কংগ্ৰেছ নেতা ভি ডি সাথীছনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব দ্য পোলাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰা হৈছে। দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ অৱদান তথা দূৰদৰ্শী নেতৃত্বৰ স্বীকৃতিস্বৰূপে শ্ৰীমোদীলৈ এই সন্মান আগবঢ়োৱা হৈছে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ 31 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কালি ছুইডেনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা নিশা গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত কালি দুয়োগৰাকী নেতাই ভাৰত ছুইডেন সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ বৃদ্ধি কৰাত সন্মতি প্ৰকাশ কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, মহাকাশ, উন্নত প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, লঘু আৰু মজলীয়া উদ্যোগ, গৱেষণা তথা জনসাধাৰণৰ মাজত সম্পৰ্ক আদিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। 5খন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ যাব আৰু তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা 5ম হেৰল্ড আৰু ৰাণী চন্নাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ইয়োনাছ গৰষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীৰ লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি আৰু সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। গুৰুতৰ প্ৰদূষণজনিত সমস্যা সৃষ্টি কৰা গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে প্ৰস্তুত কৰা 2026 চনৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত জিলা আয়ুক্তসকলক গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰি অলপতে দিয়া এটা ৰায়ৰ পাছত মুখ্য সচিব ডঃ ৰবি কোটাই শেহতীয়াকৈ জিলা আয়ুক্তসকললৈ এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি জিলা আয়ুক্তসকলক তেওঁলোকৰ অধীনৰ এলেকাসমূহত গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে থকা আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে প্ৰতি 3 মাহৰ মূৰে মূৰে নগৰীয়া আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব। জিলা আয়ুক্তসকলে পৌৰ নিগম নিকায়ৰ লগতে পঞ্চায়তসমূহে 4 প্ৰকাৰৰ আৱৰ্জনা পৃথকীকৰণকে ধৰি দীৰ্ঘদিনৰ পৰা জমা হৈ থকা আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহক 60 দিনৰ ভিতৰত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সময়সীমা তথা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা ভি ডি সাথীছনে আজি কাৰ্লমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰীসাথীছনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া ইউ ডি এফ মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত সাথীছনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰীসাথীছনে ইউ ডি এফৰ আটাইকেইজন সদস্যই একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ, আৰ এছ পি, কেৰালা কংগ্ৰেছ আৰু চি এম পিয়ে 1টাকৈ মন্ত্ৰীপদ লাভ কৰিছে।

0: ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাক মৌচুমীৰ প্ৰভাৱত বিগত দিনকেইটাত ধুমুহা গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ ফলত বহু অঞ্চল জলমগ্ন হোৱাৰ লগতে জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। কোকৰাঝাৰ জিলাত কালি সন্ধিয়া অহা প্ৰবল ধুমুহা বৰষুণে বহু ঘৰ দুৱাৰ শস্যৰ লগতে ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি কৰে। ধুমুহাত কোকৰাঝাৰ আৰক্ষী চকীৰ চৌহদত থকা পুৰণি ৱায়াৰলেছ টাৱাৰটো ভাঙি পৰে। বিভিন্ন অঞ্চলত বৃহৎ বৃহৎ গছ উভালি পৰাৰ ফলত কেইবা ঘণ্টালৈ যাতায়াত ব্যাহত হৈ পৰে। তদুপৰি ধুমুহাত বৈদ্যুতিক খুঁটা আৰু তাঁৰ ছিঙি পৰাত বহু অঞ্চলত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। জিলাখনত ধুমুহা বৰষুণত ক্ষয়ক্ষতি সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে এইদৰে কয়।
1: ধুমুহা আৰু বৰষুণে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে। এই ধুমুহা বৰষুণত ঘৰ দুৱাৰ, গছ, ফচল আৰু ৰাজহুৱা সম্পত্তিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে। কোকৰাঝাৰ টাউনৰ সদৰ পুলিচ ষ্টেচনৰ ভিতৰত থকা পুৰণি ৱায়াৰলেছ টাৱাৰখন প্ৰবল বতৰত ভাঙি পৰে।

0: হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচদেশীয় ভ্ৰমণ তথা কালি ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছেৰে বিভূষিত হোৱাৰ খবৰে আজি বাতৰি কাকতসমূহত গুৰুত্ব লাভ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত মোদী 17খন চুক্তিত স্বাক্ষৰ ভাৰত নেডাৰলেণ্ডৰ আৰু অসমে প্ৰতিদিন কাকতে নেডাৰলেণ্ডছ ভ্ৰমণ সামৰি ছুইডেনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকাশমাৰ্গত বায়ুসেনাৰ নিৰাপত্তা বিমান বন্দৰত মোদীক আদৰণি প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছনৰ শিৰোনাম দিছে। নেডাৰলেণ্ডছৰ সামাজিক অনুষ্ঠানত ডিঙিত আৰোনাই লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শীৰ্ষক বাতৰি এটাক দৈনিক অসম কাকতে আগস্থান দিছে। অসম ভ্ৰমণলৈ অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ডাঃ মোহন ভাগৱতক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক সুদৰ্শনালয়ত আৰ এছ এছৰ মুৰববী মোহন ভাগৱতৰে ৰুদ্ধতাৰ বৈঠক হিমন্ত বিশ্বৰ মন্ত্ৰীসভা গঠনৰ পৰামৰ্শ নে সৌজন্যমূলক সাক্ষাৎ। একেটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত সুদৰ্শনালয়ত আৰ এছ এছ প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰী ৰুদ্ধতাৰ বৈঠক শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে অন্ধ্ৰপ্ৰদেশৰ উদ্ধৃতিৰে জনসংখ্যা তথা পৰিয়াল পৰিকল্পনাক লৈ ভাৰতৰ ভিন ভিন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিসমূহক সামৰি বিশ্লেষণাত্মক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰি শিৰোনাম হোৱাই চন্দ্ৰবাবু নাইডু এনাউন্সড ইনচেণ্টিভ ফৰ থাৰ্ড এণ্ড ফৰ্থ চাইল্ড। নিয়মীয়া বাৰ্তা কাকতে এডভান্টেজ আছাম 2.0ত অসমে 5,00,000 কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা তথা সম্পাদিত চুক্তিৰ 60% ৰূপায়ণৰ উন্নত পৰ্যায়ত থকা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ ৰন্ধন গেছ ভাৰতলৈ অনাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ভেজেল কেৰিং 20K টন এল পি জি ৰিচেছ গুজৰাট পৰ্ট শিৰোনাম দিছে। আহক আমি এতিয়া বাতৰি মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিয়াৰ লগতে অসমৰ কেইবাখনো জিলাত য়েল এলাৰ্ট জাৰি কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, কংগ্ৰেছ নেতা ভি ডি সাথীজনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে জিলাখনৰ সংবাদদাতা ৰজত ভৰদাস। তেজপুৰ মহাবিদ্যালয়ত ভূটানৰ এটা প্ৰতিনিধি দলৰ অংশগ্ৰহণেৰে এক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ শিক্ষক শৈক্ষিক বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
2: যোৱা 5 মে তাৰিখে তেজপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত আৰু ভূটান ৰয়েল ইউনিভাৰ্চিটিৰ অন্তৰ্গত চামটছ কলেজ অব এডুকেশ্যনৰ সহযোগত 7-দিনীয়াকৈ এই শৈক্ষিক বিনিময় কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ চন্দ্ৰমোহন মেধি প্ৰেক্ষাগৃহত অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকাই উদ্বোধন কৰা এই অনুষ্ঠানত ভূটানৰ পৰা অহা মুৰব্বী অধ্যাপক ৱেনজাং গ্লানচেনৰ নেতৃত্বত এটা 15-জনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে, য'ত 5 গৰাকী অধ্যাপক, 2 গৰাকী কাৰ্যালয় বিষয়া আৰু 8 গৰাকী গৱেষণাৰ ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত আছিল। এই কাৰ্যসূচীৰ জৰিয়তে ক্ষেত্ৰভিত্তিক শিক্ষণ আৰু আন্তঃসাংস্কৃতিক বুজাপৰা উন্নত কৰাৰ লগতে ভৌগোলিক তথ্য প্ৰক্ৰিয়া GIS তথা দূৰ অনুধাৱনৰ ওপৰতো প্ৰয়োগিক কৰ্মশালা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও সামগ্ৰিক ৰাষ্ট্ৰীয়

0: সুখ আৰু বনক্ষয় উন্নয়নৰ ওপৰত বিশেষ আলোচনাও এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
1: শোণিতপুৰ জিলাৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিউ নপাম গাঁও পঞ্চায়তলৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ খবৰে অঞ্চলটোলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: যোৱা 11 মে তাৰিখে কেন্দ্ৰীয় পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰকাশিত কৰা খবৰ অনুসৰি গাঁৱৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নিউ নপাম গাঁও পঞ্চায়তে কেন্দ্ৰীয় চৰকাৰৰ নানাজী দেশমুখ সৰ্বোচ্চ পঞ্চায়ত সততা বিকাশ পুৰস্কাৰ 2025ৰ অধীনত সৰ্বশ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ বঁটা আৰু 1.50 কোটি টকাৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পূৰ্ব দুৰ্নীতিৰ বিভিন্ন অভিযোগ বাতৰি শিৰোনাম দখল কৰা নপাম পঞ্চায়তৰ বিপৰীতে 2024 চনত পুনৰ গঠন হোৱা এই পঞ্চায়তখনত বৰ্তমান সভানেত্ৰী জাহেৰা খাতুনকে ধৰি মুঠ 7 গৰাকী মহিলা সদস্য আছে। এই মুঠ জনপ্ৰতিনিধিৰ 70% এই বঁটা লাভ কৰাৰ পাছতে সভানেত্ৰীগৰাকীয়ে তেজপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভা আৰু জিলা আয়ুক্তক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে।
1: নিৰ্বাচনী ব্যস্ততাৰ অন্ত পৰাৰ পাছতে এইবাৰ তেজপুৰত বহাগৰ উখলমখল পৰিৱেশ। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চাৰ্চ ফিল্ডত উলহ মালহেৰে উদযাপন কৰা হয় বহাগী উৎসৱ। এই সন্দৰ্ভত শুনক এক বিস্তৃত প্ৰতিবেদন।
0: যোৱা 14 মে তাৰিখে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ডত বিস্তৃত সাংস্কৃতিক কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰা হয়। সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত এই উৎসৱত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বন্তি প্ৰজ্বলনেৰে মাংগলিক শুভাৰম্ভ কৰাৰ পাছতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰবীণ শিক্ষাবিদ তথা বান থিয়েটাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেউটে। সমবেত বিহু, পতাকা উত্তোলন গীত আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে আৰম্ভ হোৱা এই সাংস্কৃতিক সন্ধিয়াত কেইবাখনো আকৰ্ষণীয় কাৰ্যসূচী পৰিৱেশন কৰা হয়, যাৰ ভিতৰত জনপ্ৰিয় কণ্ঠশিল্পী কল্লুল বৰঠাকুৰ আৰু নীতিশা বৰাৰ নৱ কল্লুল বেণ্ড, বিশিষ্ট শিল্পী সন্মিতা ঠাকুৰীয়াৰ গীতৰ অনুষ্ঠান, মৰিগাঁৱৰ আন্তৰ্জাতীয় খ্যাতিসম্পন্ন তিবাকৃষ্টি দলৰ প্ৰদৰ্শন, তেজপুৰৰ থেছপিয়ান লোকবাদ্য আৰু ভৰলুবৰীয়া তথা চাৰিদুৱাৰৰ মন বহাগী দলৰ বিহু নাচে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। ইয়াৰ উপৰিও স্থানীয় শিল্পীসকলৰ গীত আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ বিহু নাচে বহাগী উৎসৱৰ এই আনুষ্ঠানটিক অধিক জীপাল কৰি তোলে।
1: চিকিৎসা সেৱাৰ ব্যস্ততাৰ অন্তৰত তেজপুৰৰ একাংশ চিকিৎসকে সংস্কৃতি চৰ্চাত ব্ৰতী হৈ এক ব্যতিক্ৰমী নিৰ্দেশন দাঙি ধৰিছে। ভাওনা পৰিৱেশনেৰে ৰাইজৰ বিপুল সমদায় বুটলিবলৈ সক্ষম হৈছে জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু কনিষ্ঠ চিকিৎসক। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
0: তেজপুৰৰ 32 গৰাকীকৈ চিকিৎসকে জিলাখনৰ চিকিৎসা সেৱাৰ সমান্তৰালকে চলোৱা ভাওনা আখাৰাৰ অন্তত এক সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। প্ৰগতিশীল চিকিৎসক শিল্পী সমাজ আৰু ভাৰতীয় চিকিৎসা সংস্থা তেজপুৰ শাখাৰ উদ্যোগত যোৱা 16 মে তাৰিখে মাজগাঁৱৰ হিলবিল বিবাহ ভৱনত এই চিকিৎসকসকলে একেলগে হৈ হৰিহৰ যুঁজ নামৰ ভাওনাখন সফলতাৰে পৰিৱেশন কৰে। বিশিষ্ট সত্ৰীয় শিল্পী দিলীপ বৰাৰ নিৰ্দেশনাত চিকিৎসকসকলৰ ব্যস্ততাৰ অন্তত নিশা এপৰলৈকে তেওঁলোকে খোল তালৰ সেৱত দীৰ্ঘদিন ধৰি এই আখাৰা চলাই আহিছিল। আটাইতকৈ আকৰ্ষণীয় কথা আছিল যে উক্ত ভাওনাখনত 32টা বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ণ কৰা হয়। চিকিৎসকসকলৰ এই ব্যতিক্ৰমী সাংস্কৃতিক প্ৰয়াসক লৈ সমগ্ৰ তেজপুৰতে বিপুল উৎসাহ আৰু প্ৰশংসা পৰিলক্ষিত হৈছে।
1: জিলাৰ এৰূপ অনুষ্ঠানত আজিলৈ মানে কাইলৈ আন এখন জিলাৰ এৰূপৰ সৈতে পুনৰ লগ পাম আজিৰে একেই সময়তে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শোণিতপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজক, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে শ্ৰোতাই নিউজন এয়াৰ মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিব পাৰে।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিৰ গীতটি লোৱা হৈছে জেতুকা পাতৰ দৰে ছবিখনৰ পৰা। গীতৰ কথা

দিগন্ত ভাৰতীৰ গীতৰ কথাৰে জেতুকা পাতৰ দৰে ছবিখনত সেয়া আছিল জুবিন গাৰ্গ। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গোলমাল ছবিখনৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে নীৰজ শ্ৰীধৰ আৰু অন্তৰা মিশ্ৰই।

0: গোলমাল ছবিখনত সেয়া আছিল নীৰজ শ্ৰীধৰ আৰু অন্তৰা মিত্ৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো চিত্ৰগীতৰ মাজুলী। দিক্ষুৰ কণ্ঠৰ গীত এটি শুনক জেতুকা পাতৰ দৰে ছবিখনত পলাশ গগৈৰ কথা, সুৰ আৰু সংগীতেৰে।

জেতুকা পাণৰ দৰে ছবিখনত দিক্ষুৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা, সুৰ আৰু সংগীত আছিল পলাশ গগৈৰ। এবাৰ শুনক লাকী ছবিখনৰ পৰা লোৱা এটি গীত। গীতটিত কণ্ঠদান কৰিছে স্বনু নিগমে।

লাকী ছবিখনত চনু নিগমৰ কণ্ঠৰ গীতটি শুনিলে। সেই একেখন ছবিৰে আন এটি গীত শুনক লতা মংগেশকাৰ আৰু আদনান স্বামীৰ কণ্ঠত।

0: লাকী ছবিখনত সেয়া আছিল লতা মঙ্গেশকাৰ আৰু আদনান শ্যামী।
1: সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
2: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো চিত্ৰকেতুৰ মাজুলী। তুমি আহিবানে ছবিখনৰ গীতাদি শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠত। গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ, সংগীত শিল্পীৰ নিজৰ।

তুমি আহিবানে ছবিখনত তৰালি শৰ্মাই বা গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানৰ শেষৰ গীতটি শুনাবলৈ লৈছোঁ গজনী ছবিখনত জাভেদ আলীয়ে গোৱা। অতিথি শিল্পী হিচাপে গীতত কণ্ঠদান কৰিছে সোনু নিগমে।

0: গজনী ছবিখনত জাভেদ আলী আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটিৰে আজিৰ চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ। আজিৰ অনুষ্ঠানটি আগবঢ়াইছে পম্পী বৈশ্যই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠান।

0: শান্তিৰ মাজলৈ।
1: নমস্কাৰ বাইদেউ, হাতে বাতে সুৰৰা বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
2: মোৰ নাম শ্ৰী উৎপলা বৰ্মন। মোৰ ঘৰ নলবাৰী, থাকোঁ গুৱাহাটীত, কৰ্মসূত্ৰে থাকোঁ ইয়াতে, আৰু মোৰ ল'ৰাটো ইয়াতে পঢ়ি আছে। সেইকাৰণে ইয়াতে দোকান দিছোঁ, আমি দুই হাজবেণ্ড আৰু ৱাইফ দুয়োটাই দোকান দিওঁ।
1: আপুনি নাৰ্চাৰী মানিক নগৰত ধুনীয়াকৈ দোকান এখন দি আছে, গতিকে এই ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। কেতিয়াৰ পৰা কৰিছে আৰু কেনে চলি আছে?
2: আমাৰ ব্যৱসায়টো বহুত বছৰে হ'ল। মই লকডাউনৰ আগতেই দিছিলোঁ, মানে এখেতৰ আছিল পাণ দোকান প্ৰথম বিয়া নহওঁতে। তাৰপিছত বিয়া হোৱাৰ পিছত আকৌ চাহ বেচিলে, আমাৰ পৰিয়াল বাঢ়িল তেতিয়া আৰু চাহ বেচিলে, চাহ তাহ বেচি এনেকৈ। তাৰপিছত এতিয়া আকৌ ভাত চলাওঁ, ভাতৰ হোটেল, এতিয়া ফুটপাথৰে ভাতৰ হোটেল। আমাৰ ইয়াতে লেবাৰবিলাকে খায়, জি এম চিৰ লেবাৰবিলাকে খায়, ভাত বনাওঁ, নিৰামিষ ভাত আৰু তাৰ লগত মাছ বা মাংস থাকে, এনেকৈ চলি আছোঁ আৰু, চাহ তাহ বনাওঁ।
0: কেইদিনমান আগতে অৰ্থাৎ 1 মে তাৰিখে আমি সকলোৱে মে দিৱস অৰ্থাৎ শ্ৰমিক দিৱস হিচাপে পালন কৰোঁ, প্ৰত্যেক বছৰেই পালন কৰোঁ। আপুনি যিহেতু এগৰাকী নাৰী, গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ যে এগৰাকী নাৰীৰ সমাজক লৈ যথেষ্টখিনি দায়িত্ব থাকে, বিশেষকৈ ঘৰখনক লৈ, কাৰণ সেই ঘৰখনত কাৰোবাৰ বাবে তেওঁ এগৰাকী বোৱাৰী, কাৰোবাৰ বাবে তেওঁ এগৰাকী মাতৃ, কাৰোবাৰ বাবে অৰ্ধাংগিনী হৈ তেওঁ সেই গোটেই সম্পৰ্কক সমান্তৰালকৈ চলাই নিব লাগে, যাতে সম্পৰ্কবোৰ তথা ঘৰখন সুচাৰুৰূপে পৰিচালিত হয়। আৰু সেই দায়িত্বসমূহ পালন কৰাৰ ক্ষেত্ৰত দিনটোৰ 24 ঘণ্টাটো কেতিয়াবা কম যেন অনুভৱ হয়, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব?
2: এই ক্ষেত্ৰত মোৰ একো বিশেষ ক'বলগীয়া নাই। মই ছোৱালী অৱস্থাটো মই পঢ়িছিলোঁ, কিন্তু বেছি আগবাঢ়িব নোৱাৰিলোঁ। আমাৰ দেউতাৰ ফালৰ পৰাও অলপমান অসুবিধা আছিল, তথাপিও মোৰ যেতিয়া বিয়া হ'ল, বিয়াৰ পিছত হাজবেণ্ডৰ দোকান থকাৰ কাৰণে তেখেতৰ লগতে লাগি দিলোঁ। এইখনে যিহেতু সংসাৰখন আগুৱাই নিব লাগিব, বা ল'ৰাটো পঢ়ুৱাই আছোঁ, কলেজ পাইছে এতিয়া সি, গতিকে তাক আগুৱাই নিবৰ কাৰণে দুয়োটাই লাগিবই লাগিব। এইখিনিৰ কাৰণে কেতিয়াবা কষ্ট হ'লেও সেইটো অনুভৱ নহয়, মনত এটা ফূৰ্তিহে লাগে। তাৰমানে নিজৰ কৰ্তব্য আৰু, ল'ৰাটোক আগুৱাই নিয়াৰ কাৰণে, মোৰ ল'ৰা এটাই, তাক আগুৱাই নিয়াৰ কাৰণে দুই হাজবেণ্ড ৱাইফৰ কৰ্তব্য বুলি ভাবোঁ আৰু।
1: কিন্তু সেইখিনিতেই মানুহবোৰে আমাক নাৰীৰ দায়িত্ব বুলিহে অকল সোঁৱৰাই কেনে সমাপ্ত কৰে, বা আমাৰো যে এটা মন আছে নাৰী হিচাপে, সেইটো অকণমান পিছ পৰি যায় কোনোবাখিনিত, গতিকে অকণমান সেইখিনিত অকণমান দুখ লাগে, নহয় জানো?
2: লাগে কেতিয়াবা, কিন্তু মোৰ হাজবেণ্ডে মোৰ লগত কিন্তু সদায় ছাপোৰ্ট আছে। মোক মানুহৰ আগত কয়, ভালেই কয়, বেয়াখিনি নকয়, যে তেওঁৰো কষ্ট হয়, মোৰ যেনেকৈ কষ্ট হয় তেওঁ সমানে কষ্ট হয়।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গান অনুৰোধ কৰোঁ, যিটো আমি আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
2: ভূপেন হাজৰিকাৰ গান এটা শুনাই দিলে হ'ল।
1: ঠিক আছে, ধন্যবাদ। মই ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত শুনাই দিম।
3: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ? সঁচা পিছে

0: নিজক নবচালে অসমৰ হাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।
1: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
2: আমাৰ নাম শুকুলাল দাস।
1: আপুনি ক'ত থাকে সেই বিষয়ে অকণমান কওক।
2: আমি এই নামঘৰৰ ওচৰত থাকিতো।
3: যিটো বয়সত সাধাৰণতে এগৰাকী ব্যক্তিয়ে নিজৰ কৰ্মজীৱনৰ অৱসৰী জীৱন উদযাপন কৰে, সেই সময়খিনিত আপুনি ফুটপাথত এখন সৰুকৈ দোকান এখন দি এতিয়াও কৰ্ম কৰি গৈ আছে, গতিকে মই আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
2: চল্লিছ বছৰ থাকি এতিয়া আছোঁ হা। এহেতো মানুহে বেয়া কথা ক'ব নাপায়, এখন আজি অব্দি আমাক মানুহে ভাল পায় আৰু। ধৰণে একদিন বহি থাকিলে নস্কা নাই যায়, খাই কি নাখায়, আমাৰ গৰীব মানুহ, আমাৰতো না খালি চলে না। একদিন কৰ্ম না কৰিলে আমাৰ অসুবিধা হয়, এইদিন তামোল নাই পাণ নাই। আমাৰ একজনৰ বাঘ দিয়ে গণেশগুৰি গেলোঁ, পাণ তামোল নিয়ে আহিলোঁ, ভৰিটো অচল হৈ গৈছোঁ।
3: আপোনাৰ ঘৰত কোন কোন আছে, আপোনাৰ পৰিয়ালটিৰ বিষয়ে জানিব বিচাৰিছোঁ।
2: ব্যৱসায় ধৰণে আমাৰ ল'ৰা ছোৱালী নাই না, বুঢ়া বুঢ়ী দুজন মানুহ। এই পিছে একটু দুঃখিত, এই বয়সে এইরকম কাম করে খাব লাগে।
1: আপনি আগতে কি করেছিলেন?
2: আগে তো আমি একলা যখন গাবুর বয়সে তো মেলা লগের ব্যবসা করছো।

0: মাছের ব্যবসা করেছো, মোর ঘর ডুবের আছে, গাঁৱত ধুবুৰীত থাকো মই, মোর ঘর ধুবুৰী আছে।
1: গুৱাহাটীত কেতিয়া আহিছিলে?
0: গুৱাহাটীত আজি 40 বছৰ আগত।
2: আপুনি যেহেতু 20-22 বছৰ বয়সতে ধুবুৰী এৰি নিজৰ গাঁওখন এৰি গুৱাহাটীমুখী হৈছিলে কৰ্মৰ সন্ধানত, গতিকে সেই পুৰণি গুৱাহাটীখনৰ বিষয়ে বা সেই সময়ৰ জীৱনটোৰ বিষয়ক আমাক অকণমান ক'বচোন।
0: মায়ে মায়ে ঘৰত যাব লাগে, গাঁও দিব লাগে, গাঁৱে গাঁও বাৰী ঘৰ দিব ঠিক কৰিব লাগে, আবাৰ আহ যাওঁ চলি আছো আৰু। মোৰ কিছু নাই মা, বুজিছা, এই হাতে কৰি খাই গাঁও মই ধৰ সম্পত্তি নাই, কিন্তু এইখানে হাতে দুটে দিয়ে কোনো রকম করে চলি আছো আর এবুড়ে বুড়ি।
2: আপুনি যেহেতু ইতিমধ্যে উল্লেখ কৰিছে যে আপুনি আপোনাৰ পত্নীৰ সৈতে গুৱাহাটীত থাকে, গতিকে মই আপোনাৰ পত্নীৰ বিষয়ে অকণমান জানিব বিচাৰিছো।
0: বুঢ়ীটো অচল হৈ গৈছে, বুঢ়ী এগলে ঠেং টুং ফুলি ফুলি গৈছে।
1: কি বেমাৰ হৈছে?
0: বেমাৰ মানে এই বুকুৰ মতে দুখ পাইছিলে, মানে মানুহে সাহায্য কৰি অনা হ'লে তো 15-16 হাজাৰ টকা দিলোঁ ডাক্তৰক, কাজ হ'লেও পাওঁতাই এই ডাইন পাওঁতাই ইমান ফুলি আছে, এই পায়ে ভৰিতে বিচৰতে টুকনি পেটেতে নাপায়, খালি কোনো রকম আহে এটি আসলে এইখানে বেশিক্ষণ থাকে নাপায়। ওই বলে দাদা রুমো যা থুই থাকি যা, দাওয়াই আছে দাওয়াইগুলো মালিশ করো আপনি ঠিক হয়ে যাবে। অনেক দিন আছে এটি বুড়ি আমার বেমার।
1: কিমান বছর হল বেমার হওয়া?
0: বেড়ি দিন এক মাহ হল, মানে দুঃখ পাচ্ছিল, এক্সরে করলো, কতটা করলো ডাক্তারে তো বহু টাকা সাহায্য করিয়ে টাকা তুললো।
2: যোৱা তিনিটা কুৰি আপুনি দেখিছে যে কিদৰে সময় পৰিৱৰ্তন হৈ আছে, সময়ৰ লগে লগে কিদৰে আমাৰ কাম কাজো সলনি হৈ আহিছে। আগৰ দিনত আমি যেতিয়া পৰিশ্ৰম বুলি কৈছিলোঁ তেতিয়া আমি সাধাৰণতে বুজি পাইছিলোঁ শাৰীৰিকভাৱে যি শ্ৰম কৰা হয়, কিন্তু আজিৰ সংজ্ঞাত পৰিশ্ৰম অকল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও কিছু কাম কৰি মানসিকভাৱে শ্ৰম কৰিও কিছু লোকে নিজৰ জীৱনটো চলাই আছে বা জীৱিকা অৰ্জন কৰি আছে, গতিকে আপুনি সেই বিষয়ে কি ক'ব?
0: মানে বাবা যখন চালু শৰীৰ শিকাইছিল তখনতো সুস্থই আছিলোঁ, এখন একবেলা যদি ভাল থাকি আৰেকবেলা বেয়া যায়, শৰীৰ ভাল লাগে না।
1: এই শাৰীৰিক পৰিশ্ৰমে যথেষ্টখিনি আমাৰ দেহ ভালে ৰখাত সহায় কৰে নহয় জানো?
0: আগততো আমাৰ বেমাৰ ছিলে না, বুজিছা, আগত আমাৰ এমনি জ্বর সর্দি কাশি তো হয়ে থাকে, ওটা তো ভগবানের দান, ওটা তো মানুষের কাম নেই। তাছাড়া অসুখ হচ্ছিলে বেশি দিন থাকে রানি, আমি মানে ডাক্তার ওষরত আছে ফট করি 4-5 দিন পিছতে ভালো হয়ে গেছো, হয়ে আবার কর্মত গেছো, কর্ম করলে বাবা জব পানির কাম করলে শরীর খুব পরিশ্রম হয়, ফট করে বেমার ধরে যায়। যে কথা টাকায় উপার্জন করছিল এই লকডাউনে শেষ করে দিচ্ছি।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ যিটো আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
0: আৰে আমাৰ ধৰ্মৰ গানটো বেলেগ গান, আমাৰ শাস্ত্ৰৰ গান হ'লে কি কয় কি কৰোঁ।
1: আপোনাক ধৰ্মীয় গীত এটি শুনাই দিম।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম ৰাহুল বিশ্বাস।
0: আপুনি এনে ক'ত থাকে সেই বিষয়ে অকণমান কওক।
1: মোহনী চক, জাপতিকুপ।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: এনে চাহৰ দোকান চলাই আছে।
0: ক'ত দি আছে দোকান?
1: সুন্দৰপুৰ।
0: বৰষুণ বুলি ক'লে একাংশৰ মতে আপোনাৰ এটা ভাল লগা মুহূৰ্ত, সেয়া লগা হ'লে বৰষুণ দিনে কিছুমান মানুহে শুই ভাল পায়, কিছুমান মানুহে একাপ চাহ পকৰীৰ সৈতে কিতাপ পঢ়ি ভাল পায়। গতিকে আপোনাৰ বাবে বৰ্তমান গুৱাহাটীত বৰষুণ বুলি ক'লে কি ভাৱ আহে?

0: কিভাবে আপনি বরষুণক লৈ?
1: বরষুণ মানে লাগাতকৈ বেছি হ'লে বহুত অৱস্থা বেয়া হৈ যায় গুৱাহাটী মহানগৰত। বানপানী হয় চাৰিও চাইডে, এনে সৰু সুৰা বৰষুণ দিলে ভাল আৰু, এনেও লাগাতকৈ বেছি বৰষুণ হ'লে বানপানী হৈ যায়।
0: আপোনালোকৰ এৰিয়াটোত বানপানী হয়নে?
1: বানপানী হয়, ইয়াতে ফুটপাথৰ ওপৰত পানী উঠি যায় মানে বেছি বৰষুণ দিলে।
0: আপোনাৰ দোকানখন যিহেতু নালা এটাৰ কাষত আছে, গতিকে যেতিয়া বানপানী হয় তেতিয়া ইয়াতেও পানী ভৰ্তি হৈ যায়,
1: পানী উঠে ফুটপাথৰ ওপৰলৈ পানী উঠি আহে।
0: এই ব্যৱস্থাটো ঠিক কৰাৰ কাৰণে চৰকাৰৰ যথেষ্টখিনি কৰিবলগীয়া কাম আছে, কিন্তু আমাৰ জনসাধাৰণ হিচাপে কৰিবলগীয়া কিবা দায়িত্ব কৰিব লগা কিবা কাম আছে বুলি আপুনি ভাবেনে?
1: ভাবে মানে মই কি ক'ম আৰু, মইতো ইমান নাজানো ক'বলে কি বা ক'ম।
0: হ'লেও আপুনি নিজৰ প্ৰচেষ্টাৰে কিবা যদি ৰোধ কৰিব বিচাৰে
1: মানে নালাটো ভালকে যদি খান্দে ঠিক হৈ যাব। নালাটো মানে বহুত জাবৰা থাকে ন নালাতে, সেইকাৰণে মানে নহয় আৰু, পানীটো গুচি যাব নোৱাৰে, ফুল হৈ যায় চাৰি চাইডে, পানীটো থাকি যায় তেতিয়া আৰু।
0: আৰু সেই নালাটো পৰিষ্কাৰ কৰি ৰখা আমাৰ প্ৰত্যেকজন জনসাধাৰণৰে দায়িত্ব। এই যে আমি পলিথিন ঘৰৰে হওক বা যিবোৰ বেয়া বস্তু আছে ডাষ্টবিনবোৰ দলিয়াই নিদি সেইবোৰ যদি আমি ভালকৈ ৰাখি কেনে GMC-ক দিওঁ বা সেইবোৰ আকৌ ৰিইউজ কৰোঁ, সেইখিনি যথেষ্ট আমাৰ সাধাৰণ মানুহখিনিৰ বাবে অকণমান হ'লেও সকাহ হ'ব বানপানীৰ পৰা, এইটো এইটো ভাবেনে?
1: বানপানী মানে এতিয়া জাবৰ বহুত মানুহ পেলায়, কিছুমানতো ডাঙৰ ডাঙৰ গাড়ী আহি কিনে নালাত দৌলি মাৰি থৈ যায়, এইটো নিজৰ দায়িত্ব মানে, নালাত পেলাব নালাগে, GMC-ক দিব লাগে নিজে গোটাই কেনে, কিন্তু বহুত মানুহ দায়িত্ব পালন নকৰে নিজৰ।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ যিটো আমাৰ শ্ৰোতাসকলক শুনাব পাৰোঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰে?
1: ঠিক
0: আছে, খুব ভাল লাগিলে আপোনাৰ সৈতে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ নামে অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মেত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা ভি ডি সাথীসনে আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰী সাথীসনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত সাথীসনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লিকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰীসাথীসনে UDFৰ আটাইকেইজন সদস্য একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ RSP, কেৰালা কংগ্ৰেছ আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী জল বোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটী

একে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত ঝাৰু সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগম ব্যৱস্থাতো ইয়াৰ ব্যৱহাৰ হোৱাৰ থল আছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হ'ব। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰত বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব। তদুপৰি এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা অসমৰ প্ৰাৰ্থীকেইগৰাকীকো সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চকীডিঙিৰ জালান বাগিচাৰ সমীপৰ পৰা মাদক দ্ৰব্য সৰবৰাহকাৰীজনক আটক কৰে। নগাঁও জিলাৰ ধিঙতো কালি সন্ধিয়া আৰক্ষীয়ে মাদক দ্ৰব্যসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজন ধিঙৰ মন্না চালী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। সম্প্ৰতি মন্নাচালিক ঢিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লস্মিতা শইকীয়া, কৌস্তভ দাস। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মৃদুল গগৈ, বিজিৎ শৰ্মা। এফ এম ট্ৰান্সমিটাৰ দীপামণি ডেকা আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চয়ানিকা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু পৰাগমালা লাইভ আগবঢ়াব গুণপ্ৰভাৱ ৰায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত থকা সাহিত্যৰ প্ৰতিভাসমূহক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত কথা পাতি গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। আজিৰ অনুষ্ঠানত দুগৰাকী অতিথি আমাৰ ওচৰত উপস্থিত আছে। এগৰাকী হৈছে পপী ডেকা আৰু আনগৰাকী হৈছে প্ৰীতি মালী।
2: নমস্কাৰ।
1: দুয়োগৰাকীকে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে মই পপী ডেকাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ শৈশৱৰ পৰা এতিয়ালৈ জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম পপী ডেকা। কামৰূপ জিলাৰ ৰঙিয়া মহানগৰৰ গড়পুত গাঁৱৰ পৰা মই আহিছোঁ। মোৰ মাৰ নাম অৰ্চনা ডেকা, দেউতাৰ নাম থানেশ্বৰ ডেকা। গড়পুত বাপুজা হাইস্কুলত প্ৰথম স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ। তাৰ পৰা মই মেট্ৰিক পাছ কৰি আমাৰ ওচৰৰ পৰা 3 কিলোমিটাৰ দূৰত্বত থকা পশ্চিমবড়ি কনিষ্ঠ মহাবিদ্যালয়ত মই নামভৰ্তি কৰিছিলোঁ। তাৰ পৰা মই এইচ এছ পাছ কৰিলোঁ। তাৰপিছত তাত একেলগে লাগি থকা পশ্চিমবড়ি আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত মই উত্তীৰ্ণ হওঁ। আৰু ৰিচেণ্টলি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা সামাজিক কামত মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ।
1: পপী ডেকাই এমুঠি কবিতাৰ সম্ভাৰ লৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। গতিকে আপোনাৰ কবিতাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ জীৱনটো শৈশৱৰ পৰা কেনেদৰে আগবাঢ়িলে অলপ জানিব বিচাৰিছোঁ।
2: কবিতাৰ ক্ষেত্ৰত বুলি ক'লে পোনপ্ৰথমে সৰুতে কিতাপ পঢ়া অব্যাহত গঢ় লৈ উঠিছিল। আমাৰ ঘৰত যদিও বাহিৰা কিতাপৰ ইমান মজুত নাছিল, যদিও কাষৰ ঘৰৰ খুৰাহঁতৰ বা বৰদেউতাহঁতৰ তেখেতসকলৰ পৰাই মই কিতাপ পঢ়িছিলোঁ। তেখেতসকলৰ বাহঁতৰ তাত যিখিনি কিতাপ থাকে সেইখিনি আনি মই কিতাপ পঢ়া আৰম্ভ কৰিছিলোঁ। তাৰপিছত যেতিয়া ওচৰৰ লাইব্ৰেৰী, স্কুলৰ লাইব্ৰেৰী থাকে, লাইব্ৰেৰীৰ পৰাও কিতাপ আনিছিলোঁ। সেনেকৈ আৰম্ভ হৈছিল। তাৰপিছত মই মোৰ মামা পীতাম্বৰ কলিতা, তেখেতে মোক বহুত কিতাপ যোগান ধৰিছে বৰ্তমানলৈ। তেখেতৰ নাম ল'বই লাগিব আজিৰ এই মুহূৰ্তত। লগতে যেতিয়া মই ৰাজনীতি বিজ্ঞান বিভাগত এডমিশ্যন ল'লোঁ,

0: তাত আমার মুরব্বী অধ্যাপক তপন কুমার শর্মা স্যার, তেখেতে মোক বহুত বেশি সহায় করেছে। তেখেতে হোমেনবৰ গোহাঁই স্যারের কথা কইছে, তারপর নির্মল প্রভা বরদলৈ বাইদর জীবন জীবন বৰ অনুপম কিতাবখন মোক তেখেতে প্রথম পড়বলে দিছিল। সেই কিতাবখন পড়ার পিছত জীবন সম্পর্কে বহুত খিনি কথা আয়ত্ত করব পাৰিছিলোঁ। লগতে স্যারে প্রতিটো ক্লাসত যিখিনি কথাই আমাক কয় কিতাপৰ পাঠতকৈ তেখেতে জীবনমুখী চিন্তাধারার কথাখিনি আমাক বেশিকৈ শিকাইছিল। আর সেইখিনিরে হয়তো বর্তমান পপিরাকাগৰাকী হৈ আজি আছো আৰু স্যারে বহুতখিনি সহায় কৰিছে।
1: হয়, আসলতে আমার যিকোনো ক্ষেত্রতে জীবনের বিভিন্ন ক্ষেত্রত কিতাপে আমার শিক্ষাগুরু সকলে বিভিন্ন ধরনের আমাক সমৃদ্ধ করাবলৈ চেষ্টা করে, নহয় জানো? আর বিশেষকৈ কব গলে লিখার ক্ষেত্রত সাহিত্যর জগতখনত লিখাতকৈ পড়ার অভ্যাসটোৱে আমাক বেশিকৈ সমৃদ্ধ করে, নহয় জানো? আর যিয়ে বেশিকৈ পড়ে, যার পড়ার অভ্যাস ভাল, তেখেতসকলে ভালকৈ লিখার সমলও লাভ করে। মই প্রীতিমালীর ওচৰলৈ আহিছো, আপনার পরিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম প্ৰীতিমালী। মোৰ ঘৰ বলাখবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটিত। মোৰ দেউতাৰ নাম নৃপেন মালী, মোৰ মাৰ নাম মীনু দাস মালী। মই মিৰ্জাস্থিত অসম জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ ওচৰৰে ঐতিহ্যমণ্ডিত মহাবিদ্যালয় দক্ষিণ কামৰূপ মহাবিদ্যালয়ত কলাশাখাত নাম ভৰ্তি কৰোঁ। তাৰ পৰাই মই 2023 বৰ্ষত মহাবিদ্যালয়ৰ ভিতৰতে কলাশাখাত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হওঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজনীতি বিজ্ঞান বিভাগত নাম ভৰ্তি কৰোঁ আৰু বৰ্তমান মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰে ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী।
1: হয়, আৰু সাহিত্যৰ ক্ষেত্ৰত সৰুৰ পৰা কিদৰে আগবাঢ়িছিলে সেই সম্পৰ্কে অলপ জানিব বিচাৰিছো।
2: সাহিত্যৰ ক্ষেত্ৰত বুলিবলৈ গলে সৰুৰে পৰা আচলতে মই খুব কিতাপ পঢ়িছিলোঁ। সফুৰা মৌচাকৰ দৰে আলোচনীসমূহে মোৰ সাহিত্যৰ প্ৰতি মোৰ যি আগ্ৰহ তাক তীব্ৰভাৱে বাঢ়ি অহাত যি অৰিহণা যোগাইছিল তাৰ বাবে হয়তো আজি মই ইয়াত থাকিব পাৰিছো। মোৰ যি সাহিত্যৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই কেইজনমান ব্যক্তিৰ নাম ল'বই লাগিব। আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰে মোক আগৰে পৰাই কৈছিল, কিতাপ পঢ়া, কিতাপ পঢ়িলেহে তুমি মানুহ হবা, কিতাপৰ পৰা আমি যি জ্ঞান পাওঁ সেয়া হয়তো আমি 1000 জন মানুহৰ লগত কথা পাতিলেও নাপাওঁ। তেওঁ তেনেকুৱা ধৰণে মোক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল। যেতিয়া মই দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈ আহোঁ, সেই সময়ত আমাৰ মহাবিদ্যালয়ত সাহিত্যৰ যি পৰিৱেশ, সেই পৰিৱেশ খুব ভাল আছিলে। তাৰ পৰাই মই আচলতে অনুপ্ৰাণিত হৈছিলোঁ। আগতে মই বৰ বেছি লিখা মেলা কৰা নাছিলোঁ, কিন্তু যেতিয়া মই স্নাতক প্ৰথম বৰ্ষত নাম ভৰ্তি কৰোঁ তেতিয়া আমাৰ মহাবিদ্যালয় সপ্তাহত মই নিজেও কেতিয়াও ভবা নাছিলোঁ যে মই ইমান ভালকৈ লিখিব পাৰোঁ। যেতিয়া আমাৰ আকস্মিকভাৱে লিখাৰ যিবিলাক প্ৰতিযোগিতা হৈছিল মই তেতিয়াহে গম পাইছিলোঁ যে হয় দেখোন ময়ো লিখিব পাৰোঁ। তেতিয়াৰ পৰাই মই আচলতে নিজক শিকিলোঁ, নিজৰ বিষয়েও বহুত কথা জানিলোঁ, নিজকে আৱিষ্কাৰ কৰিলোঁ। গতিকে এই ক্ষেত্ৰত মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নাম ল'বই লাগিব আৰু হয়তো তাৰ বাবে মই দুবাৰকৈ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মানো পাবলৈ সক্ষম হৈছোঁ, যাৰ বাবে মই সদায় আমাৰ মহাবিদ্যালয়ৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম।
1: হয়, নিশ্চয়কৈ মহাবিদ্যালয় সপ্তাহ, বিভিন্ন ধৰণৰ আলোচনী পঢ়াৰ অভ্যাস, এইসমূহে আমাক নিশ্চয়কৈ সমৃদ্ধ কৰে। প্ৰিয় শ্ৰোতা, প্ৰীতিমালীয়ে গল্প পাঠ কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। তেখেতৰ পৰা আমি প্ৰথমে গল্প শুনিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে জানিব বিচাৰিম কোনবিলাক বিষয়বস্তুক লৈ আপুনি গল্প লিখে।
2: আচলতে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী হিচাপে কলেজৰ ক্লাছসমূহত যেতিয়া আমি আমাক ছাৰহঁতে যেতিয়া পঢ়ায় তেতিয়া প্ৰায় ৰাজনীতিৰ কথা, সমাজৰ কথা আমাৰ চকুৰ আগত ভাহি ফুৰে। কিন্তু সেই সময়তো মই আচলতে সেইবোৰ মানুহকে বিচাৰি ফুৰোঁ যিবোৰ মানুহৰ কথা কোনো কিতাপত স্থান নাপায়, যিবোৰ মানুহ আমাৰ সমাজৰ একাষৰীয়াভাৱে ৰৈ যায়। মই আচলতে প্ৰান্তিকীয় মানুহখিনি, তেওঁলোকৰ জীৱনৰ যি সংগ্ৰাম, যি শোষণ, যি তেওঁলোকে ভোগ কৰি আহিছে, যি সহজে আমাৰ চকুত নপৰে, সেই ধৰণৰ কাহিনীবোৰহে আচলতে মই নিজৰ শব্দৰ মাজত ফুটাই তুলিবলৈ যত্ন কৰোঁ। আৰু আজিও মই আচলতে তেনেকুৱা ধৰণৰ কাহিনী এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছো।
1: হয়, আপোনাৰ পৰা গল্পটি শুনিব বিচাৰিম।
2: আমি সকলোৱে সপোন দেখো, নহয় জানো? কাৰোবাৰ বাবে সপোন মানে এখন আকাশ, আকৌ কাৰোবাৰ বাবে সপোন মানে কেৱল এসাঁজ শান্তিৰ ভাত। কিন্তু যেতিয়া সেই ভাতমুঠিৰ বাবে নিজৰ আটাইতকৈ আপোন সপোনটো বিক্ৰী কৰিবলগীয়া হয় তেতিয়া কেনে লাগে? আজি আকাশবাণী গুৱাহাটীৰ এই যুৱ সাহিত্যৰ মজিয়ালৈ মই তেনেকুৱা এটা কাহিনীয়েই লৈ আহিছোঁ, যাৰ নাম ৰদৰ তেজৰ জোনাক। আহকচোন তেন্তে একেলগে সোমাই পৰোঁ সেই উৰুষা প্ৰজাটোৰ সপোন আৰু সংগ্ৰামৰ মাজত। এয়া ল 10 টকা, এতিয়া যাই ইয়াৰ পৰা, কিবা কাম থাকিলে মই নিজেই মাতিম, বাৰে বাৰে সুধিব আহি নাথাকিবি। গোটেই গাঁওখনতে চহকী বুলি সুনাম থকা হাইস্কুলৰ শিক্ষক ৰত্নেশ্বৰে অনন্তলৈ চাই কোৱা কথাকেইষাৰে তাৰ বুকুত হুলে বিন্ধা দি বিন্ধিলে। কিবা কম বুলি লৈছিল যদিও কথাকেইটা তাৰ ডিঙিৰ পৰা মুখলৈ ওলাই অহাৰ আগতেই তাৰ হাতখন টানি নি ৰত্নেশ্বৰে 10 টকাটো এক প্ৰকাৰ

জোৰ কৰি দিয়াৰ দৰেই দিলে। অনন্তই হাঁহো একো কবলৈ সুযোগেই নাপালে। পানীত পৰা মানুহৰ বাবে কাগজৰ নাও এখনো সাৰথি হোৱাৰ দৰে দহটকীয়া পইচাটো লৈ অনন্তই সুসজ্জিত আছাম টাইপৰ ঘৰটোৰ সোণালী ৰং বোলোৱা লোহাৰ গেটটো পাওঁতেই কোৱা শুনিলে, হেৰি কিনো আপুনি এই পুৱাই পুৱাই ভিকহুৰ যাদপাক দান কৰা আৰম্ভ কৰিলেহে? এইসব এবাৰ খাব পাৰিলে সদায় দুৱাৰ মুখত আহি ৰৈ থাকিব, কিন্তু আপোনাক এইবোৰ বুজাই লাভ আছে জানো? সেই সময়ত অনন্তৰ এনে লাগিল যেন এই মানুহঘৰৰ ওচৰত কাম বিচাৰি আহি কিবা বহুত ডাঙৰ পাপহে কৰিলে। হাতৰ মুঠিত লৈ থকা দহ টকাটো তাৰ অনাকাংক্ষিত ভিক্ষা সদৃশ বোধ হল। দৰিদ্ৰ হলেও তেজক পানী কৰি পেটৰ ভাতমুঠি যোগাৰ কৰা মানুহ সিহঁত। তেনেস্থলত আজি এনেকৈ কথা শুনিব লগা হোৱাত তাৰ মনটো তীব্ৰ জ্বালাত কঁপি উঠিল। এৰা, এইবোৰ সিহঁতৰ দৰে মানুহৰ বাবে নিত্য নৈমিত্তিক ঘটনা। হওঁতেহি আজিৰ পৰা এমাহ আগলৈ কাঠমিস্ত্ৰীৰ লগত যোগালী কৰি বিয়া সবাহত খোৱাপাত পেলাই, নহলে কাৰোবাৰ ঘৰৰ জেউৰাখন গৰু ছাগলী থবলৈ গোহালিটো সাজি, নহলে খেতিৰ সময়ত আধিয়াকৈ কাম কৰি হলেও পাঁচজনীয়া সংসাৰখন জোৰাটাপলি মাৰি চলাই আছিল। অন্তত দুবেলা শাকে পাতে পেটত ভৰাই থব পাৰিছিল। কিন্তু সেইদিনা সি গাঁৱৰে ধনেশ দাইটিৰ সৰু ছোৱালীজনীৰ বিয়াৰ পিছদিনা বাৰীৰ পিছফালে জমা কৰি থোৱা ৰাতি ভাত বনোৱা থালি, ডেক্সি, চৰিয়া আৰু আলহীয়ে ভাত খাই পাত পেলোৱা ঠাইডোখৰ চাফা কৰিবলৈ বুলি ঘৰৰ পৰা ওলাইছিলহে মাত্ৰ, দিলে নহয় পিছফালৰ পৰা বাইক এখনে খুন্দা মাৰি। কি হল তলকিবলৈ নাপাওঁতেই বাইকখন উঠাও, আই ঐ মৰিলো ঐ বুলি চিৎকাৰ কৰা শুনি তৎক্ষণাত ঠাইখিনি এডাল মানুহেৰে ভৰি পৰিল। আহিয়েই কোনোবাই ফোনটো উলিয়াই ভিডিঅ' কৰাত লাগিলে। দুটামানে আকৌ জুম হৈ ঘটনাটোৰ বিষয়ে আলোচনা কৰাত ব্যস্ত। তেজেৰে লুতুৰি পুতুৰি হৈ কথা কোৱাৰ সামৰ্থকনো হেৰাই পেলোৱা মানুহজনক উঠাবলৈ কেৱল দুজনমানহে আগবাঢ়ি আহিল। সেই ঈশ্বৰ কোনে মাৰি থৈ গ'লো মোৰ মানুহজনক বুলি ইনাই বিনাই অনন্তৰ পত্নী শুৱলাই এক প্ৰকাৰ দৌৰি অহা সি আধাজপা চকুৰেই দেখা পালে। তাৰ পিছত যেতিয়া ওচৰৰ চিকিৎসা কেন্দ্ৰটোত নিজকে আৱিষ্কাৰ কৰিলে, তেতিয়াহে তাৰ সম্বিত ঘূৰি আহিল। তাক খুৱাই থকা বিচনাখনৰ কাষতে শুৱলাই মূৰেই কপালে হাত দি বহি আছে, লগত চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটো। হঠাতে মূৰত প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলে সি। হাতেৰে মূৰটো চুই চাই দেখে মূৰটোৰ চাৰিওফালে বেণ্ডেজ মৰা। তেনেতে কম্পাউণ্ডৰজনে হাতত কাগজ এখন লৈ আহি শুৱলাৰ ফালে আগবঢ়াই দি ক'লে, এইখন লওক, কি কি দৰৱ খাব লাগে ইয়াত লিখি দিছোঁ, কেইটামান আমাৰ ইয়াতেই আছে, বাকীকেইটা বাহিৰৰ পৰা ফাৰ্মাচীত গৈ লৈ ল'ব। পাঁচটা চিলাই পৰিছে মূৰত, সৌ ভৰিখনতো কিছু আঘাত পাইছে, অতি কমেও এমাহ বেড ৰেষ্টৰ প্ৰয়োজন, তেজৰ পৰিমাণো কম আছে, গতিকে অলপ ভালকৈ চাব। কথাখিনি কৈ কম্পাউণ্ডৰজন গুচি গ'ল। শুৱলাই মাত্ৰ হ'ব ছাৰ বুলি শলাগি থলে। চিকিৎসা কেন্দ্ৰৰ পৰাই যাৱতীয় দৰৱখিনি লৈ শুৱলাই তাক ধৰি ধৰিয়েই ঘৰলৈ আনিলে। ভালেখিনি কষ্ট হল যদিও হাতত আন উপায়তো নাই। এনেকৈয়ে দুদিনমান গ'ল। শুৱলাই গাঁৱৰে দুঘৰমানত ঘৰুৱা কাম বন কৰি বাৰীৰ তামোল দুটামান শনিবৰীয়া হাতত বেচি, আগচোতালত হোৱা খুতুৰা মৰিচা মধুসলেং শাক দুমুঠিমান বেচি, নিশকটীয়া চেহেৰাৰ একমাত্ৰ গাইজনীৰ গাখীৰ অকণমান বেচি টুক টুক টাক টাককৈ নিমখ তেলকণ কোনোমতে যোগাৰ কৰিছিল। ইফালে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি ডাঙৰ ছোৱালী আইমানীয়েও দুমাহ আগৰ পৰা ঘৰখনক অলপ সকাহ দিবলৈ ওচৰৰে কমল কেৰাণীৰ সৰু ল'ৰা ছোৱালী দুটাক আবেলি পৰত পঢ়োৱা আৰম্ভ কৰিছিল। পিছে কেৰাণীৰ ঘৈণীয়েকে তাইৰ প্ৰাপ্য টকাকেইটা দিবলৈও হাত কোচায়। খুজিলেও কিনো অ শুৱলা, তোৰ জীয়েৰে সেই অকণমানি ল'ৰা ছোৱালী দুটাক অ আ ক খ এ বি চি ডিখন পঢ়াই দিওঁতে পইচা দিব লাগে। মই আকৌ ভাবিলো ছোৱালীজনী এনেই থাকে, আবেলিৰ সময়খিনি ময়ো সময় নাপাওঁ, ইহঁত দুটাক পঢ়াই দিব, তাতেই তাইক পইচা লাগেনে? কেৰাণীৰ ঘৈণীয়েকে তাচিল্লৰ সুৰত কোৱা কথাকেইটাই শুৱলাৰ বুকুখন মোচৰা মাৰি পেলাই। তাই উত্তৰ নিদিয়ে বহি থকা পীৰাখনত জোৰকৈ খামুচি মাৰি ধৰি বহি ৰৈ বহুপৰ। পিছদিনাৰ পৰা আইমানো সিহঁতক পঢ়াবলৈ নাযায়। সুধা চাহ একাপ খাই ৰাতিপুৱাই চাইকেলখন লৈ 20 কিলোমিটাৰ দূৰত থকা কলেজখনলৈ গৈ ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 2টা বজালৈ ক্লাছ কৰি ঘৰ আহি পাওঁতে বেলি লহিয়াবৰ হয়ে। দৌৰা দৌৰিকৈ নাকে মুখে ভাত দুটামান গুজি টিউচন কৰিবলৈ গৈছিল তাই, কিবা এটা পোৱাৰ আশাত, অভাৱে জুৰিলা কৰা ঘৰখনক সহায় কৰাৰ আশাত, সজ্জাগত দেউতাকক যাৱতীয় দৰৱখিনি দিয়াৰ আশাত, সৰু ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰাৰ বাবে প্ৰয়োজনীয় টকাকেইটাৰ আশাত, চতুৰ্থ শ্ৰেণীত পঢ়া ভায়েকটোক জন্মদিনত এযোৰ ভাল কাপোৰ উপহাৰ দিয়াৰ আশাত। কিন্তু এই আশাবোৰ আশা হৈ ৰল। মানুহে কয় উৰুষা পজাত দেখা সপোন দিঠক হয়। ভঙা ছালৰ সুৰুঙাৰে সৰকি অহা জোনাকৰ তাম বুলিয়া আভাই সেই আশাক

জীৱন দিয়ে। গোটেই জীৱন দেহামৰা মাক দেউতাকৰ শুকান নিস্তেজ মুখ দুখনলৈ চাই তাই হাজাৰ কষ্টকো আঁকোৱালি ল'ব পৰাৰ শক্তিকণ পায়। এনেকৈয়ে চলি থাকে অভাৱেই কুঁৱা কৰা শৰীৰত আশাৰ উষ্ণ ৰক্ত প্ৰবাহ। অনন্তই চাই থাকিব নোৱাৰে। দুৰ্বল শৰীৰটোৰ সৈতে বাঁহৰ লাঠি এডাললৈ উঠি আহে বিচনাৰ পৰা। সৰু সুৰা কাম দুটামান পালেও ঘৰখন চলাত সুবিধা হ'ব বুলি পিছে আজি ওলাই আহি যি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল সেইটোৱে তাৰ মনত বৰ দুখ দিলে। হাতত লাঠিডাল লৈ ঠায়ে ঠায়ে কাপোৰেৰে চিলাই মৰা পুৰণি পাতল নীলা পুৰণীয়া চোলাটো আৰু আঁঠুলৈকে পৰা গামোচা এখন পিন্ধি এখোজ দুখোজকৈ আগবাঢ়ি আহি থাকোঁতেই চকু দুটা আকাশলৈ নি দেখিলে মূৰৰ ওপৰত সূৰ্যদেৱতাৰ প্ৰচণ্ড তাণ্ডৱ। এনে লাগিল যেন সেই প্ৰখৰ ৰোদে তাৰ দেহৰ হাড়কেইডালৰ ৰসো চুপি চুপি খাব। চহৰ ওলাব পৰা গাঁৱৰ আলিবাটটোৰ কাষতে থকা কৃষ্ণ চূড়াজোপাৰ তলতে অলপ চাহ পাই বহি পৰিলহি। আজিকালি গাঁৱৰ গছবোৰো লাহে লাহে নোহোৱা হৈ আহিব ধৰিছে। ৰাস্তা ঘাট উন্নয়নৰ বাবদ অধিকাংশ ডাঙৰ গছ কাটি পেলোৱাৰ বাবে বৰষুণৰ পৰিমাণো কমি আহিছে। খেতিৰ মাটি অলপ আছে যদিও উৎপাদন বৰ এটা ভাল নহয়, লাভতকৈ লোকচানহে বেছি। নহ'লে খেতি কৰি দুটামান টকা আৰ্জিব পাৰিলেহেঁতেনহি, অন্তত ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ খৰচখিনিহে ওলালহেঁতেন। কিছুপৰ ভাৱনাৰ সাগৰত ডুবকৈ থাকি ঘৰলৈ বুলি যাবলৈ ওলাওঁতেই তাৰ মনলৈ কথা এটা আহিল। লগালগ হেতা পৰা মুখখনত এটি হাঁহি দুই উঠেৰে বিৰিঙি উঠিল। হাঁহিটো ঠিক আৰ্কিমিডিছৰ ইউৰেকা মুহূৰ্তৰ দৰেই কথাষাৰ শুৱলাৰ কাণ চোৱাবলৈ ঘৰলৈ বুলি দীঘল দীঘল খোজ দিলেহি। হেৰি, আপুনি কথাটো আৰু এবাৰ ভাবি চাওকচোন, কিবা বেলেগ উপায় ওলাবও পাৰে। আই মানুহে দিন ৰাতি একাকাৰ কৰি পোৱা কষ্টৰ ফলটো বিপদত পৰিলো বুলিয়েই এনেকৈ আন কাৰোবাৰ হাতত সপি দিয়াটো উচিত হ'ব জানো? শুৱলাই দুপৰীয়াৰ ভাত বনাবলৈ বুলি ভঙা চালিয়াখনৰ ঠিক সোঁফালে থকা চৌকাত জুই জ্বলাবলৈ চুঙা ফকাই থকাৰ মাজতে গিৰিয়েক অনন্তলৈ নোচোৱাকৈ কথাখিনি ক'লে। মই বেলেগ উপায় নিবিচাৰাকৈ এই সিদ্ধান্তটো লোৱা নাই শুৱলা। আই মানুহক দুখ দিয়াৰ অকণো হাবিয়াস নাই মোৰ, কিন্তু ইয়াৰ বাহিৰে মোৰ হাতত আন একো উপায় নাই। কথাখিনি কৈ উঠি অনন্তই দীঘল হুমুনিয়াহ কাঢ়িলে আৰু ভিতৰৰ পৰা ওলাই গ'ল। শুৱলাৰ তাক দ্বিতীয়বাৰ কিবা কোৱাৰ সমূলি ইচ্ছা নগ'ল। চোৰত চাউল নিসিজা ঘৰখনত এইবোৰ বস্তু এনেও সিহঁতৰ বাবে বিলাস। কথাখিনি ভাবি থাকোঁতে তাইৰ চকুৰ পৰা এটোপাল তপত লোটক আহি ভাতৰ চৰুটোতে পৰিল। ৰিজাল্ট দিয়াৰ দিনা আইমানুৰ সুখৰ কান্দোনত ভাঙি পৰা দৃশ্যটি শুৱলাৰ চকুৰ আগত স্পষ্টভাৱে ভাহি উঠিল। তেনেতে বাঁহৰ গেটখন কোনোবাই খোলাৰ শব্দ শুনি তাই পাকঘৰৰ পৰ্দাখন ঠেলি বাহিৰলৈ চালে। এজন ভাল কাপোৰ পিন্ধা ভদ্ৰ যেন লগা মানুহ অনন্তৰ সৈতে চোতালৰ ফালে আহি আছে। শুৱলাই উভলি যোৱা চাদৰখনৰ একাংশৰে ফটা ব্লাউজটো দেখা নোপোৱাকৈ কাপোৰযোৰ অলপ পৰিপাটি কৰি ললে। আহক দাদা, একেবাৰে নতুন, এদিনো উলিওৱাই নাই, ঘৰৰ ভিতৰতে আছে, আজিয়েই নিব পাৰিব, অনন্তই অচিনাকি মানুহজনক উদ্দেশ্যি কলে। সোনকালে নিব পাৰিলে ময়ো ভালেই পাওঁ, একে অহাতে কামটো হৈ যাব। মানুহজনৰ চকুৱে মুখে সন্তুষ্টিৰ হাঁহি জিলিকি উঠিল। শুৱলা, ঐ শুৱলা, বাহিৰলৈ ওলাই আছোন, মানুহ এজন লৈ আহিছো। বাটলি ওলাই যাওঁতে ৰত্নেশ্বৰ দাইটিৰ ঘৰৰ সন্মুখতে লগ পালো তেওঁক। চিত্ৰা যে ৰত্নেশ্বৰ দাইটিৰ সৰু ভনীয়েক, তাইৰ গিৰিয়েক, দামদৰো ঠিক কৰা হৈ গৈছে, আজি একেবাৰে লৈয়ে যাব হেনো। অনন্তই মতা শুনি শুৱলা লৰালৰিকৈ ওলাই আহিল। যেন তাই আগৰে পৰাই জানিছিল আজিয়েই হয়তো আইমানৰ হেঁপাহৰ উপাৰ্জনটিৰ এই ভঙা ঘৰটোত শেষৰটো দিন। তাই নথকাৰ সুযোগতে দেউতাকে ইয়াৰ পৰা আঁতৰাই পঠাব বিচাৰিছে। এৰা, আন কোনো উপায়তো নাই, এক বুজাব নোৱাৰা শোকে শুৱলাৰ বুকুখন গধুৰ কৰি তুলিলে। অভাৱী সংসাৰখনত তিনিটি ল'ৰা ছোৱালীৰ সৈতে জীৱন নিৰ্বাহ কৰাটো কি কম কথা। খাবলৈ পিন্ধিবলৈ মাহৰ মূৰত টকাকেইটা নোজোৰে, তেনে স্থলত হেঁপাহৰ হল বুলিয়েই তেনে এটা বস্তু ঘৰত ৰাখি থোৱাটো সিহঁতৰ দৰে খাটি খোৱা মানুহৰ বাবে সপোনৰো অগোচৰ। স্কুটিখনৰ ঠাইত দুটামান টকা দিয়া হলেও তাতে অনন্তৰ লগত হোৱা নঘটিবলগীয়া ঘটনাটোৱেও ঘৰখনৰ আৰ্থিক পৰিস্থিতিৰ অৱনতিত সাৰ পানী যোগাইছে। নিজৰ মৌলিক প্ৰয়োজনখিনি পূৰাব নোৱাৰা ঘৰখনে আকৌ পেট্ৰল ক'ৰ পৰা কিনিব? বিনামূলীয়া চাউল, আয়ুষ্মান কাৰ্ড, অৰুণোদয় আঁচনিৰ এটাও ঢুকি নোপোৱা মানুহ ঘৰে এইখন বেছি দুই এটকা পালেও অলপ সকাহ পাব। এইবুলি ভাবিয়েই তাই অনন্তক বাধানি দিলে। আইনগতভাৱে বিক্ৰী কৰাটো উচিত নহয় বুলি জানিও পেটৰ ভোকত মানুহৰ জানো আইন কানুন আখৰে আখৰে মানি চলাৰ সামৰ্থ্যকণ থাকে। আই মানুহে তিনিটা বিষয়ত লেটাৰ লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে চৰকাৰৰ পৰা পোৱা ৰঙা স্কুটিখন দেউতাক অনন্তই বিক্ৰী কৰিবলৈ ওলোৱাৰ সময়তে আই মানুহে কলেজৰ পৰা আহি পালে। দেউতা, এই মানুহজনেই নেকি যাৰ কথা তুমি কৈছিলা মোক যে স্কুটিখন চলাবলৈ শিকাব? আহি পায়েই আই মানুহে দেউতাক

0: কুকুৰ ওচৰলৈ দৌৰি যোৱাৰ নিচিনা গৈ সুধিলে। আচলতে স্কুটিখন ঘৰলৈ অনাৰ দিনাই দেউতাকে তাইক কৈছিল এইখন চলাব শিকাবৰ বাবে বন্ধু এজন লৈ আহিব বুলি। পিছে দুখীয়াৰ জানো বন্ধু থাকে, আনিবৰ দিন ধৰি ঘৰৰ ভিতৰতে সোমাই আছে। তাইক কি উত্তৰ দিব অনন্তই সেই কথা ভাবি থাকোঁতে অচিনাকি মানুহজনে আইমানৰ ফালে চাই ক'লে, ভণ্টি, মই তোমাক স্কুটিখন চলাবলৈ শিকাব অহা নাই, টকাৰ বিনিময়ত তোমাৰ পৰা এইখন কিনি ল'বলৈহে আহিছোঁ। মানুহজনৰ কথা শুনি আইমানৰ মুখৰ মাত হেৰাই গ'ল। এজনী শিল পৰা গপৌৰ দৰে কিছু সময় তাই থিয় হৈ ৰ'ল। পায়ো হেৰুৱাৰ বেদনাই তাইৰ বুকুত চুৰিৰ দৰে আঘাত কৰি গ'ল। যিখন স্কুটি আইমানক সপোন দেখুৱাইছিল আজি সেইখনেই পৰিয়ালটোৰ ভোক নিবাৰণৰ আহিলা হ'ব। লাহে লাহে তাইৰ দুচকুৰে দুধাৰী অশ্ৰু নিগৰি আহি মাটিত পৰিল। শুৱলাই জীয়েকৰ আকাংক্ষিত মনৰ অৱস্থাৰ উমান পাই তাইক বুকুৰ মাজত সুমুৱাই ল'লে। আইমানৰ চকুৰ সন্মুখেৰে স্কুটিখন অহাৰ দিনাৰ পৰিৱেশটো তীব্ৰ গতিৰে অহা যোৱা কৰিবলৈ ধৰিলে। এসোপামান বিষাদৰ তেজৰ সূতাই ক্ৰমান্বয়ে তাইক জঠৰ কৰি পেলালে। বেদনাক্লিষ্ট হৃদয়ত গুঞ্জৰিত হৈ ৰ'ল মাথো সপোন হেৰুওৱাৰ তাৰণাত চটফটাই থকা দুটামান স্পষ্ট শব্দ। ভঙা চালেৰে জোনাক নামি নাহে, কেতিয়াও নাহে। সেই সময়তে মেঘৰ কান্তাল মৰা গাজনিৰ শব্দত অনন্তই মূৰ তুলি ওপৰলৈ চালে। আকাশখন ক্ৰমান্বয়ে কলা হৈ আহিব ধৰিছে। ৰাতিলৈ চাগে এজাক বৰষুণ আহিব।
1: খুব সুন্দৰ, আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ গল্পৰ ৰসস্বাদন কৰিলে। আৰু এইবাৰ মই পপী ডেকাৰ ওচৰলৈ আহিছোঁ। পপী ডেকাই এমুঠি কবিতাৰ সম্ভাৰ লৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। আৰু আপুনি যেতিয়া কবিতা লিখে কোনবিলাক বিষয়বস্তু আপুনি বাছি লয়?
2: মোৰ কবিতাত বিশেষকৈ জীৱন আৰু প্ৰেম বিষয়ক হয়। জীৱনৰ বিষয়ে কথাখিনি মই অনুভৱ কৰি কিনে লিখা হয়, লগতে প্ৰেমৰ, প্ৰেম বুলি কওঁতে প্ৰকৃতিৰ প্ৰেম গোটেইখিনি আহিব, এনেকৈ লিখা হয় কবিতাখিনি।
1: ঠিক আছে, আপোনাৰ কবিতাৰ মাজলৈ গৈছোঁ তেতিয়াহ'লে।
2: 2022 বৰ্ষত মোৰ কিতাপ এখন উন্মোচন কৰা হৈছিল। উন্মোচন কৰিছিল কবি পৰম্পৰা বৰ্মনদাই। কবিতা পুথিখনৰ নাম হৈছে ক'ব নোৱাৰা কথাবোৰ শেষ হৈ নাযায়। সেই কবিতা পুথিখনৰে কবিতা এটি মই পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম জীৱনে জানে জীৱনৰ ঠিকনা। শুনি থাকিলে কথাৰ বাট দীঘলীয়া হয়, অথচ শুনাজনৰ অভাৱত কথাবোৰ বুকুত ৰয়। কাৰোবাৰ ওচৰত মানুহ থাকে শুনিব নিবিচাৰে, কোনোবাই শুনিব বিচাৰে কোৱাজনৰ অভাৱ থাকে। কাৰোবাৰ হাঁহিয়ে কাৰোবাক জীয়াই ৰাখে, অথচ বহুজনে হাঁহিৰে বুকুৰ আঘাত থাকে অথবা ভিতৰি মৰি থাকে। কাৰোবাক জীৱনত বিচাৰিলেও ৰাখিব পৰা নাযায়, কোনোবাজনক আঁতৰাই পঠালেও দূৰ হৈ নাযায়। জীৱনেহে জানে জীৱনৰ ঠিকনা।
1: খুব সুন্দৰ
2: এই কবিতাটি। আৰু পটভূমি বুলি ক'লে মই অনুভৱ কৰোঁ যে আমি বন্ধুৰ মাজত থাকোঁ, প্ৰত্যেক সময়তে মানুহৰ মাজত থাকোঁ, কিন্তু ভিতৰৰ পৰা কোনোবাখিনিত আমি অকলশৰীয়া হৈ থাকোঁ। আৰু এনেকুৱা হয় যে মানে ক'ব বহুত কথাই থাকি যায়, কিন্তু শুনাজনৰ হয়তো অভাৱ থাকে। কোনোবা এজন মানুহ ৰিটায়াৰ্ড কোনোবা এজন মানুহক দেখিছোঁ, তেখেতে কি কৰে, বহি থাকে, তেখেতৰ ল'ৰা ছোৱালীৰো তেওঁৰ বাবে সময় নহয়। মানে এনেকুৱা হয় দেউতা পইচাটো দিয়া, মা পইচাটো দিয়া, মোৰ স্কুল আছে, মোৰ কলেজ আছে, সেইখিনিত অতিবাহিত হয়, সেইখিনি কৰি থাকে নিজৰ কাম, কিন্তু মা বা দেউতাৰ মুখলৈ চাই এষাৰ কথা নাপাতো। টিভিটো লগাই দিছোঁ আহোঁ দেউতাক, দেউতাই টিভিটো চায়, কিন্তু তেওঁৰ মনৰ কথাখিনি কাক ক'ব? টিভিটো চাই যে টিভিটোৰ পৰা যিখিনি কথা গম পালে সেইখিনি ক'বলৈও হয়তো মানুহৰ মন যায়। প্ৰত্যেক মুহূৰ্ততে আমি কঢ়িয়াই থাকোঁ কথাৰ কিছুমান পাহাৰ, আৰু সেই কথাখিনি ক'বলৈ মানুহ নোপোৱা যিটো আমাৰ পৰিস্থিতি হয় মনত, সেই বিষয়ক লৈ এই কবিতাটো মোৰ লিখা হৈছিল।
1: হয়, নিশ্চয়কৈ এই কবিতাটো বৰ্তমানৰ বাস্তৱ পৃথিৱীখনৰ এখন ছবি, নহয় জানো? আপোনাৰ পৰৱৰ্তী কবিতালৈ আগবাঢ়িব বিচাৰিছো।
2: কবিতাৰ শিৰোনাম তেন্তে ভালে নাই আমি। উশাহত যদি যাতনা কঢ়িয়াবলগীয়া নাই, বিষাদত যদি আশাৰ শিখা নুমুৱাই দিবলৈ মন কৰা নাই, নিসংগতাত যদি চিঞৰি উঠা নাই, এন্ধাৰৰ গভীৰতাত যদি নিজক দেখা পোৱা নাই, ৰুগ্ন হৃদয়েৰে যদি উশাহত সাউৰি লোৱা নাই ভালপোৱা, তেন্তে ভালে নাই আমি। যদি বুকুত ভালপোৱাই নাই, সমস্ত পৃথিৱী কঢ়িয়াই কৰিম কি? কবিতাৰ শিৰোনাম জীয়াই থকাৰ অনুশীলন। বিষাদে গৰকা শৰীৰত উবৰি খাই পৰে সপোনৰ চৰাই, মুখত বিঘ্নতাৰ চিন সস্পষ্ট হৈ উঠে,

0: চকুত তথাপি আশা জিলিকি থাকে, মূৰত পাক ঘূৰণি খায় কিছুমান অযথা প্ৰশ্ন, নিজক সুধো জীৱনটোৰ ইমান দাবী কিহৰ, চুচৰি বাকলি যোৱা আঙুলিকেইটাক সুধো তোৰ ইমান বেগ থমকি যে নৰ, বুকুখনক সুধো বিচনাত চুচৰি থাকি আকাশক চোৱা হেঁপাহ কেনেকৈ জীয়াই ৰাখ, উশাহক সুধো থমকি ৰ'ব খুজিও উখুৰা বাটত উজুতি খায়ো মোক কেনেকৈ জীয়াই ৰাখ, হতাশাই ৰেপি ধৰা মনটোক সুধো ভাগৰি যে নপৰ ইমান শক্তি ক'ত পাওঁ, সকলোৰে এটাই উত্তৰ এইবোৰে যে জীয়াই থকাৰ অনুশীলন। কবিতাৰ শিৰোনাম আন সকলোখিনি একেই থাকিব, আপোনাৰ লগত ভগাই লোৱা সময় ৰুটিনখন তেওঁৰ সলনি হ'ব, সময়ে তেওঁকো সলনি কৰিব, সময়ত নিজক বুজাব পৰা হ'ব, আপোনাৰ বাবে কুশল প্ৰাৰ্থনাত লোৱা তেওঁৰ উশাতি সলনি হ'ব, হয়তো নিজলৈ প্ৰাৰ্থনা কৰিবলৈ এৰিব, বুকুত আনলৈ হেঁপাহ থাকিলেহে জীয়াই থাকি ভাল লাগে, আন সকলোখিনি একেই থাকিব, আপোনাৰ নামত হোৱা তেওঁৰ বুকুৰ কঁপনি একেই থাকিব, সেইখিনি তেওঁৰ চকুত আপুনি নেদেখিব, সেয়া অধিকাৰ হেৰুৱাব, আন সকলোখিনি একেই থাকিব, ইমানৰ পিছতো আপুনি তেওঁক সুধিব নোৱাৰিব তেওঁৰ ঠিকনা, মাথো ভাগৰত লোৱা হুমুনিয়াহে আপোনাক সোঁৱৰাই দিব তেওঁৰ কথা।
1: প্ৰিয় শ্ৰোতা, ইমান পৰে আমি পপি ডেকাৰ কবিতাৰ মাজত নিমজ্জিত হলো, আপুনি কোনসকল কবিৰ দ্বাৰা অনুপ্ৰাণিত হয় কবিতা লিখাৰ ক্ষেত্ৰত?
0: কবিতাৰ ক্ষেত্ৰত নীলমণি ফুকন ছাৰৰ কথা পোনপ্ৰথমে ল'ব বিচাৰিম মই, তেখেতৰ কবিতাখিনি মোৰ বহুত বেছি ভাল লাগে। তাৰপিছত মই ক'ব বিচাৰিম বৰ্তমান কবিৰ ভিতৰত মই প্ৰণৱ দাৰ পৰা বহুতখিনি সহায়ো পাইছোঁ, লগতে তেখেতৰ কবিতাও মই ভাল পাইছোঁ, আৰু ভাল পাইছোঁ, তেখেতে বহুত কিতাপো মোক উপহাৰ দিছিল যে পঢ়া তুমি কবিতা লিখা, মানে লিখাৰ আগতো পঢ়িবৰ কাৰণে বেছি অনুপ্ৰেৰণা কৰিছিল।
1: আৰু আপোনাৰ ভৱিষ্যতে এই কবিতাৰ ক্ষেত্ৰখনত কেনেকৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা আছে?
0: হয়, এতিয়ালৈ মই যিখিনি কবিতা আমাৰ কবিতা পুথিখনত সন্নিৱিষ্ট কৰা হৈছে সেইখিনি হয়তো একদম চালুকীয় অৱস্থাতে আছে, আগলৈ মই সেইখিনি যিখিনি লিখা হৈছে তাতকৈ ভাল কৰিব হয়তো মই চেষ্টা কৰিম, লগতে ভাল কবিতা পঢ়িবলৈ চেষ্টা সদায় কৰোঁ, অব্যাহত থাকিব সেইখিনি। কবিতাৰ ক্ষেত্ৰত মই মোৰ কিতাপখন উন্মোচন কৰাৰ ক্ষেত্ৰত মোৰ গাঁওবাসীয়ে যিমানখিনি সহায় কৰিছে, লগতে এতিয়ালৈ মোৰ যিমানখিনি বন্ধুৱে মোক সৰু কবিতা এটাও পঢ়িছে, দুটা লাইনো পঢ়িছে, সকলোকে মই এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানত উপস্থিত হ'বৰ বাবে মই যিজন বন্ধুৰ দ্বাৰা ইয়ালৈ আহিলোঁ, জিতুমণি ভূঞা, তেখেতকো মই এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: আৰু শেষত পেটিমালীৰ পৰা জানিব বিচাৰিম ভৱিষ্যত পৰিকল্পনা কেনেকুৱা?
2: ভৱিষ্যত পৰিকল্পনা বুলিবলৈ হ'লে আচলতে সাহিত্যৰ ক্ষেত্ৰখনত মই একেবাৰেই নতুন, গতিকে মোৰ ভৱিষ্যতে পেচা যিয়েই নহওক সাহিত্য সদায়ে মোৰ চিৰদিন মোৰ লগৰী হৈ থাকিব, আৰু মই সাহিত্যক নিজৰ মাজতেই জীয়াই ৰাখিম, মই সেইবোৰ মানুহকো নিজৰ শব্দৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম যিবোৰ মানুহক মই চিৰদিন হৃদয়ত কঢ়িয়াই লৈ ফুৰো।
1: দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জনাইছো। আৰু প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে আমাৰ যুৱ সাহিত্য অনুষ্ঠানত উপস্থিত থকা দুগৰাকী অতিথিৰ পৰা গল্প কবিতা শুনিবলৈ পাবলে, লগতে তেখেতসকলৰ মনৰ কিছু বতৰাও আপোনালোকক দিয়াৰ প্ৰয়াস কৰিলোঁ। আৰু যুৱ সাহিত্য অনুষ্ঠানটিৰ সময় শেষ হৈ অহাৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমানফৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

3166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6006066944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: നിയമം വഴി സ്ഥാപിതമായ ഭാരതത്തിന്റെ ഭരണഘടനയോട് നിർവ്യാജമായ വിശ്വസ്തതയും.
1: राज्यपाल राजेंद्र विश्वनाथ आर्लेकर ने यूडीएफ सरकार के नए मंत्रियों को शपथ दिलाई. नई सरकार में शामिल वरिष्ठ नेताओं में पूर्व प्रदेश कांग्रेस अध्यक्ष रमेश चेन्नीथला, वर्तमान प्रदेश कांग्रेस अध्यक्ष सन्नी जोसेफ, के मुरलीधरन और इंडियन यूनियन मुस्लिम लीग के नेता पी के कुन्हालीकुट्टी शामिल हैं. समारोह में कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे, लोकसभा में विपक्ष के नेता राहुल गांधी, वायनाड से लोकसभा सांसद प्रियंका गांधी, कर्नाटक, हिमाचल प्रदेश और तेलंगाना के मुख्यमंत्री, केरलम के निवर्तमान मुख्यमंत्री पिनराई विजयन और भाजपा प्रदेश अध्यक्ष राजीव चंद्रशेखर सहित कई वरिष्ठ नेता शपथ ग्रहण समारोह में शामिल हुए. पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल ने आज अंतर्राष्ट्रीय महिला समुद्री दिवस के अवसर पर महिला नाविकों के अदम्य साहस को नमन किया. सोशल मीडिया पोस्ट में श्री सोनोवाल ने कहा कि नीतिगत सुधारों के कारण भारत में महिला नाविकों की संख्या लगातार बढ़ रही है. उन्होंने कहा कि नारी शक्ति देश के विकास और वैश्विक समुद्री क्षेत्र को एक उज्ज्वल समावेशी भविष्य की ओर ले जा रही है. उत्तर प्रदेश के लखीमपुर खीरी जिले में आज ट्रक और वैन की टक्कर से एक सड़क हादसे में 9 लोगों की मौत हो गई. वैन में 2 महिलाओं समेत 10 लोग सवार थे. ये हादसा जिला मुख्यालय से 40 किलोमीटर दूर पीलीभीत बस्ती राजमार्ग पर अदालीसपुर गांव के पास हुआ. घरेलू शेयर बाजार के संवेदी सूचकांक में आज लगभग आधा प्रतिशत की गिरावट दर्ज की गई. अंतिम समाचार मिलने तक सेंसेक्स 321 अंक गिरकर 74,917 जबकि निफ्टी 113 अंक लुढ़ककर 23,530 पर था. आईपीएल क्रिकेट में चेन्नई सुपर किंग्स का मुकाबला आज शाम 7:30 बजे सनराइजर्स हैदराबाद से होगा. इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ.
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদনেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা. কংগ্ৰেছ নেতা ভি ডি সতীশনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ. ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ. আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি. ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে. এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে. জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোলৈ আলোচনা কৰে. এই আলোচনাত এৰী ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মূল্যসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়. উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে. কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে. শ্ৰী সতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভা ঘোষণা কৰিছিল. ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। প্ৰাক্তন বিৰোধী দলপতি আৰু KPCCৰ প্ৰাক্তন সভাপতি ৰমেশ চেন্নীথালা তথা বৰ্তমানৰ সভাপতি ছানী জোছেফ, প্ৰাক্তন KPCCৰ সভাপতি কে মুৰলীধৰণ আৰু IUML নেতা পি কে কুন্হালীকুট্টিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই মন্ত্ৰীসভাত স্থান লাভ কৰিছে. এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব. উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰিছে. কেৰালা কংগ্ৰেছ জোছেফ, RSP, কেৰালা কংগ্ৰেছ জেকব আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে. ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন নাকচ কৰে. উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল. তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল. ফাষ্টেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গ

মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আন্তঃৰাষ্ট্ৰীয় মহিলা সামুদ্ৰিক দিৱস উপলক্ষে মহিলা নাৱিকসকলৰ অসীম সাহসক অভিবাদন জনাইছে। এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে ভাৰতত নীতিগত সংস্কাৰৰ ফলত বৰ্তমান মহিলা নাৱিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে নাৰী শক্তিয়ে ভাৰতক আগুৱাই নিয়াৰ লগতে গোলকীয় সামুদ্ৰিক খণ্ডটো ভৱিষ্যতে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত 120 গৰাকী কৃতি শিক্ষাৰ্থী

পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত 120 গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে। শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰত বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে। তদুপৰি এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ অসমৰ প্ৰাৰ্থীকেইগৰাকীকো সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা দিয়ে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত জাৰো সংযোজন কৰিছে। পৰম্পৰাগত পদ্ধতিৰ পৰা স্বয়ংক্ৰিয় প্ৰযুক্তিলৈ এই পৰিৱৰ্তনে পথসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাৰ লগতে দক্ষ পৌৰ প্ৰশাসনৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নগাঁও পৌৰ নিগমৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ দূৰদৰ্শী চিন্তা বাস্তৱত সফল হলে ৰাজ্যৰ অন্য পৌৰ নিগমে ব্যৱস্থাটো ইয়াৰ ব্যৱহাৰ কৰাৰ থল আছে। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চৌকিডিঙিৰ জালান বাগিচাৰ সমীপৰ পৰা মাদক দ্ৰব্য সৰবৰাহকাৰীজনক আটক কৰে। নগাঁও জিলাৰ ঢিঙতো কালি সন্ধিয়া আৰক্ষীয়ে মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজন ঢিঙৰ মন্নাছ আলী বুলি প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে ধৃত লোকজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। সম্প্ৰতি লোকজনক ঢিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। দৰং জিলাৰ ধুলাত আজি আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক আটক কৰে। আটক কৰা লোকজনক আৰক্ষীয়ে চুবুৰীয়া দেশখনৰ বৰিশাল জিলাৰ মচিনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ বুলি চিনাক্ত কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। গুৰুতৰ প্ৰদূষণজনিত সমস্যাৰ সৃষ্টি কৰা গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে প্ৰস্তুত কৰা 2026 চনৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত জিলা আয়ুক্তসকলক গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰি অলপতে দিয়া এটা ৰায়ৰ পাছত মুখ্য সচিব ডঃ ৰবি কটাই শেহতীয়াকৈ জিলা আয়ুক্তসকললৈ এই নিৰ্দেশ জাৰি কৰে। এই অনুসৰি জিলা আয়ুক্তসকলক তেওঁলোকৰ অধীনৰ এলেকাসমূহত গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে থকা আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰাৰ লগতে প্ৰতি 3 মাহৰ মূৰে মূৰে নগৰীয়া আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব বুলি কোৱা হৈছে। জিলা আয়ুক্তসকলে পৌৰ নিগম নিকায়ৰ লগতে পঞ্চায়তসমূহে 4 প্ৰকাৰৰ আৱৰ্জনা পৃথকীকৰণকে ধৰি দীৰ্ঘদিনৰ পৰা জমা হৈ থকা আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহক 60 দিনৰ ভিতৰত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সময়সীমা তথা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে। নাগালেণ্ডত আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হৈছে। এইবেলি এই দিৱসৰ মূলবাণী হৈছে সংগ্ৰহালয়ে বিভাজিত পৃথিৱীক এক কৰিছে। এই দিৱসত সাংস্কৃতিক, সামাজিক আৰু ভৌগোলিক বিভাজন দূৰ কৰি বুজাবুজি আৰু শান্তি প্ৰতিষ্ঠা কৰাত সংগ্ৰহালয়ৰ ভূমিকাত আলোকপাত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উপলক্ষে আজি আৰু কাইলৈ নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় দৰ্শনাৰ্থীসকলে বিনামূলীয়াকৈ দৰ্শন কৰিব পাৰিব। নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগে আয়োজন কৰা এই দিৱসত শিক্ষাৰ্থী, গৱেষক, শৈক্ষিক প্ৰতিষ্ঠান, পৰ্যটক আৰু জনসাধাৰণক পৰম্পৰাগত কলা সামগ্ৰী আৰু ঐতিহাসিক সম্পদসমূহৰ চহকী সংগ্ৰহ দৰ্শন কৰিবলৈ আহান জনাইছে। ভাৰতত মাত্ৰ দুদিনৰ বাবেহে ইন্ধন মজুত থকা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি স্পষ্ট কৰিছে। ফ্ৰেছ ইনফৰমেশ্যন ব্যুৰ চমুকৈ PIBৰ ফেক্ট চেক ইউনিট বা তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰা অনুসৰি এই দাবী বা বাতৰি সম্পূৰ্ণ ভুৱা। গোটে প্ৰকাশ কৰিছে যে দেশত অতিৰিক্ত শোধন ক্ষমতাৰ লগতে বৰ্তমান 60 দিনৰ বাবে পৰ্যাপ্ত খাৰুৱা তেল মজুত আছে। PIBয়ে জনসাধাৰণক এনে উৰাবাতৰিত বিশ্বাস কৰি আতংকিত নহবলৈ আৰু ইন্ধন তথা ৰন্ধন গেছৰ যোগান সন্দৰ্ভত কেৱল চৰকাৰীভাৱে প্ৰকাশিত তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ অনুৰোধ জনাইছে।

0: আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2 বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদনেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা। কংগ্ৰেছ নেতা ভি ডি সতীশনৰ আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীত আৰু গজল অনুষ্ঠানটিৰ আৰম্ভণিতে শুনোৱা হওক অনুৰাধা পাৰোৱাল আৰু যশৱন্ত সিঙৰ কণ্ঠত এটি গজল।

গীত আৰু গজল অনুষ্ঠানৰ আৰম্ভণিতে সেয়া আছিল অনুৰাধা পৰৱাল আৰু যশৱন্ত সিঙৰ কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ শুনোৱা হওক আন এটি গজল পংকজ উদাসৰ কণ্ঠত।

হৰ্ষদীপৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকল, ইয়াৰ লগে লগে গীত আৰু গজল অনুষ্ঠানটিৰ আজিলৈ অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুৰৰ কৰণী অনুষ্ঠানটিৰ আৰম্ভণিতে শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠত শিল্পীৰ নিজৰ কথা আৰু সুৰেৰে এই গীতটি।

সুৰৰ কৰণী অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰোতাসকলে শুনিলে ভূপেন হাজৰিকাৰ কণ্ঠত শিল্পীৰ নিজৰ কথা আৰু সুৰেৰে এটি গীত। এইবাৰ শুনাবলৈ লৈছো ৰাণী দেৱীৰ কণ্ঠত আনন্দী দাসৰ কথাৰে এই গীতটি।

ৰাণীদেৱীৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল আনন্দী দাসৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লক্ষ্যহীৰা দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শ্যামানন্দ বৈশ্যৰ আৰু সুৰ জিতেন দেৱৰ।

লক্ষ্য হীৰা দাসৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল শ্যামানন্দ বৈশ্যৰ আৰু সুৰ জিতেন দেৱৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো প্ৰতিভা চাংকাকতিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ক্ষীৰদা বিষয়াৰ আৰু সুৰ বলোৰাম দাসৰ।

প্ৰতিভা চাংকাকুটিৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল ক্ষীৰদা বিষয়াৰ আৰু সুৰ বলোৰাম দাসৰ। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সূৰ্য দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা যতীন বৰাৰ আৰু সুৰ খগেন মহন্তৰ।

সূৰ্য দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল যতীন বৰাৰ আৰু সুৰ খগেন মহন্তৰ। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ইকৰামুল মজিদৰ কণ্ঠত এটি গীত, গীতৰ কথা অৰুণা ভূঞাৰ।

ইকরামুল মজিদৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল অৰুণা ভূঞাৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত।

অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰাজেন পাম আৰু সৰলা ৰাভাৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু সুৰ ৰাজেন পামৰ।

ৰাজেন পাম আৰু সৰলা ৰাভাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিলে ৰাজেন পামৰ। শ্ৰোতাসকল, সুৰৰ কৰণী অনুষ্ঠানৰ শেষত আজি শুনাবলৈ লৈছো ৰুদ্ৰ বৰুৱাৰ কণ্ঠত এই গীতটি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰপুতনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লৈছো জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠৰ দুটি গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লোৱা গীতৰ কথা নলিনী বালাদেৱীৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা ডিম্বেশ্বৰ দাসৰ।

আধুনিকীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজি এই অনুষ্ঠানত শ্ৰোতাসকলক শুনোৱা হ'ল জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠত দুটি আধুনিক গীত। গীতৰ কথা আছিল ক্ৰমে নলিনী বালাদেৱী আৰু ডিম্বেশ্বৰ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি শুনোৱা হওক পণ্ডিত ভি জি যোগৰ ভায়লিন বাদন ৰাগ শুদ্ধ সাৰাংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পাৰে শ্ৰোতাসকলে পণ্ডিত ভিজি যোগৰ ভায়লিন বাদন শুনিলে। ৰাগ আছিল শুধ চাৰাং। আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি।
1: এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াত ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেলৈ ৰাওনা হৈছে। পাঁচখন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত নৰৱেত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো নৰৱে ভ্ৰমণ তথা বিগত 43 বছৰত ভাৰতৰ পৰা নৰৱেলৈ প্ৰথমটো প্ৰধানমন্ত্ৰীৰ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী চন্নাক সাক্ষাৎ কৰাৰ লগতে নৰৱেৰ প্ৰধানমন্ত্ৰী ইয়নছ গৰ ষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি আৰু সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। উল্লেখযোগ্য যে তৃতীয় ভাৰত নৰ্ডিক সন্মিলন কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই বৈঠকত নৰৱেৰ প্ৰধানমন্ত্ৰী ইয়নছ, ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছেন, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰি অৰ্পো, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টুন ফ্ৰষ্টাডটিৰ আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনে এই সন্মিলনত অংশ ল'ব। নৰৱেলৈ যাত্ৰা কৰাৰ পূৰ্বে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁৰ ছুইডেন ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। তেওঁ কয় যে যুটীয়া উদ্ভাৱনী অংশীদাৰিত্বৰ দ্বিতীয় সংস্কৰণ আৰু ভাৰ ছুইডেন প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তা কৰিডৰ মুকলিৰ জৰিয়তে পৰৱৰ্তী 5 বছৰত দেশখনৰ সৈতে কৌশলগত বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি পাব। শ্ৰীমোদীয়ে ছুইডেনৰ জনসাধাৰণ আৰু চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰত আৰু ছুইডেনৰ এই বিনিময়ৰ জৰিয়তে পৰৱৰ্তী 5 বছৰত অৰ্থনৈতিক বিনিময় আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব দ্য পোলাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমান বিনিয়োগ, উদ্ভাৱন আৰু নিৰ্মাণ খণ্ডত পৃথিৱীৰ অতি আকৰ্ষণীয় স্থানক প্ৰতিনিধিত্ব কৰিছে। শ্ৰীমোদীয়ে ছুইডেনৰ গথেনবাৰ্গত অনুষ্ঠিত ইউৰোপীয় ঔদ্যোগিক ঘূৰণীয়া মেজবেল সম্বোধন কৰাৰ সময়ত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশৰ সকলো কোম্পানীৰ বাবে যথেষ্ট সুবিধা আছে আৰু কোম্পানীসমূহৰ বাবে প্ৰাতিষ্ঠানিক ব্যৱস্থাপনাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত 12 বছৰত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মূলমন্ত্ৰসমূহৰ ৰূপায়ণত কাম কৰি আহিছে। তেওঁ কয় যে ভাৰতৰ সংস্কাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে আৰু ছুইডিছ কোম্পানীসমূহক নিৰ্মাণ খণ্ড, সেউজ হাইড্ৰজেন অভিযান, স্বচ্ছ ইন্ধন আৰু অন্যান্য খণ্ডত কাম কৰিবলৈ তেওঁ আহান জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে টেলিকম আৰু ডিজিটেল আন্তঃগাঁথনিকে ধৰি 5টা বিভিন্ন ক্ষেত্ৰত আলোকপাত কৰি কয় যে ছুইডিছ কোম্পানীসমূহে ভাৰতক গোলকীয় গৱেষণা আৰু উন্নয়নৰ কেন্দ্ৰ কৰি গঢ়ি তুলিব পাৰে। ইলেক্ট্ৰনিকছ, প্ৰযুক্তি, নিৰ্মাণ খণ্ড, কৃত্ৰিম বুদ্ধিমত্তা, সেউজ ইন্ধন, আন্তঃগাঁথনি

স্বাস্থ্য খণ্ড আৰু জীৱবিজ্ঞান আদি বিভিন্ন খণ্ডত সমন্বয়েৰে কাম কৰাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয় যে প্ৰযুক্তি উদ্ভাৱনৰ দ্বিতীয় ঢৌৱে ভাৰতক পুনৰ গঢ়ি তুলিব পাৰে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰী সতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া ইউ ডি এফ মন্ত্ৰীসভাৰ তালিকা ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে আজি তিৰুৱনন্তপুৰমত নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন বিৰোধী দলপতি আৰু কে পি চি চিৰ প্ৰাক্তন সভাপতি ৰমেশ চেন্নিথালা তথা বৰ্তমানৰ সভাপতি ছানি জোছেফ, প্ৰাক্তন কে পি চিৰ সভাপতি কে মুৰলীধৰণ আৰু আই ইউ এম এলৰ নেতা পি কে কুনহালিকুট্টি আদিকে ধৰি ভালেকেইগৰাকী জ্যেষ্ঠ নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ, আৰ এছ পি, কেৰালা কংগ্ৰেছ আৰু চি এম পিয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত তাৎক্ষণিক সঁহাৰি সেৱা ডায়েল 112ৰ অধীনত নতুন বাহনৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই, বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ মুখ্যমন্ত্ৰী বিজয় বাৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডায়েল 112ৰ সুবিধা পূৰ্বে ৰাজ্যখনৰ 16খন জিলাত উপলব্ধ আছিল আৰু বৰ্তমান 33খন জিলালৈ এই সেৱা সম্প্ৰসাৰণ কৰা হৈছে। এই কাৰ্যসূচীৰ পাছত শ্ৰীশ্বাহ বাষ্টাৰলৈ ৰাওনা হৈছে। বাষ্টাৰত জিলাখনৰ নেতানাৰ গাঁৱৰ চি আৰ পি এফ ছাউনীত এটা জনসুবিধা কেন্দ্ৰ উদ্বোধন কৰিব। উল্লেখযোগ্য যে এই কেন্দ্ৰৰ জৰিয়তে অতি ভিতৰুৱা অঞ্চলত বাস কৰা লোকেও যাতে চৰকাৰ তথা ডিজিটেল সেৱাৰ সুবিধাসমূহ সহজে লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰা হ'ব। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী জগদলপুৰলৈ যাব আৰু তাত তেওঁ অমৰ ৱাটিকাত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। বিয়লিৰ ভাগত তেওঁ বাদল একাডেমীত শ্বহীদসকলৰ পৰিয়াল, নিৰাপত্তা বাহিনী, নক্সাল হিংসাৰ বলি হোৱা লোক তথা কেইবাটাও স্থানীয় সমুদায়ৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিব। কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জগদলপুৰত কেন্দ্ৰীয় মাণ্ডলিক পৰিষদৰ 26সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত ছত্তীশগড়, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলেও অংশ ল'ব। নাগালেণ্ডত আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। এইবেলি এই দিৱসৰ মূল বাণী হৈছে সংগ্ৰহালয়ে বিভাজিত পৃথিৱীক এক কৰিছে। এই দিৱসত সাংস্কৃতিক, সামাজিক আৰু ভৌগোলিক বিভাজন দূৰ কৰি বুজাবুজি, শান্তি আদি প্ৰতিষ্ঠা কৰাত সংগ্ৰহালয়ৰ ভূমিকাত আলোকপাত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উপলক্ষে আজি আৰু কাইলৈ নাগালেণ্ডৰ ৰাজ্যিক সংগ্ৰহালয় দৰ্শনাৰ্থীসকলৰ কাৰণে বিনামূলীয়া মুকলি থাকিব। নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগে আয়োজন কৰা এই দিৱসত শিক্ষাৰ্থী, গৱেষক, শৈক্ষিক প্ৰতিষ্ঠান, পৰ্যটক আৰু জনসাধাৰণক পৰম্পৰাগত কলা সামগ্ৰী আৰু ঐতিহাসিক সম্পদসমূহৰ চহকী সংগ্ৰহ দৰ্শন কৰিবলৈ আহান জনাইছে। কোহিমাত অৱস্থিত নাগালেণ্ডৰ এই ৰাজ্যিক সংগ্ৰহালয় 1970 চনত স্থাপন কৰা হৈছিল। নাগালেণ্ড চৰকাৰৰ কলা আৰু সংস্কৃতি বিভাগে এই সংগ্ৰহালয়টো পৰিচালনা কৰি আহিছে। এই ৰাজ্যিক সংগ্ৰহালয়ত ৰাজ্যখনৰ 17টা বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক, গহনা, মূল্যৱান শিল, পৌৰাণিক অস্ত্ৰ শস্ত্ৰ, বিভিন্ন বাদ্যযন্ত্ৰ, কাঠৰ শিল্প ভাস্কৰ্য, চিত্ৰকলা আৰু সাংস্কৃতিক আলোকচিত্ৰৰ সংগ্ৰহ আছে। এই সংগ্ৰহালয়তে বিভিন্ন জনগোষ্ঠীৰ ডেকাচাংসমূহৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছে। দৰ্শনাৰ্থীসকলে নগালোকৰ বৰ্ণাঢ্য জীৱন প্ৰণালী, কৃষিকৰ্ম, চিকাৰ, মাছ ধৰা কাৰ্য আৰু পৰম্পৰাগত ৰীতি নীতিসমূহৰ বিষয়েও এই সংগ্ৰহালয়ৰ জৰিয়তে সম্যক ধাৰণা গ্ৰহণ কৰিব পাৰিব। এই সংগ্ৰহালয়ে নগালোকসকলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু বুৰঞ্জীৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নাগালেণ্ড ৰাজ্যিক সংগ্ৰহালয়ে দৰ্শনাৰ্থীসকলক ৰাজ্যখনৰ চহকী সংস্কৃতিৰ ব্যতিক্ৰমী যাত্ৰাক প্ৰদৰ্শন কৰি অতীত আৰু বৰ্তমানৰ মাজত সাঁকো হিচাপে কাম কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ভিয়েটনাম আৰু দক্ষিণ কোৰিয়া দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসিঙে কয় যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁ এছিয়াৰ ৰাষ্ট্ৰ দুখন ভ্ৰমণৰ পৰিকল্পনা লৈছে। এই ভ্ৰমণকালত কৌশলগত সামৰিক সহযোগিতা বৃদ্ধি, প্ৰতিৰক্ষা, ঔদ্যোগিক অংশীদাৰিত্ব, সামুদ্ৰিক সহযোগিতা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত

0: শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ বাবে আলোচনা কৰা হ'ব বুলি তেওঁ কয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াত দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনাবলৈ লৈছো ঋতুপৰ্ণ ঘোষ বৰুৱাৰ কণ্ঠত দুটি লোকগীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায় প্ৰদান কৰিব। কংগ্ৰেছ দলৰ নেতা ভি ডি সতীশনে আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰী সতীশনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া ইউ ডি এফ মন্ত্ৰীসভাৰ তালিকা ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে আজি তিৰুৱনন্তপুৰমত নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে। প্ৰাক্তন বিৰোধী দলপতি আৰু কে পি চিৰ প্ৰাক্তন সভাপতি ৰমেশ চেনিথালা তথা বৰ্তমানৰ সভাপতি ছানি জোছেফ, প্ৰাক্তন কে পি চি চিৰ সভাপতি কে মুৰলীধৰণ আৰু আই ইউ এম এলৰ নেতা পি কে কুনহালিকুটিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। এই মন্ত্ৰীসভাত সতীশনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰী পদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰী পদ লাভ কৰিছে। কেৰালা কংগ্ৰেছ জোছেফ, আৰ এছ পি, কেৰালা কংগ্ৰেছ জেকব আৰু চি এম পিয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টো লৈ আলোচনা কৰে। এই আলোচনাত এৰি ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মূল্যসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰ খণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এইচ পি ভি প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদান কৰা হৈছে। জিলাখনত মাৰ্চত আৰম্ভ হোৱা এই অভিযান অহা মাহলৈকে চলিব। অভিযানত জিলাখনৰ 14-15 বছৰ বয়সৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা 17,250 গৰাকী হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈকে 2,072 গৰাকী ছাত্ৰীক প্ৰতিষেধক দিয়া হৈছে। ওদালগুৰি জিলা কাৰাগাৰত আজি অসম কৰ্কট কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰাবন্দী আৰু জিলা কাৰাগাৰৰ কৰ্মচাৰীসকলৰ বাবে সজাগতা সভা আৰু নিৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডঃ ছৈয়দ ইফতিকাৰ চৌহানীয়ে কৰ্কট ৰোগৰ লক্ষণ আৰু সাৱধানতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ওদালগুৰি জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ জ্যোতিপ্ৰসাদ শৰ্মাই অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এই পদক্ষেপক আদৰণি জনায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2টা বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেটছ ঘোষণা কৰা হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে ৰাণী হাজৰিকাৰ কণ্ঠত দুটি গীত। গীত দুটি লোৱা হৈছে ৰাগিনী শীৰ্ষক চৈব্য সপুৰাটিৰ পৰা। আহক অনুষ্ঠানৰ আৰম্ভণিতে শুনো শিল্পীৰ কণ্ঠত এই গীতটি।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। দুদিনীয়া ছুইডেন ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ ৰাওনা হৈছে। কংগ্ৰেছ নেতা ভি ডি সতীশনে আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বৰ্তমান বিনিয়োগ, উদ্ভাৱন আৰু নিৰ্মাণ খণ্ডৰ পৃথিৱীৰ অতি আকৰ্ষণীয় স্থানৰ প্ৰতিনিধিত্ব কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আন্তঃৰাষ্ট্ৰীয় মহিলা সামুদ্ৰিক দিৱস উপলক্ষে মহিলা নাৱিকসকলৰ অসীম সাহসক অভিবাদন জনাইছে।

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। নাগালেণ্ডত আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে নগাঁও পৌৰসভাই শেহতীয়াকৈ অত্যাধুনিক মেকানিকেল ছুইপিং মেচিন বা যন্ত্ৰচালিত ঝাৰু সংযোজন কৰিছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এইচ পি ভি প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধানমন্ত্ৰীসমূহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়, হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈকো নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ় স্থিতি প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ

0: তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাৰ্ষ্ট ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
1: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে অনাৰ্ভ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট ছিটুৱেশ্যনত যি শেখৰৰ যিখিনি জামিন বিচাৰিলে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰ্ভ হাইকৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26ত আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব। সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 জন একিউজ আছে, তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে, সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব। আৰু যদি সেইকেইটা চাৰ্জ লাগে 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে, তেতিয়া সেইখিনি ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
0: জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধাৰ প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ 4টা উন্নয়নখণ্ড কপিলি, মায়ং, ভূৰবন্ধা আৰু ভূৰাগাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰী সূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়নখণ্ডত এই অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এনেদৰে কয়।
2: মানে সদৌ অসম ছাত্ৰ সন্থাই এটা সুস্থ শৈক্ষিক পৰিৱেশ ৰচনা কৰি এই পৰিৱেশটো গোটেই অসমত বিয়পাই দিয়াৰ এই প্ৰচেষ্টাইটো মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ ক'বলগীয়া এটাই যে তেওঁলোক আমাৰ আশাৰ ভাষা হওক আৰু ভাষাটোৰো আশা হওক। যিটো সময়ত আমি সকলোৱে পাতি আছোঁ যে আমাৰ মাতৃভাষা শক্তিশালীভাৱে আগবাঢ়ি যাব লাগে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ সকলোৰে আশা। গতিকে আজি অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ক'ব খোজোঁ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ আশা যে মেধাৱী ছাত্ৰ ছাত্ৰীসকল আমাৰ আশাৰ ভাষা হওক আৰু আমাৰ ভাষাটোৰো আশা হওক।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰী ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোক লৈ আলোচনা কৰে। এই আলোচনাত এৰী ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰ্তব্য

অৱস্থাত অকালতে প্ৰাণ হেৰুওৱা বজালীৰ কমল তালুকদাৰৰ শেষকৃত্য আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে পৰহি চি আৰ পি এফত কৰ্মৰত 47 বছৰীয়া জোৱানজনে কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি কৰুণ মৃত্যু খাউটি লৈছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত 27 বছৰ কাল চাকৰি কৰি সেনা চাউনীতে শোকাবহভাৱে মৃত্যু খাউটি লোৱা কমল তালুকদাৰে মৃত্যুৰ সময়ত পিতৃ মাতৃ, পন্নী, দুটা পুত্ৰ সন্তান আৰু এগৰাকী ভাতৃক এৰি থৈ যায়। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। নলবাৰীত জিলা শিক্ষা বিভাগে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা জিলাখনৰ 10খন উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমত শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলাখনত 4 বছৰ পূৰ্বে ঐতিহাসিক গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা হৈছিল। বিদ্যালয়খনে আশানুৰূপ সফলতা লাভ কৰাৰ পাছত জিলাখনৰ 10খন বিদ্যালয় নতুনকৈ নিৰ্বাচন কৰা হৈছে। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে পৰৱৰ্তী শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ পূৰ্বেই যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ বাবে সংশ্লিষ্ট বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। চিৰাঙৰ ৰঞ্চাইধাম ধুলিগাঁৱত আজি আবকাৰী বিভাগ আৰু আৰক্ষী অভিযান চলাই চোৰাং বিলাতীসুৰাৰ কাৰখানা উৎখাত কৰে। অভিযানকালত কাৰখানাৰ স্বত্বাধিকাৰী চুৰানা মুছাহাৰী নামৰ লোকজনক আটক কৰা হয়। এই কাৰখানাত চোৰাংভাৱে 3টা কোম্পানীৰ বিলাতীসুৰা উৎপাদন কৰা হৈছিল। অভিযানকাৰী দলে কাৰখানাটোৰ পৰা প্ৰায় কোটি টকা মূল্যৰ সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়। হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা আৰু বিজয় দাস, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ডিউটি ৰুম সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ দায়িত্বত মই শীৰ্ষা ফুকন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়া শ্ৰোতাৰ অনুষ্ঠান।
1: শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো হাজো অঞ্চলৰ বিজুলীঘাটত বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
2: প্ৰথমতে আপোনাৰ নামটো কওকচোন বাৰু।
3: মোৰ নাম শ্ৰী দিগন্ত দাস।
2: দিগন্ত দাস, আপোনাৰ মা দেউতাৰ নাম কথা?
3: মোৰ দেউতাৰ নাম শ্ৰী শান্তৰাম দাস, মাৰ নাম দৈৱকী দাস।
2: গাঁওখনৰ নাম?
3: গাঁও বিজুলীঘাট চৰাবৰী।
2: চৰাবৰীখন কিমান ডাঙৰ গাঁও?
3: চৰাবৰীখনতো মোটামুটি 1,000 ঘৰ মানুহ আছে, মোটামুটি বহুত ডাঙৰ এৰিয়া এটা।
2: এই চৰাবৰীত যে ক'লে 1,000 ঘৰৰ মানুহ আছে, গতিকে বহুত, তাৰ জনসংখ্যা বহুত
3: বহুত বেছি আছে, জনসংখ্যা বহুত বেছি আপোনাৰ।
2: তাৰপিছত আপোনাৰ কি কি ধৰণৰ মানুহ আছে ইয়াতে?
3: আমাৰ ইয়াতে চব অসমীয়া মানুহেই আছে। আমাৰ ইয়াত মোটামুটি যিখিনি আছে, আমাৰ এইটো এৰিয়া চৰাবৰী কঁঠাল গোপা এনেকৈ মিলি গোটেইখিনি অসমীয়া মানুহ আছে।
2: প্ৰায় ঘৰ মানুহে চাগে খেতি কৰে?
3: প্ৰায় খেতি কৰে আছে, 199 ঘৰে খেতি কৰা। ক'ৰবাতে আমাৰ চাকৰি কৰা মানুহতো আমাৰ গাঁৱত নাই, আগতে মাটিবিলাক ভাল আছিল। কিছু সংখ্যক মানুহে তাৰমানে মাটিটো সাৰ মাৰি নষ্ট কৰি দিছে একদম। মাটি আছে দোৱা পথাৰত, হয়তো কাপত কবাত অলপ চলপ আছে, ঠিকে,
2: তথাপিও খেতি হৈ আছে, ভালে
3: খেতি হৈ আছে আছে। এতিয়াও আমি যোৱাবাৰ 18 মোন 20 মোনকৈ বিঘাত কাটছো, জাগালৈ 30 মোনো হৈছে, চাইছে
2: বেয়া নহয়
3: মোটামুটি। কৰিব পাৰিলে ভাল আৰু, যত্ন কৰিব লাগিব, খেতি কৰিলে অলপ লাগা চেচা কৰিব লাগে।

0: যত্ন
1: করবাই লাগবো বোলে খালি রুলি ঘন ঘনকা দিব দিছে আলি আলি নেদলি তোর খালির কোনো হেই নাই নাঙল নাই কাবার ঘরত কিবা নাই আমার কিন্তু আমাৰ এতিয়াও আছে নাঙল আছে মোৰ বিদ্যা আছে খেতিৰ সঁজুলি গোটেই খেতি আছে ট্ৰেক্টৰ ব্যৱহাৰ কৰি আছো আৰু মই ভাড়া টানো আনি মাটি মই
0: কিমান বিঘাত কাম কৰি আছে
1: মইতো মোটামুটি 18-20 বিঘাত গেলি খেতি
0: এই যে 18-20 বিঘাত আপুনি খেতি কৰি কি ধান দিছে ৰঞ্জিত ধান
1: আছে ৰঞ্জিত আমাৰ ইয়াতে দোকান আছে লোকেল দোকান ইয়াতে কি কৰে নাজানো যোৱাবাৰ কিন্তু আমাক বহুত ঠগ দিছে মানুহ ঘণ্টিক কিছুমানে ধান কাটিব
0: বীজটোৰ
1: কাৰণে তাৰমানে চব মৰি গৈছে আমিও যোৱাবাৰ 2-3 বিঘা মাটি কাটিব নোৱাৰিলোঁ পথাৰখনত প্ৰায় 100-180 বিঘাই কাটিব পৰা নাই মানে ক'ৰবাত দি 2-1 বিঘা কাটিছে তাৰমানে বীজটো ঠগাই দিছে দোকানীগিলাখনে
0: এই কথাটো যে বীজৰ কাৰণে হৈছে কেনেকৈ গম পালে
1: এইটো বীজৰ কাৰণে মানে আপোনাৰ দোকানীগিলাক সোধা গ'ল তাৰপিছত পেকেট তাৰমানে আপোনাৰ এখন দোকানৰ পৰা আমি 2 জাতৰ বীজ আনিছোঁ যিটো জাত জাত বেয়া বেয়া হ'লছে তাৰমানে সেইটো জাতটো কাৰো তাতে খেতি হোৱা নাই
0: ভালে হোৱা নাই
1: হালটো তাৰমানে ভালে হৈছে সেইটো জাতৰ বীজটোৰ ক'তো ধান হোৱা নাই আমাৰ এই পথাৰখন বুলি নহয় চোৰাবৰি বুল্লুটো এইখিনি গোটেই খেতিতে এনেকুৱা হৈছে বীজ বেয়া আমাক ঠগাইছে 700-800 পেকেট লৈছে লৈ পেলাই আমি কেজি লৈছিল 1 কেজি ধানত 700-760 টকা এনেকৈ লৈছিল
0: দামো ঠিকে লৈছে
1: দামো পূৰা লৈছে লৈ পেলাই ইহঁতে আমাক এইটো কৰিছে বহুত খেতিয়কে নালাগে 100 বিঘা মাটিৰ 80 বিঘা এই কাটছে কাটিব পৰা নাই 20 বিঘা ধানি কাটছে
0: এই কথাটো কৃষি বিভাগ জনাইছিলে নেকি
1: নিউজ কৰিছিলোঁ নিউজ কৰি আকৌ ফলাফল নাপালোঁ আমি
0: এই যে আপুনি বীজখিনি আনে কিনি সেই শোধন কৰি লৈ নে নহয়
1: সিহঁতেতো কৈছে এইটো আমাৰ গাত দোষ নাই কোম্পানীৰ দোষ আছে
0: এইবাৰ বীজটো চাই চিতি লৈছেনে
1: এইবাৰতো সিহঁতে কৈছে যি গেৰাণ্টি আছে সিহঁতে কি কৰে নাজানো বীজ হেৰি কৰিছে আমি সিহঁতে কৈছে যি চিন্তা কৰিব নালাগে যোৱাবাৰ দৰে তেনেকুৱা নহয়
0: এতিয়াতো ডাঙৰ হ'লেই
1: এতিয়াতো ধান মোটামুটি গোটাব আৰু এইবাৰ গ'লে গোটাব
0: আপুনি কি কি ধান লগালে ৰঞ্জিত লগালে
1: ৰঞ্জিত আৰু বাসমতি অলপ জহা কৰিছোঁ 2 বিঘামান ঘৰত খাবৰ কাৰণে অলপ
0: ধানৰ বাহিৰৰ বেলেগ খেতিও লগাইছিল আপোনাৰ
1: বেলেগ খেতি মই ধনিয়া কৰোঁ বেহাৰ কৰোঁ এইবাৰ আৰু মাকৈ আৰু আলু কৰিম বুলি ভাবি আছোঁ তাৰমানে ভাব এটা লৈছোঁ মাকৈ কৰিম ক'ৰবাত 30 বিঘামান আৰু এটা লগ লৈছোঁ মাকৈ নকৰিলে তাৰমানে বেলেগ খেতিত লাভৱান সেনেকৈ হ'ব নোৱাৰে মাকৈত অলপ লাভ আছে
0: মাকৈত কিয় লাভ হ'ব বুলি
1: মাকৈ আপোনাৰ পাৰ বিঘাত 10 কুইণ্টেল হৈ যায় ইমানটো দামো আছে ভাল দাম
0: বজাৰখন আছে
1: বজাৰখন আছে সেইকাৰণে ঘৰ 7 নিটো কম মাকৈটোত লাভ আছে সেইকাৰণে অলপ মাকৈ কৰিম বুলি ভাবিছোঁ যোৱাবাৰ আলু কৰিছিলোঁ 20 বিঘান মাটি
0: আলু কেনে পাইছিলে
1: আলু লছ হোৱা নাই আমি লাষ্ট টাইমত অলপ দামটো কমি গ'ল তথাপি আমাৰ লছ হোৱা নাই বেয়া হোৱা নাই ভালেই হৈছে বিঘাত 120 বস্তা 120 বস্তা এনেকুৱা ওলাইছে এইবাৰ কমিব মাটিটোৰ বলটো কমি গ'লতো এইবাৰ সেইটো কমিব অলপ
0: বৰষুণৰ পৰিমাণটো ঠিকে আছিলে নে খেতিৰ বাবে এইবাৰ
1: এইবাৰ বৰষুণৰ পৰিমাণটো নাই আমাৰ মাটি 18 বিঘামান চনে ৰ'ল ন শুকান
0: চন
1: পৰি গৈছে পানীৰ অভাৱত মই চৰকাৰকো কৈছিলোঁ যে জলসিঞ্চন অফিচত তাৰ ব্যৱস্থা কৰিব লাগে ইতিমধ্যে মই হাজো চাব ডিভিশ্যনতো জনাইছিলোঁ
0: ৰবি শস্যৰ কিবা ব্যৱস্থা
1: এতিয়া কৰিম বুলি ভাবিয়ে আছোঁ আৰু
0: কি কি ভাবিছে কি কি ৰুব লাহে লাহে আহিলে আপোনাৰ বতৰ আহিব
1: কবি অলপ কৰিম পালেং শাক এনেকৈ অলপ অলপ কিবা মূলা চোলা অলপ অলপ কৰিম আৰু বেছি কৰিব নালাগে কমকৈ হেলো কৰিব লাগে
0: এই ধানৰ খেতি কৰিব নে বেলেগ আৰু আছে মাটি
1: ধানৰ হেৰি নহয় বেলেগ মাটি আছে
0: ৰেডি কৰিছে
1: মানে হাল মাৰিছোঁ 2-3 মানকৈ হাল মাৰিছোঁ
0: আগে পিছেতো কৰে ৰবি হৈছে
1: আগে পিছে কৰোঁ
0: কেনেকুৱা উৎপাদন পায়
1: এনেই সিমান বেয়া নহয় আৰু ভালেই হয় লাগি থাকিব পাৰিলে ভালেই ৰবি শস্যটো নিজে লাগি থাকিব লাগিব ৰাতিপুৱাৰ পৰা গধূলি গ'লে সৰু বাচ্ছা ছোৱালীৰ দৰে কাম কৰিব লাগিব নহ'লে এই বস্তুটো উঠি নাই বাচ্ছা এটাই যেনেকৈ পালন পালন কৰিব লাগে ৰবি শস্যটো তেনেকুৱা কৰিব লাগে নহ'লে তাৰ হেৰি নহয় ফল নহয় খেতি কৰিলে আপোনাৰ ৰবি শস্য কৰিলে ৰাতিপুৱা উঠি প্ৰথম খেতিৰ ওচৰতে যাব লাগিব বাচ্ছাটাৰ ওচৰত মাকে ৰাতিপুৱা যেনেকৈ যায় খেতিৰ ওচৰত তেনেকুৱা যাব লাগিব তে সেই খেতি তাৰমানে গৃহস্থৰ ফালে চাব বুলি কয়
0: এইবোৰ ভাল কথা ক'লে আপুনি আপুনি নিজে কিমান সময়ত ৰাতিপুৱা কিমান কেতিয়া উঠে
1: মই ৰাতিপুৱা এনেই ৰাতিপুৱা উঠোঁ মোটামুটি 4:10-4:20 মানত
0: সূৰ্যোদয়ৰ পিছতে উঠি
1: উঠি পেলাই অলপ গৰু ছাগল আছে ওলাই মেলি পথাৰত একবাৰ যাওঁ আৰু যাই চাই মিলে কাম নকৰিলেও দুই এডাল বন হ'লেও টানি দিছোঁ দি একবাৰ ঘূৰণি মাৰি চাই আৰু সেয়েতো ভাল লাগে সেইটো মই সৰুৰ পৰাই মই খেতি বহুত সৰুৰ পৰাই খেতি কৰিছোঁ মই আপোনাৰ আজিৰ তাৰিখ বুলি কৰি আছোঁ ধৰক মই মোটামুটি 13 বছৰমান বয়সতে আমাৰ ডাঙৰ হাউলা গৰু আছিল মই শিং লাগ নাপাওঁ

প্ৰথমে জনাব খুজিছোঁ আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ এই বিষয়ক এটি আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আলোচনাটিৰ আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। এতিয়াৰ পৰা কিছু সময়ৰ পাছতে অৰ্থাৎ 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আগবঢ়োৱা হ'ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে সপোন দুৱৰাই যুগুতোৱা ইংৰাজী ব্যাকৰণৰ পাঠ নটিচ ৰাইটিং। সন্ধিয়া 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 এটি বৃন্দগান, গীতৰ কথা অমিত চৰকাৰৰ। 7:20 আকৌ শুনোৱা হওক অনুষ্ঠানত আজি শ্ৰোতাসকলে শুনিবলৈ পাব ৰিদীপ দত্ত, মনীষা হাজৰিকা আৰু আৰিফুল হকৰ কণ্ঠৰ গীত। চিনাৰাম তেৰং আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত প্ৰচাৰ কৰা হ'ব আজি সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠান।

0: অনুষ্ঠানৰ 7:45 আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী জ্যোতিস্মিতা বৈশ্য। আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত এইডছ সজাগতা আৰু কৰণীয় এই বিষয়ত মানৱ সূৰ্য দাস আৰু দীপ শিক্ষা তালুকদাৰৰ সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব আজি নিশা 8:30। নিশা 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। নিশা 9:30 আজিৰ নাট্যানুষ্ঠানৰ নিবেদন মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাট মাজনিশাৰ চিঞৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। আৰু এই অনুষ্ঠানেৰে অন্ত পৰিব আমাৰ আজিৰ প্ৰচাৰণৰ। এতিয়া শুনো আহক মহাবাহ শাখাৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া ৰেঙনি। কাইলৈ নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক স্কোৱাছ চেম্পিয়নশ্বিপৰ এটি অনাতাঁৰ বিৱৰণ শুনিবলৈ পাব। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, লগতে থাকিব খেল সম্পৰ্কীয় বা বাতৰি। কাইলৈ সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত কৃষি ক্ষেত্ৰত নতুন প্ৰযুক্তিৰে স্বাৱলম্বন এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ দীপেন্দ্ৰনাথ দত্ত আৰু সঞ্জীৱ কুমাৰ দাসে। আঁত ধৰিব মেলডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ পুৱা 7:30 ৰূপালী লহৰত লতিঘটি ছবিখনৰ বিষয়ে যুগুতোৱা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত গুৱাহাটীৰ জাপৰিগোগ কৃষ্ণনগৰৰ শ্ৰুতি নামদলৰ শিল্পীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। কাইলৈ সন্ধিয়া 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ উদ্যোগ আৰু চাহ শ্ৰমিকৰ উন্নয়ন এই বিষয়ে বংশীলাল চাহুৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। কাইলৈ নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। কাইলৈ দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এলদানি এখনি প্ৰামাণ্য আলেখ্য শুৱালকুছিৰ বয়নশিল্প, আগবঢ়াব ভাৰ্গৱ কলিতা আৰু ঝৰ্ণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিং এই বিষয়ে ক'বলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
3: আজিৰ এই অনাতাঁৰ পাঠটোত লেখন কৌশল শিক্ষণ বা টিচিং ৰাইটিং স্কিলছ এই বিষয়ৰ দুটা লেখন কাৰ্য লৈছোঁ। প্ৰথমটো নটিচ ৰাইটিং আৰু দ্বিতীয়টো ৰিপৰ্ট ৰাইটিং। এই দুটা বিষয় থুলমূলকৈ মূল কথাখিনি আলোচনাৰ বাবে লৈছোঁ। আমি প্ৰথমে নটিচ ৰাইটিং বিষয়টোৰ মূল কথাকেইটালৈ আহিছোঁ। তোমালোকে সকলোৱে নটিচ ৰাইটিং বুলি কওঁতে নটিচ শব্দটো সকলোৱে জানা। তোমালোকৰ বিদ্যালয়ত তোমালোকে এখন অতি দৰকাৰী বস্তু হ'ল নটিচ বোৰ্ড। নটিচ বোৰ্ডখনত প্ৰধান শিক্ষকে একো একোখন জাননী ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে তাত দিয়ে। আৰু এতিয়া এই নটিচ ৰাইটিং বিষয়টো হৈছে কেনেকৈনো নটিচ লিখা যায়, তাৰ কিবা কৌশল আছে নেকি, তাৰ কিবা নৰ্ম বা

হ'ব লাগিব। তাৰপাছত বক্সৰ তলত আঁচডাল টানি বক্সটো বন্ধ কৰি দিব লাগে। বৰ দীঘল কৰিব নালাগে, কাৰণ নম্বৰটো খুব কম থাকে ইয়াত। কেৱল ফৰ্মেটটো তোমালোকৰ মূল্যায়ন কৰা হয়, তোমালোকে উপস্থাপন কৰিব পাৰিছানে নাই কথাটো, কেনেধৰণে কথাখিনি দিব লাগে, আনুষ্ঠানিক ভাষা এটাৰ ব্যৱহাৰ, সেইখিনি কথা কৈ পেলাই যিটো নটিছ ৰাইটিং তাৰ মূল কথাখিনি এনেধৰণে তুমি সামৰিব পাৰিবা। তাৰপিছত তলত আঁচডাল টানি বক্সটো সম্পূৰ্ণ কৰি তোমাৰ কাম সম্পূৰ্ণ কৰিলা। আৰু আমি এইখিনিতে আমাৰ নটিছ ৰাইটিঙৰ কথাখিনি সম্পূৰ্ণ কৰি ৰিপৰ্ট ৰাইটিঙলৈ আহিছোঁ। ৰিপৰ্ট ৰাইটিং বুলিলে আমি সাধাৰণতে কোনো এটা হৈ যোৱা ঘটনা এটা বিৱৰণ বুলি ভাবোঁ, যদিও আন বহুবিলাক বিষয়লৈ আমি ৰিপৰ্ট বা টোকা বা খতিয়ান দিব পাৰোঁ। ধৰা তোমালোকৰ চহৰত এখন গ্ৰন্থমেলা হৈছিল, তুমি তাৰ এটা প্ৰতিবেদন বিদ্যালয়ৰ আলোচনীৰ বাবে, স্থানীয় বাতৰি কাকতখনৰ কাৰণেও তুমি এটা ৰিপৰ্ট লিখিব পাৰা। এতিয়া ৰিপৰ্টটোনো কেনেকৈ লিখা হয় আমি সেই কথাখিনি ইয়াত আলোচনা কৰিম। কোনো এটা ঘটনাৰ বিৱৰণ বা প্ৰতিবেদন সাধাৰণতে বাতৰি কাকত বা আলোচনীৰ বাবে প্ৰস্তুত কৰা হয়। এনে প্ৰতিবেদন লেখাৰো বহু সময়ত লেখা যিটো কাৰ্য সেইটোক আমি ৰিপৰ্ট ৰাইটিং বুলি কওঁ। সেইটো তোমালোকৰ যথেষ্ট গুৰুত্ব দিয়া হয় প্ৰশ্ন কাকতখনত। কেতিয়াবা আউটলাইন এটা দিয়ে, কেতিয়াবা একেবাৰে আউটলাইন নিদিয়ে, কেৱল কি বিষয়ক লিখিব লাগে সেই বিষয়টো তোমালোকে পাবা আৰু নিজে গোটেই কথাখিনি লিখিবলগীয়া হয়। তাত লিখিয়ে দিয়ে, ৰাইট এ ৰিপৰ্ট ফৰ পাব্লিকেশ্যন ইন এ লোকেল ইংলিছ ডেইলি, তেনেকেই প্ৰশ্নটো আৰম্ভ কৰে। এখন দৈনিক ইংৰাজী বাতৰিত প্ৰকাশৰ বাবে এটা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ তোমালোকক কাৰ্যটো দিয়া হয়। যেতিয়া ৰিপৰ্ট এটা লিখিবা, প্ৰথম কথাটো হ'ল ৰিপৰ্টটোৰ ঘাই বস্তুটো হৈছে হেডলাইন। হেডলাইনটো ঠিক আমি টাইটেল বুলি ক'ব নোৱাৰোঁ। এতিয়া গল্প এটাৰ এটা টাইটেল থাকে, কিন্তু নিউজ পেপাৰত টাইটেল নকয়, হেডলাইন কয়, প্ৰভেদ আছে। তুমি যদি এখন গল্প কিতাপ লৈছা, তোমাৰ ঘৰত নিশ্চয় কোনোবা ইংৰাজী গল্প কিতাপ আছে বা কোনোবা পাঠ্যপুথিটো যিকেইটা গল্প পাবা, সেই গল্পবিলাকৰ নামবিলাক তুমি মন কৰিব, দেখিবা যে সেইবিলাক একো একোটা বাক্য নহয়, একো একোটা ফ্ৰেজ। মোৰ গুৰিত এখন এই মুহূৰ্তত গল্প কিতাপ আছে, দ্য বেষ্ট অফ জাতক টেইলছ, জাতকৰ কিছুমান কাহিনীৰ বচা বচা কেইটামান গল্পৰ এটা সংকলন মোৰ সন্মুখতে আছে। গতিকে সেইখনকে মই প্ৰথম পৃষ্ঠাটো উলিয়াই ল'লোঁ, কণ্টেণ্ট পেজ। তাত নামবোৰ কেনেকৈ দিছে মন কৰা, নামবোৰ দিছে দ্য ভেলু অফ ফ্ৰেণ্ডছ, গল্ডেন চোৱান, দ্য গ্ৰিডি কাউ, এ ক্ৰ', এনেধৰণৰ নামবোৰ পাবা। এই নামবোৰ বাক্য নহয়, গল্পৰ প্ৰতিটো নামেই ইংৰাজীত আমি নাউন ফ্ৰেজ বুলি কওঁ, একো একোটা নাউন ফ্ৰেজ। তাৰপিছত তুমি পাবা যে প্ৰতিটো নামেই নাউন ফ্ৰেজ হ'ল, কিন্তু হেডলাইনবিলাকৰ যিটো গঠন সেইটো এটা বাক্য। ধৰি লোৱা তুমি এটা ৰিপৰ্ট এটা লিখিব লাগে, ৰিপৰ্টটো হ'ল এটা দুৰ্ঘটনা, বাছ এখনত দুজন মানুহ ঢুকালে আৰু পাঁচজন বৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যেতিয়া বাছখনে অন্য এখন বাছত খুন্দিয়াই দিছিল, এইটোৱে কাহিনী। এতিয়া এই কাহিনীটোৰ এটা হেডলাইন বনাবলগীয়া হ'ল। হেডলাইনটো হ'ল গোটেই কাহিনীটোৰ মূল কথাখিনি যিমান চমুকৈ ক'ব পাৰি সিমান চমুকৈ ক'ব লাগিব। টু কিল্ড ফাইভ ইঞ্জিয়ৰ্ড ইন বাছ এক্সিডেণ্ট। এতিয়া টু পাৰ্চনছ ৱাৰ কিল্ড আমি কোৱা নাই, টু কিল্ড, ফাইভ পাৰ্চনছ ৱাৰ ইঞ্জিয়ৰ্ড কোৱা নাই, ফাইভ ইঞ্জিয়ৰ্ড। গতিকে যিমান কম শব্দ হয়, আৰু মন কৰিবা যে ইয়াত ভাৰ্ব আছে, কিল্ড ভাৰ্ব, ইঞ্জিয়ৰ্ড ভাৰ্ব, ভাৰ্ব আছে, কিন্তু এ পিচ অফ ষ্ট্ৰিং, নেকলেছ, গ্ৰিডি ক্ৰ', এইবিলাকত কোনো ভাৰ্ব নাই। গতিকে গল্প আৰু হেডলাইনৰ প্ৰভেদটো সেইটোৱেই। প্ৰথম কথা তুমি হেৰি দেখিবা, ভাৰ্বৰ ব্যৱহাৰ হেডলাইনত আছে। হেডলাইনৰ পাছতে বাতৰিটো তোমালোকে লিখিব লাগিব।

0: বাতৰি যিটো প্ৰথম দফা, প্ৰথম দফাটো তোমালোকে অতি সাৱধান হ'ব লাগিব। কাৰণ তোমালোকে মন কৰিবা যে বাতৰি কাকতখন গোটেইখন লাইন বাই লাইন পঢ়িবলৈ কাৰো আজৰি নাই। হেডলাইনটো পঢ়িয়ে গম পালে যে অ' এইটো ঘটনা, বা চাওঁচোন প্ৰথম দফাটোকে ওপৰৰ পৰা চাওঁ কি আছে। সেই প্ৰথম দফাটোত তুমি পাবা যে ইয়াত সাধাৰণতে কি কৰিব তেওঁলোকে, এই ৰিপৰ্টটোত লিড পেৰাগ্ৰাফ বুলি কয়, তাত ৱাট ঘটনাটো, ৱেন ডিড ইট হেপেন, ৱেৰ ডিড ইট হেপেন, হাউ ডিড ইট হেপেন, এই গোটেইকেইটা ডব্লিউ এইচ ৱৰ্ডেৰে এটা বাক্য এটা বনোৱা হয়। যেনে এতিয়া টু পাৰ্চনছ ৱাৰ কিল্ড এণ্ড ফাইভ আদাৰ্ছ ৱাৰ ছিৰিয়াছলি ইনজিয়ৰ্ড ৱেন এন আদাবাৰী বাউণ্ড চিটি বাছ ইন হুইচ দে ৱাৰ ট্ৰেভেলিং কলাইডেড এগেইনষ্ট এন এম্পটি স্কুল বাছ নিয়াৰ মদঘৰীয়া এট 4:30 PM টুডে'। এইটো প্ৰথম বাক্য। ইয়াত কি হৈছিল, ক'ত হৈছিল, গোটেই কথাখিনি ইয়াত পাবা। গতিকে হেডলাইনটোৰ পিছত যিটো প্ৰথম বাক্য, সেইটো এটা সৰু পেৰা দফাই হয়, এইটোকে লিড পেৰাগ্ৰাফ বুলি কয়। লিড পেৰাগ্ৰাফটোত গোটেইখিনি ইনফৰ্মেশ্যন তোমালোকে দিব লাগিব। তাৰ পাছৰ যিখিনি তথ্য দিবা সেইখিনি কেৱল তাক সেই প্ৰথম বাক্যটোৰ কথাখিনিৰ উপৰুৱা কথা কিছুমান দিব লাগিব। মূল কথাখিনি প্ৰথম দফাটোত বা প্ৰথম দীঘলীয়া বাক্যটোতে পঢ়ুৱৈয়ে পাই যাব। আৰু তেখেতৰ যদি আৰু বিশেষ জানিবৰ মন নাই, ইমানখিনি জানিলেই যথেষ্ট বুলি ভাবিলেই তেখেতে অন্য এটা বাতৰিলৈ চকু ফুৰাবলৈ যাব। এতিয়া যেতিয়া আমি লিখিম, তোমালোকে ভাষাটোৰ প্ৰতি মন কৰিব লাগিব। যিমান পৰা যায় বাতৰি কাকতত শব্দৰ ব্যৱহাৰ বৰ সাহিত্যিক ভাষাৰ নিচিনাকৈ দীঘল দীঘল বাক্য বা ফুলাম বাক্য দিব নোৱাৰা। মূল কথাটো তোমালোকে এটা দুটা শব্দ দিব পাৰা। কোনোবাই যদি কয় ইন দি কোৰ্ছ অফ দি ইনভেষ্টিগেশ্যন, তদন্তৰ কালচোৱাত, ইন দি কোৰ্ছ অফ দি ইনভেষ্টিগেশ্যন বুলি নকৈ ডিউৰিং দি ইনভেষ্টিগেশ্যন বা ইন দি ইনভেষ্টিগেশ্যন, সেইধৰণে যিমান পৰা যায় চমু কৰি কৰি তোমালোকে লিখিব লাগিব। আৰু তেনেধৰণেৰে লিখিলে তোমাৰ বাতৰিটো বাতৰি কাকতৰ সম্পাদকে প্ৰকাশ কৰিবৰ বাবে উপযুক্ত বুলি গ্ৰহণ কৰিব।
1: নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে নটিচ ৰাইটিং এণ্ড ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে শুনিলা।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়, জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে বিভিন্ন জিলাত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়াৰ নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আশা দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ়স্থিতি প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপকাৰাগাৰত থকা অভিযুক্ত

0: নেতাগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায়দান কৰিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এনেদৰে কয়।
1: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনাৰ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট ছিটুৱেশ্যনত যি শেখৰৰ যিখিনি জামিন বিচাৰে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰেবল হাইকৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26ত আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব সেইদিনা আপোনাৰ গোটেই যিকেইজন 7জন একিউজ আছে, তো একিউজৰ এগেইনষ্টত যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব, আৰু যদি সেইকেইটা চাৰ্জ লাগে 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
0: ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰি ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানী তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে জিলাখনৰ 4টা উন্নয়নখণ্ড কপিলি, মায়ং, ভূৰবন্ধা আৰু ভূৰাগাঁৱৰ 68খন জনজাতীয় গাঁও শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজংঘাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰীসূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়নখণ্ডত অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো আজি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানীৰ যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হ'ব। সদৌ অসম ছাত্ৰ অন্ত উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া উত্তৰ লক্ষীমপুৰ নগৰত জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হৈছে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰা জাননী অনুসৰি কাইলৈ সন্ধিয়া 6:15ৰ ভিতৰত

এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। পুনৰ পঢ়িছো, 6:15 পৰা 7:15 ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। সেয়েহে সময়ছোৱাত বিপদ সংকেত বাজি উঠাৰ লগে লগে সকলো লাইট নুমুৱাই দি পুনৰ ছাইৰেন বাজি নুঠালৈকে অঞ্চলটো আন্ধাৰ কৰি ৰাখিবৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। এই প্ৰস্তুতিমূলক আখৰা সফল কৰি তুলিবৰ বাবে জিলা প্ৰশাসনে লখিমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ত তিনিমাহ ধৰি চলি থকা পৰ্যটন আৰু আতিথ্য ব্যৱস্থাপনা শীৰ্ষক পাঠ্যক্ৰমৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকৰ তত্বাৱধানত সম্পন্ন হোৱা এই পাঠ্যক্ৰমৰ আজি সামৰণি অনুষ্ঠানত 19 প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, অধ্যাপিকা ডঃ স্বপ্নালী বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মে'লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। সেই অনুসৰি 30 মে' পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অহা 28 মে'ত জামিনৰ ৰায়। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে বিভিন্ন জিলাত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত
1: প্ৰিয় শ্ৰোতা নমস্কাৰ। আৰম্ভ কৰিছো আজিৰ কৃষি জগত। মই ভাস্কৰ জ্যোতি আচাৰ্য আৰু আজি আমি যি বিষয়ে আলোচনা কৰিবলৈ লৈছো সেয়া হৈছে মৌ পালন স্বাৱলম্বিতাৰ এক সম্ভাৱনাময় পথ। আমি গীতে মাতে এই মৌৰ কথা পাওঁ, মৌ মিঠা মাত, মই জানা জীৱন উৰণীয়া মৌ। আচলতে এই মৌ প্ৰকৃতিৰ পৰা আহৰণ কৰা এক যাদুকৰী সম্পদ বুলি ক'লেও ভুল নহয়। আৰু মানুহৰ সভ্যতাৰ স্তৰে স্তৰে মানুহ যিমান আগবাঢ়িছে তাৰে ভিতৰত যিবিলাক যাদুকৰী বস্তু তাৰ ভিতৰত এক হৈছে মৌ। আৰু মৌৰ সোৱাদ যিয়ে এবাৰ পাইছে সি পাহৰিব নোৱাৰে। গতিকে এই মৌ পালন মানুহৰ এক স্বাৱলম্বনৰ এক সুন্দৰ পথ, সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ সৈতে আজি উপস্থিত হৈছেহি ডক্টৰ হিমাদ্ৰী ৰাভা।
2: নমস্কাৰ।
1: এখেত কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰি জিলাৰ বিষয়বস্তু বিশেষজ্ঞ। লগতে আছে শ্ৰী খেমৰাজ গৌতম, এগৰাকী মৌ পালক হিচাপে তেখেতে সফলতা লাভ কৰিছে। আজি আমি এই বিষয়তে বিভিন্ন কথা পাতিবলৈ লৈছোঁ। এতিয়া আৰম্ভণিতেই প্ৰশ্নটো মনলৈ আহিছে, এতিয়া মৌ হৈছে প্ৰকৃতিৰ এক অংশ, আমি বিভিন্ন বেলেগ বেলেগ ভিডিঅ'তো আমি দেখিবলৈ পাওঁ কেনেকৈ খুব হাবিৰ মাজলৈ গৈ মৌ পাৰি আনে মানুহে, কি কষ্টকৰ। কিন্তু মৌ পালন আকৌ এক বিজ্ঞানসন্মত ব্যৱস্থা, পোহ মনোৱা হয় মৌখিনিক। গতিকে এই মৌ পালন বুলিলেনো কি বুজায় আচলতে?
2: মৌ পালন বুলিলে বিজ্ঞানসন্মতভাৱে আমি মৌ পালন কৰি তাৰ পৰা মৌ জোল আহৰণ কৰা, নাইবা মৌ মম বা সীতা বা ৰয়েল জেলি, প্ৰপলিচ আদিবোৰ যদি আমি তাৰ পৰা আহৰণ কৰিব পাৰোঁ সেইখিনিকে আমি মৌ পালন বুলি ক'ব পাৰোঁ। আৰু এই মৌ পালন হ'ল অতি লাভজনক এক গৃহ উদ্যোগ, যাৰ দ্বাৰা মানুহে বিভিন্ন গ্ৰামাঞ্চলৰ মানুহে কৰি বিশেষভাৱে উপযোগী হয়।
1: হয়, এতিয়া মই খেমৰাজ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, আপুনি নিজে বহু বছৰৰ পৰা মৌ পালন কৰি আহিছে, কিমান বছৰ হ'ল আপোনাৰ মৌ পালন কৰা?
3: মই ট্ৰেইনিংবিলাক লৈ, প্ৰশিক্ষণ লৈ মই কাম কৰা 3 বছৰ হৈছে বৰ্তমান।
1: হয় হয়। আৰু এতিয়া আপুনি নিজে এই কাৰ্যত জড়িত থাকি আপুনি অসমত মৌ পালনৰ সম্ভাৱনা কেনেকুৱা দেখিছে?
3: ভাল প্ৰশ্ন কৰিছে। আমাৰ অসমৰ জলবায়ু আৰু আমি আমাৰ যোনপিনে আমি মৌ পালনৰ

0: এতিয়া কৰি আছো আমাৰ এই ভৈৰৱকুণ্ড বা অৰুণাচল যোনটো বৰ্ডাৰ আমাৰ,
1: হয় হয়,
0: সেইখিনি বিভিন্ন গছ গছনিৰে ভৰা,
1: ওদালগুৰি জিলাৰ বাসিন্দা,
0: ওদালগুৰি জিলাৰ, সেই গতিকে যিমানবোৰ দেখিলো বা চাবলৈ গলো বা মৌ মাখি পালনৰ ইচ্ছা কৰি চাবলৈ গলো বেলেগে মৌ পালন কৰা, সেইবিলাক দেখিবলৈ ইপিনে বহুত সুন্দৰ পৰিৱেশ, মৌ মাখিৰ কাৰণে যথেষ্ট আহাৰৰ ব্যৱস্থা তেওঁলোকে তাত বিচাৰি পায়। আৰু তিনি বছৰৰ যোনটো এটা অভিজ্ঞতা, সেই অভিজ্ঞতাত কি পালো যে মৌ মাখি পুহিলে বা যোনে মৌ মাখি পুহে বা মৌ মাখিৰ যোনটো ব্যৱসায়ত মানুহে নামি পৰে বা খেতি পথাৰত নামি পৰে তেতিয়া যথেষ্ট তাৰ লাভ যথেষ্ট দেখা পালোঁ। অলপ কষ্টকৰো আছে, সেইবুলি পিছত আমি ভাল মৌ পাওঁ। আৰু আমাৰ ওদালগুৰি জিলা হিচাপে বা অসমৰ জলবায়ু হিচাপে আমাৰ বহুত সুন্দৰ পৰিৱেশ মৌ পালনৰ কাৰণে এতিয়ালৈকে মই নিজে কৰি এইটো কথা মই এতিয়া গম পাইছোঁ।
1: আপুনি কৈছে যে

0: কষ্টকরও আছে, সেইগুলি পিছত আমি ভাল মৌ পাওঁ। আৰু আমাৰ ওদালগুৰি জিলা হিচাপে বা অসমৰ জলবায়ু হিচাপে আমাৰ বহুত সুন্দৰ পৰিৱেশ মৌ পালনৰ কাৰণে এতিয়ালৈকে মই নিজে কৰি এইটো কথা মই এতিয়া গম পাইছোঁ।
1: আপুনি কৈছে যে কষ্টকৰ হয়, কিন্তু কষ্টকৰ হ'লেও যদি উপযুক্ত প্ৰশিক্ষণৰ মাজেদি যদি আগবাঢ়ে এটা সময়ত সেই কষ্টখিনি খুব সহজ যেন হৈ পৰে নিশ্চয়। মৌ পালনৰ পৰা আমি কি কি লাভ হয় আমাৰ?
2: হয়, আমিতো গম পাইছোঁৱেই ইতিমধ্যে যে মৌ পালন কৰি আমি মৌজোল আহৰণ কৰিব পাৰোঁ। তাৰ লগতে কিছুমান প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা কোম্পেনীয়ে মমটো ৱেক্স বুলি যিটো কয় সেই মমটো মৌচাকখন তাৰ পৰা যিখিনি মম পায় সেয়া ব্যৱহাৰ কৰে। তাৰোপৰি ৰয়েল জেলি বা প্ৰপলিছ বা মৌৰ যিটো বিষটো আমাক পিন্ধিলে যিটো আমি অনুভৱ কৰোঁ সেই বিষটোৰ কিছুমান ঔষধ বনায়, গতিকে সেইবোৰ আমি বিক্ৰী কৰিব পাৰোঁ। তাতকৈ অতি গুৰুত্বপূৰ্ণ এটা কাম কৰি আছে এই মৌখিনিয়ে, মৌমাখিখিনিয়ে, সেইটো হ'ল আমাৰ পৃথিৱীত যিমানখিনি আমি খাদ্য খাই আছোঁ বা শস্য উৎপাদন হৈ আছে তাৰে 80% পৰপৰাগযোগ সংযোগ হৈ পেলাইহে ফলবোৰ উৎপাদন হয়। আৰু তাৰে 80% কাম কৰে মৌমাখিয়ে। মৌমাখিয়ে পৰপৰাগ সংযোগ কৰাৰ ফলতহে সেই ফলৰ উৎপাদন হয়। যদি আমি আমি যদি এনে ধৰি লওঁ যে পৃথিৱীৰ পৰা মৌমাখি বিলুপ্ত হৈ গ'ল হয়, তেতিয়া আমি খুব বেছি 4-5 বছৰহে জীয়াই থাকিব পাৰিম মানৱ সমাজ। তাৰপিছতে আমি খাদ্যৰ অভাৱত মৃত্যুমুখলৈ আগবাঢ়ি যাম।
1: গতিকে মৌমাখিয়ে আমাক জীয়াই ৰাখিছে বুলি
2: জীয়াই ৰাখিছে নিশ্চিত হয়।
1: কেৱল মানুহেই নহয় গোটেই পশু পক্ষী সমাজক জীয়াই ৰাখিছে
2: গোটেইখিনিকে।
1: হয়, গতিকে অকণমানি মৌটোৱে আমাক কিমান আমাক সহায় কৰি আছে গোটেই পৃথিৱীক। এতিয়া এই মৌ পালনৰ কাৰণে কেনে কেনে কি কি আহিলাৰ প্ৰয়োজন হয়? সাধাৰণতে আমি দেখোঁ এটা বাকচ এটা থাকে, তাৰ উপৰিও কওকচোন।
0: মৌমাখি পালনৰ ক্ষেত্ৰত প্ৰথমতেতো আমাৰ আমি যোনখিনি জেগাত মৌমাখি পালন কৰিম 2-3 কিলোমিটাৰ এৰিয়া ধৰক আমি তাতে মানে কেমিকেল ফ্ৰী হ'ব লাগিব। চিধা কথাত ক'ব গ'লে
1: বিশুদ্ধ হ'ব লাগে,
0: বিশুদ্ধ কিয়নো জলবায়ু বিশুদ্ধ হ'ব লাগিব, কোনো ধৰণৰ তেনেকুৱা কেমিকেল ব্যৱহাৰ নকৰা। যদি খেতিও আছে তো খেতিবিলাকত নেচাৰেল হিচাপে তেনেকুৱা জেগাত আমি প্ৰথমটো আমাৰ সেইটো প্ৰথম ষ্টেপটো এইটো। যদি তেনেকুৱা জেগা আছে তেনেকুৱা জেগাত আপুনি বক্সটো পাবই, বক্স আপুনি বজাৰত কিনিবলৈও পাব
1: বা মিস্ত্ৰী হতুৱাই কৰাই ল'ব পাৰে।
0: এই টাইপ বুলি কয় যোনটো আমাৰ এই ভাৰতীয় মৌ পালি পুহিবৰ কাৰণে এই টাইপ বক্স আনি তাতে আমি মৌমাখিবোৰ জংঘলৰ পৰা হওক বা কাৰোবাৰ ঘৰত আহিছে তেনেকৈ ধৰি লৈ আহি বাকচত ৰাখি আমি তেনেকৈ পুহিব পাৰিম।
1: হয়, এই আহিলাবিলাকৰ খৰচ কিমান পৰিব একো একোটা বাকচত? ধৰক
0: আহিলাবিলাকৰ বক্সৰ আপোনাৰ 2100-2200 টকা তেনেকুৱা ভিতৰত
1: একোটা বাকচত,
0: একোটা বাকচত। তাৰপিছত তাতে আহিব আপোনাৰ কেপ লাগিব আমাক, টুপি,
1: হয় হয়,
0: টুপি 300-400 তেনেকুৱাই পৰে, অনলাইনতো পোৱা যায়।
1: হয়, আমি দেখিবলৈ পাইছোঁ ঠিক সেই আমি কোভিডৰ সময়ত যে পিপি কিট দেখিছিলোঁ ঠিক তেনেকুৱা ধৰণৰ পোচাক কিছুমান পিন্ধি মৌ পালকসকল আগবাঢ়ে।
2: হয় হয়, তেনেকুৱা পিন্ধি ল'লে মৌমাখিখিনিয়ে প্ৰথম অৱস্থাত মানুহৰ গোন্ধটো যদি চিনি নাপায় তেতিয়াহ'লে খুব আক্ৰমণ কৰে,
1: তেতিয়াহ'লে
2: খঙাল হৈ থাকে। কিন্তু যদি নিজৰ মালিকক চিনি পোৱা হৈ যায় তেতিয়াহ'লে এই আক্ৰমণটো অলপ কমি যায়, তেওঁৰ গোন্ধটো চিনি পোৱা হৈ যায়। আৰু যদি নিয়মিতভাৱে সেই মৌ পালন মৌচাকটোক যত্ন লৈ থাকে, চোৱা চিতা কৰি থাকে, তেতিয়াহ'লে বৰ বিশেষ আক্ৰমণ নকৰে। কিন্তু তথাপিও আমি সেই পোচাকযোৰ পিন্ধাটো জৰুৰী।
0: আৰু এটা কথা মাজতে মই কওঁ, মৌমাখি যেতিয়া মানুহক বিন্ধে যেতিয়া ষ্টিংটো দিয়ে তেতিয়া মৌমাখি গুচি যোৱাৰ পিছত মৌমাখি মৰি যায় ষ্টিংটো এৰি যোৱাৰ পিছত। সেইকাৰণে আমি মানে গ্ল'ভছবিলাক বা সেইবিলাক পোচাক আমি ব্যৱহাৰ কৰিব লগা হয়।
1: আৰু
0: ষ্টিং দিয়াটোতো ভালে, বি ভেনমৰ কাম কৰে, কিন্তু মৰি যোৱাটো অলপ দুখজনক। সেইকাৰণে আমি পোচাকবিলাক ব্যৱহাৰ কৰোঁ।
1: তাৰমানে মৌমাখিটোৱে বিন্ধি আমাক আঘাত কৰাই নহয় নিজেও মৰে,
2: নিজেও মৰে। কাৰণ সেই হোমডাল হ'ল আচলতে কণী পৰা এটা অস্ত্ৰ আছিলে, সঁজুলি আছিলে, যিটো সেইটো ডেভেলপ নহয় নহৈ পেলাই এডাল হুল হৈ থাকি যায়। আৰু সেইডালে আমাৰ শত্ৰুক মানে সেইডাল
1: আক্ৰমণ
2: কৰিবলৈ ব্যৱহাৰ কৰে। কিন্তু সেইডাল হ'ল ছালৰ লগত জড়িত, নিজৰ ছালৰ লগত জড়িত যিহেতু বিন্ধিলে সেইডাল ছিঙি যায়, ওলাই আনিব নোৱাৰে। এতিয়া সঁজুলিৰ ক্ষেত্ৰত মই আৰু কেইটামান সংযোগ কৰিব বিচাৰোঁ। এতিয়া উৰণি টুপি বা বক্সটোৰ কথা জানিলোঁ,

0: তাৰ লগতে আমাৰ ধোঁৱা ভাটি লাগে, এই স্মকাৰ বুলি কয়। এইটো ধোঁৱা ভাটিৰে আমি ধোঁৱা দি ল'লে সেই উত্তেজনাটো অলপ কমাই ল'ব
1: পাৰোঁ,
0: হয়, তেতিয়া আমি তাক হাত লগাব সুবিধা হয়। তাৰ লগতে চুৰি কটাৰী লাগে, তাৰপিছত
1: কাটিবলৈ
0: হয় আৰু হাতমোজা লাগিব। তাত তাৰপিছত আমাৰ ষ্টেণ্ড এডাল থাকে, সেই মৌ বাকচটো য'ত বহাম আমি ৰাখিবৰ কাৰণে সেই ষ্টেণ্ড এডাল থাকে। আমি লোহাৰো পাব পাৰোঁ বা কাঠ বা বাঁহৰো আমি বনাই ল'ব
1: পাৰোঁ, বান্ধি ওলমাইও থ'ব পাৰি।
0: সেইটো বিজ্ঞানসন্মত প্ৰযুক্তিত সেইটো নাহে, কিন্তু বহুতে ঘৰুৱাভাৱে কৰি আহিছে, গতিকে তেওঁলোকে তেনেকৈ ৰখা দেখা যায়। কিন্তু বিজ্ঞানসন্মতভাৱে যদি আমি শিকাবলৈ যাওঁ, তেতিয়াহ'লে এই চাৰিটা খুঁটা থকা বা এটা খুঁটা থকা ষ্টেণ্ডত ৰখাটো জৰুৰী। আৰু তাৰ তলত আমি এটা পাত্ৰত পানী বা কেৰাচিন তেল বা এনেকুৱা ধৰণৰ কিবা বস্তু দি পেলাই আমি ৰাখিব লাগে, যাতে তাত পৰুৱা উঠি নাযায় বা আক্ৰমণ নকৰে, সেইটো কাৰণে ষ্টেণ্ডটো দৰকাৰ
1: হয়। এতিয়া এই সেই যিটো বাকচৰ কথা কৈছে, আৰ্হি বাকচটো, তাৰ আকাৰটো কিমান ডাঙৰ হয়?
2: এইটো চাইজ এপ্ৰক্সিমেট ক'বলৈ গ'লে
1: 11 by 12
2: যদি আমাৰ চাৰিওপিনে বিভিন্ন খাদ্য আছে, বিভিন্ন চব্জি বা খেতি যিকোনো, যদি বিভিন্ন ধৰণৰ যদি তাত খেতি আছে, তাৰ পৰা যদি মৌমাখিৰ কালেকশ্যন কৰিবলৈ যদি সুবিধা পায়, তো এবাৰত আমি 3 kg এটা বাকচৰ পৰা,
0: এইটো সঁচৰ লগতো প্ৰজাতিৰ লগতো নিৰ্ভৰ কৰিব। তো ভাৰতীয় সঁচ এটা থাকে, সেই ভাৰতীয় সঁচ বা এপিচেৰেনা বুলি কয়, ইণ্ডিয়ান যিটো হানিবি, সেইটোৰ পৰা 3-4 kg পোৱা যায়।
1: আৰু বহুতে হয়, আৰু সেই 3-4 kg হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হয়?
2: এবাৰ হাৰ্ভেষ্ট কৰাৰ পিছত যদি মই ক'লোৱেই প্ৰথমতে যে আধাৰ যোনটো আহাৰ খাবলৈ যদি যথেষ্ট আছে, 1-3 kg
1: মৌ গোট খাই যায়। হয়, এইখিনিতে মই অকণমান মাজতে প্ৰশ্ন সুধিছোঁ, এতিয়া যিহেতু 3-4 kg কথা কোৱা হৈছে, কোনোবাই ব্যৱসায়িকভাৱে কৰিব, গতিকে বৰ্তমান মৌৰ বজাৰ দৰ কিমান চলি আছে?
0: লিটাৰত 800-1000 হয় 1 kg।
1: 1 kg, গতিকে 4 liter হ'লে 3200 টকা। আৰু তেনেকুৱাকৈ যদি এটা বাকচৰ পৰা, আৰু যদি কেওফালে খুব ভাল ফুল চুল আছে, আহাৰ আছে মৌ মাখিৰ উপযোগী, তেতিয়াহ'লে কেইবাটাও বাকচলৈকে কৰিব পাৰে,
0: এটা পৰ্যন্ত এবছৰত এটা বাকচৰ পৰা 8-10 kg পাব পাৰিব, খুব ভালকৈ যদি কৰে। তেনেকৈ 10টা বাকচ যদিও খুব কমকৈ হ'লেও কৰে, তেতিয়াহ'লে তেওঁৰ যথেষ্ট লাভ।
1: আৰু
0: এটা ইয়াতে কথা মই সংযোগ কৰিব বিচাৰিম, এতিয়া মৌ পালনটো হ'ল, মই কৈছোঁ, পৰম্পৰাক সংযোগ কৰাই, গতিকে আমি যদি সৰিয়হৰ খেতি কৰিছোঁ বা তিলৰ খেতি কৰিছোঁ বা মাটিমাহ মগুমাহ কৰিছোঁ, তাত যদি আমি এনেকুৱা মৌ বাকচ ৰাখিব পাৰোঁ, তেতিয়াহ'লে মৌৰ জোলটোতো পালোৱেই ইমানখিনি, তাৰোপৰি এই শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰি দিয়ে।
1: এতিয়া তেনেকুৱা এটা মৌ পালনৰ কাৰণে উপযোগী কেনেধৰণৰ শস্য বা গছ গছনি ৰোৱা দৰকাৰ?
0: এতিয়া বিভিন্ন ধৰণৰ আমি শাক পাচলি বা শস্য আমি কৰিব পাৰোঁ, তাৰোপৰি এইটো আমি সদায় মনত ৰাখিব লাগিব যে মৌ শাক মৌ শস্য বুলি যদি আমি কওঁ, আমি সদায় এইটো মনত ৰাখিব লাগিব যাতে গোটেই বছৰ ধৰি সেই মৌ মাখিখিনিৰ চাৰিওফালে এই খাদ্য শস্যবোৰ থাকে, যাতে মৌ মাখিয়ে গোটেই বছৰ সেই খাদ্য পাই থাকিব পাৰে। যেনেকৈ ধৰক বতৰ সলনি হৈ থকা হিচাপত আমাৰ বিভিন্ন ধৰণৰ শাক পাচলি বা শস্যবোৰ আমি পাওঁ, গছ গছনি পাওঁ, যেনে ধৰক এতিয়া বহাগৰ মাহত আমি আম কঁঠাল এইবোৰ পাইছোঁ বা বিভিন্ন ধৰণৰ ফলবিলাক পাইছোঁ, ফুলবিলাক পাইছোঁ, তেনেকৈ বিভিন্ন ধৰণৰ শাক পাচলিবিলাকো আমি কৰোঁ, তাৰে ফুলবিলাকেও যথেষ্টখিনি খাদ্য যোগান ধৰিব। তাৰপিছত আমি ঠাণ্ডাৰ দিনত দেখোঁ সৰিয়হৰ খেতি বা লাই শাক কবি এইবোৰ কৰিছে, তেনেকৈ নিমপাত নিম গছ হওক বা জলফাই গছ হওক, অমৰা হওক বা বেলি ফুলৰ খেতি হওক, এনেকুৱা যিকোনো খেতিয়ে এই খাদ্য যোগান ধৰে মৌ মাখিৰ কাৰণে।
1: হয়, এই খেতি বা তেনেধৰণৰ গছ গছনিবিলাক চৌপাশে
0: ৰাখিব লাগে,
1: মৌ পালনৰ কাৰণে সুবিধা হয়। আৰু কিছুমান এনেকুৱা ফুলো থাকে যিবিলাকৰ ফল হয়তো মানুহে নাখায় কিন্তু খুব ফুলে, যেনে উদাল গছত খুব ফুল ফুলে, গমাৰি গছত খুব ফুল ফুলে, তেনেধৰণৰ গছবিলাকো ৰুব পাৰে।
0: শতদল পদ্ম আছে, তেনেকুৱা কিছুমান ফুল আছে, সেইবোৰ বহুত মৌ মাখি আকৰ্ষিত কৰে।
1: হয়, এতিয়া আপুনি প্ৰজাতিৰ কথা কৈছে, এটা

0: যিটো ভাৰতীয় সেইটোকে আমাৰ কৃষকসকলক সেইটোকে আপুনি নিশ্চয় পৰামৰ্শ দিব সেই জাতটোৰ কথা। এতিয়া আহোঁ যে কৰ্মযোগ অনুসৰি এতিয়া কৰ্মী মোৰ কামবিলাকৰ বিষয়ে ক'ব নেকি?
1: আচলতে যিকোনো পতংগৰ জীৱন চক্ৰটো এনেকুৱা যে মৌমাখি মানে প্ৰথমতে পূৰ্ণাংগ অৱস্থাত যদি ধৰোঁ যে মৌমাখিৰ ক্ষেত্ৰতে উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে মৌমাখি প্ৰথমবাৰ মাখিজনী থাকিলে সেই মাখিয়ে বা ৰাণীজনীয়ে কণী পাৰিব, যিবোৰ কোষ থাকিব মৌচাকত সেই তাতে কণী পাৰিব, কণীৰ পৰা পলু হ'ব, পলুবিলাকৰ পৰা আকৌ লেটালৈ ফৰ্ম হ'ব, লেটাৰ পৰা আকৌ মৌমাখি হৈ তাৰ পৰা ওলাই আহিব। এতিয়া কোষবিলাকৰ পৰা যেতিয়া মৌমাখিটো ওলাই আহিব তাৰ পৰা প্ৰায় 7-8 দিনলৈকে তেওঁলোকক ধাতৃ মৌমাখি বুলি কোৱা হয়। এই ধাতৃ মৌমাখিখিনি ইংৰাজীত আমি নাৰ্ছ বুলিও ক'ব পাৰোঁ। আমাৰ যেনেকে মানৱ সমাজত আমি বিভিন্ন ধৰণৰ কাম ভাগ কৰি পেলাই চলিছোঁ, ধৰক হস্পিটেল আছে, পুলিচ ষ্টেচন আছে বা পহৰা দিয়া তেনেকে আছে, তেনেকে ইয়াতো তেওঁলোকৰ কামবোৰ ভাগ কৰা আছে। এতিয়া ৰাণীজনীয়ে কণী পৰা কাম কৰে, ৰাণীৰ বাহিৰে বেলেগে কাম কণী নাপাৰে, কণী পাৰিব নোৱাৰে। তাৰোপৰি তাত মতা মৌ আছে আৰু মাইকী মৌ আছে। এতিয়া মাইকী মৌখিনিক কৰ্মী মৌ বুলি কোৱা হয়। এতিয়া সেই নামটোৰ পৰা আমি গম পাওঁ যে তাহাঁতিয়ে অকল কামখিনি কৰে, যিখিনি কাম কৰিব লাগে। এতিয়া সেই কৰ্মী মৌখিনিৰ ভাগবোৰ এনেকুৱা ধৰণৰ যে ধাতৃ মৌ বুলি ক'লোৱেই, সেয়া 7 দিনলৈকে যিখিনি বয়সৰ মৌমাখি থাকে সেই মৌমাখিখিনিয়ে ৰাণীজনীৰ কাৰণে আহাৰ বনোৱা, ৰাণীজনীক খুওৱা, ৰাণীক সদায় ৰয়েল জেলি খুৱায়, ৰাজকীয় মৌখিনিহে খুৱায়। তাৰপিছত পোৱালিখিনিৰ পোহপালন কৰা, তাৰপিছত চাকখন চাফ চিকুণ কৰা, আৰু যাতে বতাহ চলাচল ভালকৈ হৈ থাকে, মানে এয়াৰ কণ্ডিশ্যন বুলি আমি যদি ক'ব পাৰোঁ ইংৰাজীত কওঁ, তেনেকুৱা ধৰণৰ গোটেইখিনি ব্যৱস্থাপনা এই কৰ্মী মৌখিনি ধাতৃ মৌখিনিয়ে কৰি থাকে। 7 দিনীয়া 2-7 দিনীয়া মৌমাখিখিনিয়ে এইখিনি কাম কৰে। তাৰপিছত 7 দিনৰ পাছৰখিনিয়ে প্ৰায় 7-12 দিনলৈকে যিখিনি বয়সৰ মৌ থাকে সেইখিনিক আমি পহৰাদাৰী মৌ বুলি ক'ব পাৰোঁ। এইখিনিয়ে আমাৰ যেনেকৈ শত্ৰু বুলি যদি ধৰে প্ৰথম মানুহখিনিয়ে আমি চুবলৈ যাওঁ, গতিকে মানুহখিনিক আক্ৰমণ কৰা, নাইবা চৰাই চিৰিকটিয়ে আক্ৰমণ কৰে, চৰাই চিৰিকটিক খেদোৱা, নাইবা তাত বিভিন্ন ধৰণৰ শত্ৰু আহিব পাৰে, পঁইতাচোৰা, জেঠী, কুদুবৰল, এইবিলাকৰ পৰা যাতে বাঁহটো ৰক্ষণাবেক্ষণ দিব পাৰে তাৰ কাৰণে কাম কৰে। তাৰ পাছৰ বয়সৰখিনিয়ে আকৌ খাদ্য সন্ধানকাৰী হিচাপে কাম কৰে। সেইখিনিয়ে প্ৰায় 3 কিলোমিটাৰ দূৰলৈকে বিচাৰি যায় ক'ত ক'ত খাদ্য আছে। সেই মৌমাখিখিনিয়ে বিভিন্ন ৰঙৰ প্ৰতি আকৰ্ষিত হয়, বিশেষকৈ হালধীয়া ৰঙৰ প্ৰতি, যেনেকে বেলিফুল বা সৰিয়হৰ প্ৰতি আকৰ্ষিত হৈ খাদ্য বিচাৰি যায়। এতিয়া সেই খাদ্য বিচাৰি যোৱাৰ দিশৰ এটা তেনেকে বিচাৰি যায়। তাৰপিছত যেতিয়া নিজৰ খাদ্য সন্ধান পায়, সন্ধান পোৱাৰ পাছত পুনৰ বাহলৈ উভতি আহে, উভতি অহাৰ পাছত তেওঁ তাহাঁততকে বয়সত অলপ বেছি সেই মৌমাখিখিনিক সেইটো বস্তু জনায়, সেইখিনিক কয় সংগ্ৰহকাৰী মৌমাখি। এতিয়া সেই সংগ্ৰহকাৰী মৌমাখিখিনিক এতিয়া জনাবলৈ, এতিয়া আমি যেনেকে এতিয়া অসমীয়া ভাষাত কথা পাতি আছো বা নিজৰ মাতৃভাষাত কথা পাতো, তেনেকে তাহাঁতিও এই সন্ধানকাৰীখিনিয়ে সংগ্ৰহকাৰীখিনিক বুজায় আৰু সেই বুজোৱা ভাষাটোকে কয় নৃত্য। এতিয়া সেই নৃত্যটো দুবিধ তিনিবিধ থাকে। এতিয়া প্ৰধানকৈ এটা হ'ল ঘূৰণীয়া নৃত্য কৰে। ঘূৰণীয়া নৃত্য কৰা মানে হ'ল 3 কিলোমিটাৰৰ ব্যৱধানত এই খাদ্যখিনি আছে, শস্যটো আছে, হয়, গতিকে সেইফালে যাব পাৰি। তাৰপিছত কেতিয়াবা অসমীয়া চাৰিটোৰ নিচিনাকৈও নচা দেখা যায়, তাৰ মানে হ'ল 3 কিলোমিটাৰতকৈ অলপ দূৰলৈ আছে আৰু সেই দিশটো দেখাই দিয়ে যে এইধৰণে যাব লাগে বুলি, সেই তেনেকুৱা কিছুমান থাকে। তাৰপিছত আকৌ কিছুমান কাছিজনৰ নিচিনাকৈও নৃত্য কৰে, সেইটো এটা বেলেগ তেনেকৈ বুজায়। এই নৃত্য প্ৰদৰ্শন কৰিয়ে ইজনে ইটোৱে সিটোক বস্তুটো বুজায়।
0: খুব আকৰ্ষণীয় আৰু মনোগ্ৰাহী, আৰু মৌমাখিৰ গোটেই জীৱনকালটো তেওঁলোকৰ কৰ্ম পদ্ধতি ইমান প্ৰণালীবদ্ধ, সেয়া আচলতে আমি সকলোৱে শিকিব লাগিব। আৰু প্ৰকৃতিৰ যে কি এক মানে আজব পৃথিৱী আৰু তেওঁলোকৰ ভাষা, সেয়া খুব আকৰ্ষণীয়, খুব ভাল লাগিল আচলতে কথাখিনি শুনি। এতিয়া আপুনি তাৰ মাজতে ক'লে যে শত্ৰুৰ কথা, এতিয়া মৌমাখিৰ শত্ৰু বা বেমাৰ আজাৰো নিশ্চয় হয়, সেই বিষয়ে কি ক'ব খেৰমাছ ডাঙৰীয়াই?
2: শত্ৰু কথাটো বাইদেউ ক'লে, জেঠী এটা আছে।

0: জেঠি হোক খায়, মোমাকে খায় জেঠিয়ে,
1: হয়
0: এটা এটা করে বাকি পড়ুয়ার কথা কলে।
1: হুম
0: আসল বেমারটা হল মৌমাখি পালনত মই যোনটো পালো মৌ পোক বুলি কয়, ইংরাজিত ওয়াক্স মথ বুলি কয়। ভিতরত তার এটা পখিলা আহি কণী পাৰি যায়, সেই কণীটোর পর এই মানে ওয়াক্স মথ তো উৎপন্ন হয় আর গোটেই মৌচাক গুছি যায়, মানে গোটেই মৌচাক শেষ করে
1: নষ্ট করে ফেলে,
0: পলু লেতা যি আছে গোটেই বস্তু খাই দিয়ে। আর এটা আছে মাইট বুলি কয়, উকনি এটা উকনি নিচিনা মানে পিঠিত বহি থাকে আর মৌমাখি, এইটো এটা। আর পালো মানে ডায়রিয়া হয় মাঝে মাঝে,
1: এইবিলাক হলে মোৰ গুণাগুণ নষ্ট হ'ব পাৰে, গতিকে এই বেমাৰবিলাকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
2: হয়, এতিয়া প্ৰথম কথা হ'ল আমি সদায় মনত ৰাখিব লাগে, আমি যেতিয়া মৌ পালন কৰিছোঁ, ক্ষমৰাজ ডাঙৰীয়াই কৈছে যে কষ্টকৰ হয়, তথাপিও মই কওঁ এইটো আমি যিসকলৰ মাটি নাই, মাটি কম আছে বা কম খৰচত কৰিব পাৰে, বা যিসকলে বেলেগ কাম কৰে কিন্তু তাৰ পাছতো সময় উলিয়াই এইখিনি কৰিব পাৰে মৌ পালন, বা নিবনুৱা হওক বা ছাত্ৰ ছাত্ৰীসকলেও কৰিব পাৰে ঘৰত। গতিকে আমি এইবোৰ কৰোঁতে মৌ পালন কৰোঁতে এটাই মন কৰিব লাগিব যে আমি সময়মতে পৰীক্ষা কৰি থাকিব লাগিব, নিৰীক্ষণ কৰি থাকিব লাগিব, যাতে তাত কোনোবা কিবা পোক পৰুৱা সোমাইছে নেকি, জেঠী বা পঁইতাচোৰা সোমাইছে নেকি, বা কিবা বেলেগ অসুবিধা পাইছে নেকি, সেইটো আমি সময়ে সময়ে নিৰীক্ষণ কৰি থাকিব লাগিব। সেইটোৱেই মৌ পালনৰ প্ৰধান অস্ত্ৰ। গতিকে আমি যদি দেখিছোঁ ইয়াত কিবা সোমাইছে, আমি ততাতৈয়াকৈ সেইখিনি পৰিষ্কাৰ কৰি দিব লাগিব। আৰু এটা ইয়াত অতি শুনি ভাল পোৱা এটা কথা হ'ল যে মৌ মাখিখিনিয়ে নিজৰ মালিকক সদায় জনায় যে মোৰ এটা সমস্যা হৈছে। সদায় মালিকে গম পায় যে ওচৰত কি কৰে, মৌ মাখিখিনিয়ে মূৰৰ ওচৰত ঘূৰি থাকে, জনায় যে মোৰ আমাৰ মানে সমস্যা হৈছে। গতিকে আপুনি যদি গৈ পেলাই আপুনি বাকচটো নিৰীক্ষণ কৰে, নিশ্চয়কৈ আপুনি দেখিব তাত কিবা এটা নহয় কিবা এটা সমস্যা আছে,
1: সেইকাৰণে মৌটো আহি মোৰ ওচৰত ঘূৰি আছে, ঘূৰি
2: আছে। হয় হয়, তাৰপিছত আৰু লগতে আমি এনেকুৱা ঠাইত বাকচটো ৰাখিব লাগে যাতে ৰাতিপুৱা ৰ'দটো পৰে, কিন্তু গোটেই দিনটো ৰ'দ পৰি নাথাকে, গৰম নাপায় ইমান, ৰাতিপুৱা ৰ'দজাক পাবই লাগিব, আৰু বতাহ ডাইৰেক্ট যাতে নাপায় তাৰ কাৰণে ওচৰত অলপ গছ গছনি লাগিব, কিন্তু একেবাৰে মুখতো গছ গছনি থাকিব নালাগে যাতে ওলোৱা সোমোৱাত বাধা পায়, অলপ মুকলিকে ৰাখিব লাগিব,
1: বতাহৰ প্ৰবল সোঁতটোৱে যাতে আহি পেলাই বাকচটোত
2: হয় নালাগে। গতিকে আৰু ওচৰে পাজৰে পানীৰ উৎস থাকিব লাগিব যাতে পানী দৰকাৰ হ'লে তাৰ পৰা পায় সহজে। হয়, আৰু আমি যদি দেখিছোঁ যে তাত আৰু ৱেক্স মথৰ বা মম পতংগৰ আক্ৰমণ হৈছে, আমি সেইবোৰ মৌচাকখন ফ্ৰেমে সৈতে উলিয়াই আনি এইবোৰ চাফা কৰি দিব লাগিব, ৰ'দত দিব লাগিব, আৰু এই যে মম মাইট বুলি কৈছে চাহী, সেয়াৰ যদি আক্ৰমণ দেখিছোঁ, আমি কিছুমান এলকহল চুৱেপ পাওঁ, সেয়া কপাহত লগাই মুচি দিব লাগিব, বা তলত তলিচা পীৰা এখন থাকে মৌ বাকচটোৰ একেবাৰে তলৰ অংশ, তাৰ তলত আমি যদি কিবা এলকহল দি দিওঁ, তাত কেতিয়াবা সেই মাইটবিলাক সৰি পৰি তাত লাগি ধৰিব, তেতিয়া আমি তলিচা পীৰাখনি চাফা কৰিব পাৰোঁ। এনেকুৱা কিছুমান কৰিব, আৰু কিছুমান দৰৱো পোৱা যায় মাইটৰ কাৰণে, থাইমল বুলি এটা মেডিচিন আছে, সেইটো আমি স্প্ৰে কৰিব পাৰোঁ। আৰু কিন্তু তথাপিও আমি যিহেতু ঘৰত আমি কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰাকৈ কৰিব বিচাৰিম, দৰৱ কোনো ব্যৱহাৰ নকৰাকৈ, থাইমলটো বাৰু প্লেণ্ট বেছড হয়, প্ৰাকৃতিকভাৱে পোৱা, কিন্তু বাকী যিবোৰ স্প্ৰে থাকে আমি বিৰত থকাই ভাল, খুব কম পৰিমাণে যদি হৈছে আমি নিৰীক্ষণ কৰি থাকিলে কম সময় মানে কম হওঁতেই আমি ধৰা পেলাব পাৰিম। গতিকে সেনে ক্ষেত্ৰত আমি ৰ'দ দিয়া বা গৰম পানী দি মোচা চাফা কৰা সেইখিনি কৰিলেই ভাল।
1: তাৰমানে কেতিয়াবা জেঠী বা পঁইতাচোৰা এইবিলাক যদি সোমায়, মৌমাখিখিনি নিজেতো আক্ৰমণ কৰিবই, কিন্তু কেতিয়াবা হয়তো মানুহৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে,
2: প্ৰয়োজন হয়,
1: আৰু যদি ভালকৈ পোহ মনা মৌ হয় তেতিয়াহ'লে নিশ্চয় মালিকক কেনেবাকৈ হ'লেও জনাব। এতিয়া আহিল এই আমাৰ ঋতুকালীন পৰিচালনা, মানে ঋতু অনুসৰি তাৰ পৰিচালনা পৰিচৰ্যাবোৰ বেলেগ বেলেগ হয় নেকি? খেমৰাজ ডাঙৰীয়াই কি ক'ব?
0: নিশ্চয়, কিয়নো এতিয়া বাৰিষা বুলি ক'ব লাগিব, বাৰিষাত ৰসৰ অভাৱ হয়, নাটনি হয়, কিয়নো বৰষুণ আহি থাকে, তো বৰষুণত ৰস নাপায় মৌমাখিয়ে, তো তেতিয়া বাৰিষাৰ সময়ত আমি তেওঁলোকক যদি আছে ঘৰত আমি মৌ ৰসহে দিব পাৰোঁ,
1: ঘৰতে
0: যদি নাই তেনেহ'লে চিৰা বা চেনি পানী যোনটো বুলি কয় সেইটো এটা ৰেচিপি আছে, সেই হিচাপত বনাই পৰিচৰ্যা তেনেকৈ তাক দিব লগা হয়, কিয়নো বেছিকৈ বৰষুণ হৈ থাকিলে খাদ্যৰ অভাৱ হয়, তো বাৰিষাত

0: প্ৰায় প্ৰাকৃতিকভাৱে জৈৱিকভাৱে আমি খেতি কৰাটো প্ৰয়োজন। তাৰোপৰি কেতিয়াবা কিছুমান খেতিত আমি সকলোকে জৈৱিকভাৱে কৰিব ক'ব নোৱাৰোঁ, গতিকে তেওঁলোকে যাতে অবিষাক্ত কীটনাশকসমূহ ব্যৱহাৰ কৰিহে কৰে, বা ইয়াৰ মৌ পালনৰ এটা সময়ো থাকে যে মৌ মাখিবিলাক সদায় সক্ৰিয় হৈ থাকে ৰাতিপুৱা 9 বজাৰ পৰা 3 বজালৈকে দিনৰ, গতিকে সেই সময়ত যাতে কীটনাশক বা কেমিকেল পদাৰ্থবিলাক ব্যৱহাৰ কৰোঁতে বিৰত থাকে। গতিকে এইখিনি কৈ সকলোকে মৌ পালন কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ।
1: আজি আপোনালোক দুয়োগৰাকী আহিলে, আমাক খুব ধুনীয়াকৈ কথাখিনি জনালে, তাৰ বাবে ধন্যবাদ জনালোঁ। আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
2: ধন্যবাদ। শ্ৰোতাসকলে কৃষি জগত শুনিলে। আজিৰ বিষয় আছিল মৌ পালন স্বাৱলম্বিতাৰ এক সম্ভাৱনাময় পথ। আলোচনাটিত ভাগ ললে ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আলোচনাটিৰ আগ ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: ফলাফলাওক, অভ্যাস সলাওক।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: ফলাওক ফলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে, তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: ক্রীড়া বার্তা।
1: নমস্কার, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰি অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম কন্যা তথা অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে আগন্তুক কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বাছনিৰ প্ৰতিযোগিতাত দৃষ্টিনন্দন প্ৰদৰ্শনেৰে লাভলীনাই পুনৰ এবাৰ নিজৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰে। ৰিঙত শক্তিশালী খেল দেখুৱাই তেওঁ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ভাৰতীয় দলত নিজৰ স্থান নিশ্চিত কৰে। লাভলীনাৰ এই সফলতাত ৰাজ্যজুৰি শুভেচ্ছাৰ জোৱাৰ উঠিছে। বিভিন্ন দল, সংগঠন, ক্ৰীড়া অনুৰাগী আৰু শুভাকাংক্ষীয়ে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সৰুপথাৰ সমজিলা তথা বৰপথাৰবাসীয়েও আগন্তুক প্ৰতিযোগিতাতো সফলতা কামনা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2টা বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জোৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4 উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত কালি বিয়লি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদম্বৰমত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। চীনত অনুষ্ঠিত বাউজি চীনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ শ্ৰীয়াংশী বালিছেট্টিয়ে ৰূপৰ পদক লাভ কৰিছে। বাউজি চিটি জিমনেছিয়ামত অনুষ্ঠিত ছুপাৰ 100 ইভেণ্টত বালিছেট্টিয়ে চীনৰ আনফি কিউৱানক 14-21, 6-21 ছেটত পৰাস্ত কৰে।

0: গুৱাহাটী চিটি ফুটবল ক্লাবে পুনৰ অসম ফুটছালৰ মঞ্চত নিজৰ আধিপত্য প্ৰমাণ কৰি তৃতীয় অসম ৰাজ্যিক ফুটছাল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। গুৱাহাটীত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত আকাশ এফ চিক পেনাল্টি শ্বুটআউটত 2-0 গলত পৰাস্ত কৰি গুৱাহাটী চিটি এফ চি চেম্পিয়ন হয়। এই জয়েৰে গুৱাহাটী চিটি এফ চিয়ে মাত্ৰ 3 বছৰৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক ফুটছাল খিতাপ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। এই বিজয়েৰে গুৱাহাটী চিটি এফ চিয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ক্লাব ফুটছাল চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এতিয়া দলটোৱে পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিলে। উল্লেখযোগ্য যে 2023-24 বৰ্ষত গুজৰাটৰ বদোদৰাত অনুষ্ঠিত AIFF ফুটছাল ক্লাব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমটো ক্লাব হিচাপে ইতিহাস গঢ়িছিল গুৱাহাটী চিটি এফ চিয়ে। গুৱাহাটী মহানগৰ দবা সন্থাৰ উদ্যোগত অহা 23 আৰু 24 মে তাৰিখে গুৱাহাটী আৰজি বৰুৱা ৰোডস্থিত গুৱাহাটী দবা একাডেমীত গুৱাহাটী মহানগৰ অনুৰ্ধ 9 বছৰ দবা চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখনত কামৰূপ মেট্ৰ জিলাৰ 9 বছৰৰ তলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাখন অনুৰ্ধ 9 বছৰৰ ল'ৰা আৰু অনুৰ্ধ 9 বছৰ ছোৱালী শাখাত অনুষ্ঠিত হ'ব। আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপৰ বাবে গুৱাহাটী দল এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচন কৰা হ'ব। আগ্ৰহী খেলুৱৈসকলক অহা 21 মে তাৰিখৰ ভিতৰত নিজৰ নামভৰ্তি নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়াবাৰ্তাৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ ক্ৰীড়াবাৰ্তা যুগুতালে সঞ্জীৱনী পাঠকে আৰু সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে। পৰৱৰ্তী ক্ৰীড়াবাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ, ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ় স্থিতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজ মূল্যায়ণ কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় তেল নিগম লিমিটেডে আজি এই বিষয়ে প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ গুৱাহাটী ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰববীয়ে আজি এই বিষয়ে সদৰি কৰি কয় যে টাৰ্মিনেল আৰু ডিপোৰ পৰা আৰম্ভ কৰি খুচুৰা বিপণীলৈকে ইন্ধনৰ যোগান প্ৰক্ৰিয়াত কোনো ব্যাঘাত সৃষ্টি হোৱা নাই। প্ৰতিষ্ঠানটোৱে জনসাধাৰণক ইন্ধনৰ নিৰৱচ্ছিন্ন

0: চীনে যোগানৰ বিষয়ত নিশ্চিত হৈ থকাৰ লগতে আতংকিত নহবলৈ আহান জনায়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত গাঁৱত আজি মেঘালয়ৰ একাংশ লোকে কৃষি কাৰ্য কৰিবলৈ অহাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে ততালিকে আৰক্ষীৰ লোক মোতায়েন কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সীমান্ত অঞ্চলৰ ভূমিত মেঘালয়ৰ লোকে খেতি কৰা সন্দৰ্ভত পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ সৈতে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল যদিও এই আলোচনা বিফল হয়। আজি জিলা প্ৰশাসন আৰু আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।
1: Level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they had, they have already discussed in that particular meeting. And no conclusion could be arrived at in that particular meeting.
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকীয়ে জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায় দিব। এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
2: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনাৰ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট ছিটুৱেশ্যনত যি শেখৰৰ যিখিনি জামিন বিচাৰে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰেবল হাইকৰ্টত, সেইটো শ্যামকানু মহন্তই ফাইল কৰিছে। তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26ত আছে চাৰ্জ হেৰিঙৰ অৰ্ডাৰটো হ'ব। সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 জন একিউজ আছে, তো একিউজৰ এগেইনষ্ট যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব। আৰু যদি সেইকেইটা চাৰ্জ লাগে 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি ফাৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
3: জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথিপত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানি তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মে'লৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে জিলাখনৰ 4টা উন্নয়নখণ্ড কপিলি, মায়ং, ভুৰবন্ধা আৰু ভোৰাগাঁৱৰ 68খন জনজাতীয় গাঁৱত শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰীসূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়নখণ্ডত অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো আজি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানী যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সা জিলাৰ ছালবাৰীত ছালবাৰী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মানাহ সমষ্টি বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰে আৰু

0: কৰ্তৃপক্ষৰ পৰ্যবেক্ষা কৰে। এই অনুষ্ঠানত শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জগত চন্দ্ৰ বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতি উমেশ দৈমাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটাৰত শাখা সাহিত্য ভৱনত অসম সাহিত্য সভা আৰু বড়ো লেখক সংস্থাৰ উদ্যোগত বড়ো মাধ্যম দিৱসৰ সৈতে সংগতি ৰাখি কালিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত নানা ঘাট প্ৰতিঘাট অতিক্ৰমী বড়ো ভাষাই আজিৰ অৱস্থাত উপনীত হৈছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে ডঃ গোস্বামীয়ে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ চন্দ্ৰ বড়োৰ নামত সাহিত্য সভাই এটা বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল একান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
1: মানে সদৌ অসম ছাত্ৰ সন্থাই এটা সুস্থ শৈক্ষিক পৰিৱেশ ৰচনা কৰি এই পৰিৱেশটো গোটেই অসমত বিয়পাই দিয়াৰ এই প্ৰচেষ্টাইটো মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ ক'বলগীয়া এটাই যে তেওঁলোক আমাৰ আশাৰ ভাষা হওক আৰু ভাষাটোৰো আশা হওক। যিটো সময়ত আমি সকলোৱে পাতি আছোঁ যে আমাৰ মাতৃভাষা শক্তিশালীভাৱে আগবাঢ়ি যাব লাগে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ সকলোৰে আশা। গতিকে আজি অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ক'ব খোজোঁ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ আশা যে মেধাৱী ছাত্ৰ ছাত্ৰীসকল আমাৰ আশাৰ ভাষা হওক আৰু আমাৰ ভাষাটোৰো আশা হওক।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মে'লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংবদলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। এই অনুসৰি 30 মে' পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অকালতে প্ৰাণ হেৰুওৱা বজালীৰ কমল তালুকদাৰ শেষকৃত্য আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে পৰহি CRPFত কৰ্মৰত 47 বছৰীয়া জোৱানজনে কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি কৰুণ মৃত্যু খাউটি লৈছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত 27 বছৰ কাল চাকৰি কৰি সেনা চৌনীতে শোকাবহভাৱে মৃত্যু খাউটি লোৱা কমল তালুকদাৰে মৃত্যুৰ সময়ত পিতৃ মাতৃ, পন্নী, দুটা পুত্ৰ সন্তান আৰু এগৰাকী ভাতৃক এৰি থৈ যায়। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
2: গুৱাহাটীৰ খানাপাৰাস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰটোৰ নতুন আকৰ্ষণ অৰ্কিড আৰু কেকটাছ উদ্যানৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভাৰতীয় উদ্ভিদ জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক তথা মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ আছিহু এ মাওৱে এই নতুন উদ্যানখন মুকলি কৰে। উদ্বোধনী ভাষণত তেওঁ সংগ্ৰহালয়ৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি ইয়াক জীৱন্ত সংগ্ৰহালয় বুলি মন্তব্য কৰে। উদ্যান উদ্বোধনৰ পাছতে বিহু আৰু কপৌফুলৰ সম্পৰ্কক লৈ এটা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। দিনটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে সন্ধিয়া আকাশ পৰ্যবেক্ষণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ চহকী উদ্ভিদ সম্ভাৰ আৰু বৈজ্ঞানিক সজাগতা তথা ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ লোৱা হৈছে। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী, হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰি ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন, আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। নলবাৰী জিলা শিক্ষা বিভাগে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা জিলাখনৰ 10খন উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমত শিক্ষাদানৰ সিদ্ধান্ত লৈছে। জিলাখনত 4 বছৰ পূৰ্বে ঐতিহাসিক গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে ইংৰাজী

মাধ্যম প্ৰৱৰ্তন কৰা হৈছিল। বিদ্যালয়খনে আশানুৰূপ সফলতা লাভ কৰাৰ পাছত জিলাখনৰ ১০খন বিদ্যালয় নতুনকৈ বাছনি কৰা হৈছে। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ বাবে সংশ্লিষ্ট বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এইচ পি ভি প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাখনত মাৰ্চত আৰম্ভ হোৱা এই অভিযান অহা মাহলৈকে চলিব। অভিযানত জিলাখনৰ ১৪-১৫ বছৰ বয়সৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা ১৭,২৫০ গৰাকী হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈ ২,৭২ গৰাকী ছাত্ৰীক প্ৰতিষেধক দিয়া হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত ৬৪ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি ৭:১০ বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে RBI.org

0: www.bibleology.in এই ওয়েবসাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে। ইউনিয়ন বেংক অব ইণ্ডিয়াত খালি হোৱা 1865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপ।

শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। বৃন্দগান গীতৰ কথা অমিত সরকারৰ।

0: অমিত চৰকাৰ ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতিৰ এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব বুলি উল্লেখ কৰিছে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে দুখন তদন্ত আয়োগ গঠন কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্টোৰে অশ্লোত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। স্বচ্ছ শক্তি, সামুদ্ৰিক অৰ্থনীতি আৰু সেউজ পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে দেশ দুখনৰ সম্পৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰি বাণিজ্য আৰু বিনিয়োগ, সামুদ্ৰিক অৰ্থনীতি, নবীকৰণযোগ্য শক্তি, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ আৰু সুমেৰু অঞ্চলকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে নেতা দুগৰাকীয়ে সহমত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ দ্বাৰা বিশেষকৈ বাণিজ্য, প্ৰযুক্তি, সহযোগিতা আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সহযোগিতা সম্পৰ্কেও উল্লেখ কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে তেওঁ যোৱা বছৰ নৰৱে ভ্ৰমণৰ কথা আছিল যদিও পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এই ভ্ৰমণ পিছুৱাবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত ভাৰতৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰৱেৰ শলাগ লয়। শ্ৰীমোদীয়ে লগতে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব। ভাৰত প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত নৰৱেৰ অংশগ্ৰহণ কৰাৰ সিদ্ধান্তকো শ্ৰীমোদীয়ে আদৰণি জনায়। দুখন প্ৰধান সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে দুয়োখন দেশে সামুদ্ৰিক অৰ্থনীতি, সামুদ্ৰিক সুৰক্ষা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিব। ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োখন দেশে শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে কৰা সকলো প্ৰচেষ্টাক সমৰ্থন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক আৰু বিশ্বজনীন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। নৰৱেৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত আৰু বিশ্বব্যাপী যুঁজখনত সমৰ্থন আগবঢ়ায়। বহুপক্ষীয় মঞ্চৰ সহযোগিতা বৃদ্ধিৰ বাবেও দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে।

অৱশ্যে চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে দুখন তদন্ত আয়োগ গঠন কৰিছে। ৰাজ্যৰ মন্ত্ৰীসভাৰ অনুমোদনৰ পাছত আজি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিশ্বজিৎ বসুৱে দুৰ্নীতিৰ তদন্ত আয়োগখনৰ নেতৃত্ব দিব। জ্যেষ্ঠ আই পি এছ বিষয়া কে জয়ৰামনক সদস্য সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। কলকাতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সমাপ্তি চেটাৰ্জীয়ে পূৰ্বৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ ক্ষেত্ৰত গঠন কৰা তদন্ত আয়োগৰ নেতৃত্ব বহন কৰিব। সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা মাহৰ প্ৰথম ভাগৰ পৰা দুয়োখন আয়োগৰ কাম কাজ আৰম্ভ হ'ব।

তদন্ত আয়োগে পঞ্চায়ত আৰু জিলা পৰিষদকে ধৰি সকলো চৰকাৰী বিভাগ সামৰি ল'ব। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত থকা তদন্ত আয়োগে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ প্ৰতিবেদনসমূহ পুনৰ বিবেচনা কৰিব। আয়োগৰ সদস্যসকলে তেওঁলোকৰ তদন্তৰ অংশ হিচাপে সমগ্ৰ পশ্চিমবংগৰ আৰক্ষী থানা আৰু বিভিন্ন স্থান পৰিদৰ্শন কৰিব পাৰিব। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। চি বি আয়ে এই অভিযুক্ত কেইজনক দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ নগৰৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। যোৱা 24 ঘণ্টাত সংস্থাটোৱে 5টা বিভিন্ন স্থানত তালাচী অভিযান চলাই বহু আপত্তিজনক নথি পত্ৰ, লেপটপ, মোবাইল ফোনকে ধৰি বিভিন্ন সামগ্ৰী জব্দ কৰে। নীট পৰীক্ষাৰ পূৰ্বে ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত প্ৰকৃত উৎস উদ্ঘাটনৰ বাবে সংস্থাটোৱে এই অভিযান অব্যাহত ৰাখিছে। চি বি আয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰ চি চি কোচিং প্ৰতিষ্ঠানৰ শিক্ষক শিৱৰাজ মুদগেওকাৰক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰতিষ্ঠানটোৰ দেশৰ 9টা বিভিন্ন স্থানত শাখা আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি দুপৰীয়া ভিয়েটনামৰ হানৈত উপস্থিত হয়। ভিয়েটনাম আৰু দক্ষিণ কোৰিয়াৰ দ্বিদেশীয় ভ্ৰমণসূচীৰে আজি ৰাওনা হোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁ ভ্ৰমণৰ পৰিকল্পনা লৈছে। এই ভ্ৰমণকালত কৌশলগত সামৰিক সহযোগিতা বৃদ্ধি, প্ৰতিৰক্ষা ঔদ্যোগিক অংশীদাৰিত্ব, সামুদ্ৰিক সহযোগিতা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ভিয়েটনাম ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ৱান জিয়াঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীসিঙে কাইলৈ দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হো চি মিনহৰ 134 সংখ্যক জয়ন্তীৰ অনুষ্ঠানত দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীদ্বয়ে দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত ন ন পদক্ষেপৰ বিষয়েও আলোচনা কৰিব। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। শ্ৰীবিজয় 1998 চনত মহাৰাষ্ট্ৰ কেডাৰৰ এগৰাকী IAS বিষয়া আছিল। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শ্ৰীবিজয়ে তেওঁৰ কৰ্মজীৱনত মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও পদত অধিষ্ঠিত হৈছিল। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি সচিবালয়ৰ সঞ্চালক, বিশ্ব বেংকত বাংলাদেশ, ভূটান, ভাৰত আৰু শ্ৰীলংকাৰ কাৰ্যবাহী সঞ্চালকৰ উপদেষ্টা হিচাপেও তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ভাৰতৰ পাৰমাণৱিক খণ্ডত ব্যক্তিগত বিনিয়োগ আৰু উদ্যোগ সহযোগিতাৰ সুযোগসমূহ সন্দৰ্ভত আমেৰিকাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। এই প্ৰতিনিধি দলত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ জ্যেষ্ঠ প্ৰতিনিধি, ব্যৱসায়িক অংশীদাৰ তথা দেশ দুখনৰ সৈতে জড়িত বিভিন্ন চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে। ডঃ সিঙে কয় যে ভাৰত আৰু আমেৰিকাই আজি বিজ্ঞান, প্ৰযুক্তি, স্বচ্ছ শক্তি আৰু উদীয়মান খণ্ডত শক্তিশালী আৰু ভৱিষ্যৎমুখী অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছে। তেওঁ লগতে কয় যে আমেৰিকা ভাৰত ট্ৰাষ্ট পদক্ষেপৰ আৰম্ভণিয়ে জটিল আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন বাট মুকলি কৰিছে। বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীৰ অধীনত ভাৰতৰ দীৰ্ঘম্যাদী স্বচ্ছ শক্তিৰ লক্ষ্যৰ কথা উল্লেখ কৰি ডঃ সিঙে কয় যে ভাৰতে 2047 চনৰ ভিতৰত বৰ্তমানৰ 8.8 গিগাৱাটৰ পৰা 100 গিগাৱাটলৈ পাৰমাণৱিক শক্তিৰ ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ভুৱনেশ্বৰত কাইলৈ পূব আঞ্চলিক কৃষি সন্মিলন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগৰ এই সন্মিলন কৃষি ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়ন, কৃষকৰ আয় বৃদ্ধি আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত এই সন্মিলন অনুষ্ঠিত হ'ব। মন্ত্ৰালয়ে জনোৱা মতে সন্মিলনত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ পৰ্যালোচনা চলোৱাৰ লগতে কৃষিখণ্ডৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই সন্মিলনত কৃষকৰ পঞ্জীয়ন, কৃষি কাৰ্যত বিভিন্ন সুযোগ সৃষ্টি, মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা, প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান, প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় অভিযান, কিষাণ ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰা হ'ব। দ্য ব্ৰিজ ফেডাৰেশ্যন অব ইণ্ডিয়াই অহা 21 জুনৰ পৰা 27 জুনলৈ গোৱাত সন্মানীয় এছিয়া কাপ ব্ৰিজ চেম্পিয়নশ্বিপত 5ম সংস্কৰণ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। প্ৰতিযোগিতাত ভাৰত, চীন, জাপানকে ধৰি এছিয়া আৰু অ'চেনিয়াৰ 20খনৰো অধিক আগশাৰীৰ দেশে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে 4 বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। পূৰ্বৰ সংস্কৰণত ভাল খেল প্ৰদৰ্শন কৰা ভাৰতে এইবাৰ উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ প্ৰয়াস কৰিব।
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম

0: চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত EFTA বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিয়ে ভাৰত আৰু নৰৱেৰ মাজত প্ৰগতিৰ এটা মাইলৰ খুঁটি হিচাপে কাম কৰিব বুলি উল্লেখ কৰিছে। পশ্চিমবংগ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দুৰ্নীতি আৰু মহিলাৰ ওপৰত চলোৱা অত্যাচাৰৰ তদন্তৰ বাবে দুখন তদন্ত আয়োগ গঠন কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত 10 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। সৌৰভ বিজয়ে আজি ভাৰতীয় অনন্য পৰিস্থিতি প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে FM বেণ্ডৰ 101.6 MHz আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত কিলোহাৰ্জ 729 নিউজন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো আকৌ শুনো আহক অনুষ্ঠানত পুনতে এয়া ৰিদীপ দত্ত, গীতৰ কথা গুণীন ৰাজখোৱাৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানত আজি শ্ৰোতাসকলে ক্ৰমে ঋদীপ দত্ত, মনীষা হাজৰিকা আৰু আৰিফুলহকৰ কণ্ঠত ক্ৰমে গুণীন ৰাজখোৱা, নিৰ্মল প্ৰভা বৰদলৈ আৰু আব্দুল কাদিৰ আহমেদ ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া শুনক চীনাৰাম তেৰং আৰু তেওঁৰ সংগীসকলৰ কণ্ঠত কাৰ্বি গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত সেয়া আছিল সীনাৰাম তেৰং আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। আধুনিক গীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াব খুজিছোঁ জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠৰ দুটিমান গীত। প্ৰথম গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

শ্ৰোতাসকলে জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠত আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষত শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত, ৰচনা গীতা হাতীকাকতিৰ।

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে আজি জ্যোতিস্মিতা বৈশ্যৰ কণ্ঠত ক্ৰমে নিৰ্মল প্ৰভা বৰদলৈ, অৰুণিমা ভৰালী আৰু গীতা হাতীকাকতি ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰিৰ শিৰোনাম।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় তেল নিগম লিমিটেডে এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত আজি মেঘালয়ৰ একাংশ লোকে কৃষি কাৰ্য কৰিবলৈ অহা কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: পৰিয়াল কল্যাণ অনুষ্ঠান
2: নমস্কাৰ আদৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আমি এইচ আই ভি এইডছ সম্পৰ্কে এটি সাক্ষাৎকাৰ আপোনালোকৰ বাবে লৈ আনিছো পৰিয়াল কল্যাণ অনুষ্ঠানত, আৰু দুগৰাকী বিশেষ সমল ব্যক্তি আমাৰ ষ্টুডিঅত আহি উপস্থিত হৈছে, আৰু তেখেতসকলক মই চিনাকি কৰাই দিব পাই ভাল পাম। মানৱ সূৰ্য দাস, সহকাৰী সঞ্চালক অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি। তেখেতৰ এটা চেল আছে ইনফৰমেশ্যন এডুকেশ্যন এণ্ড কমিউনিকেশ্যন, তাক চাই আছে, তাৰ তত্বাৱধান কৰি আছে। স্বাগতম জনাইছো আপোনাক ষ্টুডিঅ।
3: নমস্কাৰ।
2: আমাৰ ষ্টুডিঅত উপস্থিত আছে দীপশিখা তালুকদাৰ হালৈ, সহকাৰী সঞ্চালক অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি। তেখেতে চাই আছে প্ৰিভেনশ্যন এণ্ড ইনচাৰ্জ, তেখেত বি এছ ডি, যাক বেচিক চাৰ্ভিচ ডিভিজন বুলি কোৱা হয়। আপোনাক স্বাগতম জনাইছো,
4: বহুত ধন্যবাদ।
2: আমি বহুত আলোচনা কৰিছো, মানুহ জ্ঞাত হয় এইচ আই ভিনো কি এইডছ, তথাপিতো আমি জানিব খুজিছো। আৰম্ভণিতে মই মানৱ সূৰ্য দাসক ওচৰলৈ যাব খুজিছো, এইচ আই ভি এইডছনো কি? বহুলভাৱে ইতিমধ্যে প্ৰচাৰ হৈছে সংবাদ মাধ্যমৰ জৰিয়তে, বাতৰি কাকতৰ জৰিয়তে, বা বৈদ্যুতিন যি মাধ্যম আছে তাৰ জৰিয়তে হোৰ্ডিংছ থাকে, বেনাৰ থাকে, তেনেকুৱা এইচ আই ভি এইডছ কি?
3: বহুতৰ মনত বহুতখিনি বহুত মানে সন্দেহ থাকে যে একজেক্টলি হয় কি। প্ৰথম কথা, এইচ আই ভি যোনটো আমি কওঁ, এইচ আই ভি মানে হ'ল হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। এইটো বীজাণু এটা নামহে হয়, এইটো বেমাৰ নহয়। এইচ আই ভি ইজ দ্য নেম অফ দ্য ভাইৰাছ হুইচ কজেছ এইডছ।

0: আমাৰ এতিয়া ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ কেইবাজনো আছে অসমত, বিশেষকৈতো হেভি এটা মানে ডাঙৰ ইছ্যু এটা হৈ আছে, ডাঙৰ সমস্যা। যিসকল মানুহ লয় সিহঁতে কি কৰে, যেতিয়া প্ৰথম কথা সিহঁতে যেতিয়া হেৰি ল'ব হয় যে মানে অলপমান তেজ ওলাই ল'ব, ওলাই পেলাই চাব যাওঁ কি একজেক্টলি মই ঠিক জেগাত হানিছোনে নাই, তাৰপিছত ঠিকে আছে মানে মোৰ পাৰফেক্ট জেগাত গৈছে, এতিয়া মই বঢ়িয়াকৈ মোৰ ইউনো হিৰইন বা যোনটো ড্ৰাগ আছে আল ডাইলিউট ইট উইথ চাম ৱাটাৰ কৰা গ'ল, কৰি পেলাই কৰা ল'লে লৈ পেলাই সেই ওৱান কণ্টেণ্ট ইজ লাইক শ্বেয়াৰ উইথ ইন টু টু থ্ৰী ফ'ৰ পিপল। এই যে গোটেইকেইজনে ল'লে, তাৰ মাজত কোনোবা এজনৰ যদি এইচ আই ভি বা হেপেটাইটিছ যদি আছিলে, গোটেইকেইজনৰ হৈ গ'ল একেবাৰে, কাৰণ ডাইৰেক্ট ব্লাড টু ব্লাড ট্ৰান্সমিশ্যন হৈ আছেতো। ইনফেক্ট যদি আমাক কৈছিলোঁ যে থ্ৰু চেক্স 0.03%, থ্ৰু ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ 65%, ইমানে ডাঙৰ হাইয়েষ্ট মানে ডাইৰেক্ট হ'ব যে চিয়ৰ খাটাং আৰু। চ' এইটো হ'ল তিনি নম্বৰ কাৰণ। চাৰি নম্বৰ কাৰণটো হ'ল আপোনাৰ যিকোনো কোনোবা গৰ্ভৱতী মহিলা, তেখেতৰ গাত যদি এইচ আই ভি আছে, তেন্তে তেখেতৰ মানে হ'ব লগা শিশুৰ, জন্ম হ'ব লগা শিশুৰ গাত আপোনাৰ এইচ আই ভি হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ আছে, সম্পূৰ্ণ আছে, কাৰণ যিহেতু তেখেতক গৰ্ভতে মানে ডাঙৰ দীঘল হয়। কিন্তু আমি সেইটো ৰোধ কৰিব পৰা আমাৰ ক্ষমতা আছে, কাৰণ যেতিয়া এগৰাকী মাইকী মানুহে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত গম পাই যায় শ্বি ইজ পজিটিভ, শ্বি ইজ এইচ আই ভি পজিটিভ, তেতিয়া আমি কি কৰোঁ, আমি তেখেতৰ মেডিচিন আৰম্ভ কৰি দিওঁ, এ আৰ টি মেডিচিন আৰম্ভ কৰি দিওঁ। আৰম্ভ কৰিলে এটলিষ্ট ছিক্স মান্থছৰ কাৰণে তেখেতে মেডিচিন খালে, ডিউৰিং ছিক্স মান্থছ মেডিচিন খালে মানে এ আৰ টি মেডিচিনৰ লাইক হোৱাট আই হেভ ছেড, এ আৰ টি মেডিচিন মানে কি, আপোনাৰ খালে আপোনাৰ ভাইৰাছ ৰিমেইনছ চাপ্ৰেছড, মানে ভাইৰাছ থাকিব গাত, ইট উইল নট গেট ডেষ্ট্ৰইড বাট ইট উইল নট বি এবল টু মাল্টিপ্লাই, একদম চাপ্ৰেছ হৈ থাকিব, মনমন থাকিব। চ' মনমন থকাৰ বাবদ কি হ'ব যে আপোনাৰ মানে হেৰি ইমিউন চেলছবিলাক এক্টিভ হৈ থাকিব, ভালেই থাকিব, তাৰমানে আপোনাৰ বেয়া ধ্বংস নহয়গৈ। মাদাৰ ইজ অন ট্ৰিটমেণ্ট যদি ইয়াতে আৰম্ভ কৰি দিয়ে, তেতিয়া বেবীটোলৈ যোৱা চান্সটো অলমষ্ট কমি যায়, সেইটো এটা হ'ল 30%। নেক্সট এনাডাৰ 30% ইজ ডিউৰিং ডেলিভাৰী, ডেলিভাৰীৰ সময়ত উই হেভ টু এনচিয়'ৰ ডেট বেবী ইজ ডেলিভাৰ্ড অনলি আণ্ডাৰ দ্য চুপাৰভিজন অফ মেডিকেল প্ৰেক্টিচনাৰ, ঘৰত নহয় বা য'তে নহয়।
1: আৰু সেইটো কাৰণে আমি মানে এতিয়া বৰ্তমান যিটো গুৰুত্ব দিছো, সেইটো হৈছে মানে ইনষ্টিটিউচনেল ডেলিভাৰীটো, আৰু যিটো মানৱে ক'লে যে এ এন চি ৰেজিষ্ট্ৰেচনটো, যিটো মানে গৰ্ভৱতী মহিলাগৰাকী প্ৰথমতে যদি তেওঁক আনিব পাৰোঁ, এইটো মানে মই সকলোৰে কাৰণে এটা মানে আপোনাৰ হেৰি ৰিকুৱেষ্টে কৰিব খুজিছো যে মানে এ এন চি যিটো ৰেজিষ্ট্ৰেচনটো যদি প্ৰথমতে যদি ফাৰ্ষ্ট টাইম ষ্টাৰ্টে যদি হৈ যায়, তেতিয়া তেওঁলোকে আমি যেতিয়া এইচ আই ভি স্ক্ৰিনিংটো কৰোঁ, যদি তেওঁ মানে ৰিয়েক্টিভ ওলায় বা পজিটিভ ওলায়, প্ৰথম অৱস্থাৰ পৰাই যদি আমি মাকগৰাকীক মানে আমি এইচ আই ভি মেডিকেশ্যনত ৰাখিব পাৰোঁ টিল মানে একদম ডেলিভাৰীলৈকে, যিটো মানৱে কৈছে, তেতিয়ালৈকে মানে পিছত মানে কি হয়, ট্ৰান্সমিশ্যন হোৱাৰ চান্সটো একেবাৰে নাথাকে, আৰু মাক আৰু বেবী দুজনকে আমি সুৰক্ষিত অৱস্থাত পাওঁ। কিন্তু আমাৰ কি হয়, কেতিয়াবা বহুত সময়ত এনেকুৱা হয় যে দেৰিকৈ আহে, ছেকেণ্ড টাইম ষ্টাৰত আহে বা একদম লেট আহে, বা কিছুমান আহে ডাইৰেক্ট ইন লেবাৰ ডি আই এলত আহে, তেতিয়াহ'লে আমাৰ অসুবিধা হৈ যায়, মাক আৰু সন্তান দুটাকে মানে অলৰেডি ট্ৰান্সমিশ্যনটো হৈ গৈছে, মাকৰো হৈ গৈছে সন্তানৰো হৈ গৈছে, গতিকে আমি প্লাছ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি প্লাছ আমাৰ নেশ্যনেল হেল্থ মিছনেও আমি কাম কৰি আছোঁ জইণ্টলি, বিশেষকৈ আমি এইটো গোটেই প্ৰগ্ৰেমটোক এভিটি এইচ এছ বুলি কোৱা হয়, এলিমিনেশ্যন অফ আৰ্টিকেল ট্ৰান্সমিশ্যন অফ এইচ আই ভি এণ্ড চিফিলিচ। চ' তাত আমি এটাই মানে আমি ৰিকুৱেষ্ট কৰি আছোঁ বা আমি সকলোৱে যুঁজি আছোঁ যে তেওঁ কেনেকৈ আমি গৰ্ভৱতী মহিলাগৰাকী থ্ৰু আশাই হওক বা আমাৰ VHND কিছুমান প্ৰগ্ৰেম থাকে তাত থ্ৰুদিয়ে হওক, তেওঁক প্ৰথমতে আমি আনি পেলাই স্ক্ৰিনিং কৰাই, যদি ৰিয়েক্টিভ ওলাই বা পজিটিভ ওলায়, তাৰপিছত যদি আমি ট্ৰিটমেণ্টত আনিব পাৰোঁ, আমাৰ এটাই উদ্দেশ্য তেওঁলোক ট্ৰিটমেণ্টত আনিব লাগে, আৰু আমি মাক আৰু সন্তান দুটাকে যাতে আমি বচাব পাৰোঁ।
0: হয়, কিন্তু কিবা কাৰণ যদি বোলে তেখেত ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ আহিব নোৱাৰিলে, এইটো নহয় যে আমি তেখেতক হেৰি নকৰোঁ, যদি তেখেতে বোলে ছেকেণ্ড ট্ৰাইমেষ্টাৰতো আহিছে বা হয়তো জাষ্ট বিফৰ ডেলিভাৰী গম পাইছে, তেতিয়া আমি আকৌ আৰম্ভ কৰি দিওঁ,
1: তেতিয়া আমাৰ মেডিকেশ্যনটো লগে লগে ষ্টাৰ্ট হৈ যাব, কিন্তু অহাটো
2: গুৰুত্বপূৰ্ণ কথা কৈছে আপোনালোকে। এতিয়া ধৰক এই কেনেকে বিয়পে এই কথাটো ক'লে, আৰু এটা গুৰুত্বপূৰ্ণ কথা, কেনেকে নিবিয়পে, কেনেকে আমি বাচি থাকিব পাৰো, সেইটো অতি ডাঙৰ কথা, কেনেকে আমি আঁতৰি থাকিব পাৰো, আমাৰ শ্ৰোতা কেইটাকে জনালে ভাল হ'ব।
0: হয়, বহুতো এইটো সন্দেহ এটা আছে যে মানে মই বোলে চাপ'জ এজন এইচ আই ভি আক্ৰান্ত মানুহৰ ওচৰত আছো, তেতিয়া মোৰ গাত আহিব, বাট চাওক এইচ আই ভি ইজ নট কমিউনিকেবল, প্ৰথম কথা, বাই এয়াৰ, অ'কে, তথাপিতো
2: সংক্ৰমণ যিটো কয় সেইটো নহয়, মানে
0: নহয়, আপোনাৰ সংক্ৰমণ হোৱা কাৰণটো আপোনাৰ এইমাত্ৰ ক'লোৱে, হা, আপোনাৰ এইচ আই ভি ভাইৰাছ থাকে আপোনাৰ তেজত, আপোনাৰ চিমেনত, আৰু আপোনাৰ মাকৰ গাখীৰত, আৰু আপোনাৰ কি কয় টিচুজবিলাকত থাকিব, সেইটো কাটা ঘঁহা হ'লেহে। চ' এতিয়া তেজটো হ'ল যে সাধাৰণতে আমি হয়তো ইজিলি আমাৰ গাত ওলাব পাৰে, আমাৰ সৰু কিবা এটা কাট মাৰিলে আমি তেজ ওলাই যাব, চ' য়েছ দেট ব্লাড ইজ কণ্টামিনেটেড আই শ্বুড ছে, কিন্তু মোৰ গাত যদি লাগিব হয় কথা, মোৰ গাটোত

0: কাট হব লাগিব,
1: দুটা দুজনৰে কাট থাকিব,
0: কাট হব লাগিব, মোৰ যদি গাত কাটে নাই মোৰ স্কিনখন লাইক মোৰ স্কিনখন ইমান ছেফটি মেজাৰ্ছত আছে যে স্কিনত মই তেজ যদি চুই থাকোঁ মোৰ গাৰ ভিতৰত তেজ নাযায়, হয়তো মানুহ ভয় এটা যদি আছে ৱাট টু ডু, মানে আপোনাৰ ব্লাডত থাকিব এইকেইটা ফ্লুইডত থাকে, কিন্তু আপোনাৰ খোজ পেচাব আপোনাৰ চকুৰ পানী আমাৰ থু খেকাৰ এইবোৰত আপোনাৰ ভাইৰাছ নাথাকে। চ' ভাবি লওক মই এখন গামোচা ব্যৱহাৰ কৰিছোঁ, সেইখন গামোচা আপুনি ব্যৱহাৰ কৰিছে, মোৰ গাৰ পৰা আপোনাৰ গালৈ এইচ আই ভি নাযায়, হয়তো কিবা স্কিনৰ যদি খৰখুজিত আছে সেইবোৰ যাব পাৰে, কিন্তু এইচ আই ভি নাযায়, বস্তুটো সেনেকুৱা
2: কথা কৈ যাব নহয়, মানুহৰ ভয় থাকে যে ওচৰত বহিলে আহিব নেকি, চুলেই আহিব নেকি, আপুনি যিটো কথা কৈছে।

0: মানে ব্লাড আৰু ব্লাড কণ্টেক্টটো মেইন, তাৰ বাহিৰে আৰু যিকেইটা ফ্লুইডৰ কথা ক'লে, তাৰ বাহিৰে আৰু কোনো কাৰণতে মানে এইচ আই ভিটো স্প্ৰেড নহয় মানে।
1: গতিকে এইখিনি কথা আমি জানিলোঁ, অতি দৰকাৰী কথা। এতিয়া ধৰক ইয়াতো কিবা কেটেগৰি ৱাইজ ভগোৱা থাকে, কেনেকুৱা কেটেগৰি আপোনালোকে বেছিকে পায়, কেনেকুৱা মানুহৰ এটা সময়ত আছিলে তেনেকুৱা, এতিয়া চাগে তেনেকুৱা ভাগ কৰে নে বাৰু?
0: হয় হয়, গতিকে আমাৰ যিটো মানে আমাৰ এইচ আই ভি এইডছৰ মেইন ট্ৰান্সমিশ্যনটো বা সংক্ৰমণটো যিটো হৈ আছে, কিছুমান মূল কেটেগৰি বা কিছুমান বিশেষ গ্ৰুপৰ মাজত তেওঁলোকৰ মাজত খুব বেছি বিপদ সংকুল আচৰণ তেওঁলোকে কৰি আছে, আৰু সেই গ্ৰুপটোৰ মাজতে মানে সংক্ৰমণটো হোৱাৰ হেৰিটো আশংকাটো বেছিকৈ থাকে। ধৰক তাৰ ভিতৰত মহিলা যৌনকৰ্মী যিটো কয়, আমি ফিমেল ছেক্স ৱৰ্কাৰ্ছ বুলি কওঁ, ইনজেক্টিং ড্ৰাগ ইউজাৰ, যিটো অলপ আগতে মানৱে ক'লে, যিখিনি শ্বেয়াৰ কৰে, নিডল চিন শ্বেয়াৰ কৰে, ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছখিনি আমাৰ এম এছ এম কমিউনিটি বুলি কয়, মেন হেভিং ছেক্স উইথ মেন, যিখিনি হোমোছেক্সুৱেল মেন বুলি কয়, গে মেন বুলিও কয় সহজ ভাষাত, আৰু আমাৰ যিখিনি আছে টি জি আছে, টি জি বুলি ট্ৰান্সজেণ্ডাৰ ট্ৰান্সজেণ্ডাৰ কমিউনিটিটো আছে, প্লাছ আমাৰ মাইগ্ৰেণ্টছ ট্ৰাকাৰ্ছ, যিখিনি বেচ পপুলেশ্যন বুলি কওঁ বা ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ, সেইখিনি আমাৰ হৈছে কেটেগৰী, মেইন কেটেগৰী যাৰ ওপৰত নাকৈ আমাক ফ'কাছ কৰি আছোঁ বা আমি কোৰ গ্ৰুপ হিচাপে লওঁ। এইটো গোটেই এণ্টাৰ প্ৰগ্ৰেমটো কয় প্ৰিভেনশ্যন প্ৰগ্ৰেম, য'ত আমি প্ৰতিৰোধ ব্যৱস্থাবিলাক আমি এই গ্ৰুপবিলাকৰ মাজত আমি কৰোঁ বা তেওঁলোকৰ মাজত সচেতনতা সৃষ্টি কৰি পেলাই, তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰি পেলাই এই গ্ৰুপ কিছুমানৰ মাজত আমি কাম কৰি আছোঁ। আৰু অসমত এতিয়া আমাৰ বৰ্তমান এই বিভিন্ন গ্ৰুপৰ মাজত কাম কৰাকে আমাৰ কিছুমান এন জি অ' লওঁ আমি, যিখিনি আমাৰ এম পেনেল হয়, এইটো আছাম অসম ৰাজ্যিক ষ্টেণ্ডাৰ্ড সমিতি, আমি এম পেনেল কৰি লওঁ। চ' সেই এন জি অ'খিনিৰ থ্ৰুদি আমি সেই গ্ৰুপৰ মানুহখিনিৰ লগত আমি আইডেণ্টিফাই কৰোঁ। চ' তাৰ আগতে এটা আমাৰ এক্সাৰচাইজ হয় যিটো কয় আমাৰ পি এম পি এছ চি বুলি কয়, প্ৰগ্ৰেমেটিক মেপিং এণ্ড পপুলেশ্যন ছাইজ এষ্টিমেশ্যন বুলি কয়, সেইটো আমি 2020-21 আমি কৰিছিলোঁ। আৰু তেতিয়া আমাৰ অসমৰ যিটো আগৰ হেৰি আছিলে তাৰ ধাৰণাটো সম্পূৰ্ণ বদলি পেলাই অসমত এতিয়া মানে আমাৰ ছেক্স ৱৰ্কাৰ কমিউনিটিয়ে হওক বা ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ কমিউনিটি হওক, বিশেষকৈ আই ডি অ' কমিউনিটিটো বহুত বেছি ধৰণে মানে আমাৰ বাঢ়িছে। আৰু এটা আমাৰ এষ্টিমেশ্যন থাকে, চ' সেই এষ্টিমেটেড পপুলেশ্যনখিনি আমি থ্ৰু টি আই এন জি অ' টাৰ্গেটেড ইণ্টাৰভেনশ্যন বুলি কোৱা হয় গোটেই প্ৰজেক্ট প্ৰগ্ৰেমবিলাক, চ' থ্ৰু টি আই এন জি অ'ছ আমি সেই কমিউনিটি মানুহখিনিক আমি তেওঁলোকক ৰিচ কৰিবলৈ চাওঁ, তেওঁলোকক কাভাৰ কৰিবলৈ চাওঁ। চ' এতিয়া বেছিকেলি আমাৰ অসমত আমি যদি চাওঁ যিখিনি মহিলা যৌনকৰ্মী, এন জি অ'ৰ জৰিয়তে আমি 23,000 বেছি আমি মহিলা যৌনকৰ্মী আইডেণ্টিফাই কৰা গৈছে। ঠিক তেনেকৈ আই ডি অ' কমিউনিটি ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছো তেনেকৈ আমি 28,584 আমি এতিয়ালৈকে আমি হেৰি কৰা গৈছে, আইডেণ্টিফাই কৰা হৈছে অসমত। এম এছ এম কমিউনিটি আমি 10,000 ওপৰত আমি এম এছ এম কমিউনিটি, ট্ৰাকাৰ্ছ কমিউনিটি আছে যিখিনি আমি 27,500 আমাৰ অসমত টাৰ্গেট আছে, আৰু মাইগ্ৰেণ্টছৰ তেনেকৈ 25,000 কমিউনিটি তেনেকৈ এটা টাৰ্গেট দিয়ে নাকৰ পৰা, নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ পৰা। সেইখিনি আমি সেই টাৰ্গেটেড পপুলেশ্যনখিনিৰ মাজত বিশেষত আমি তেওঁলোকৰ মাজত কাম কৰিব লাগে, আৰু তেওঁলোকৰ মাজত আমাৰ কিছুমান ছাৰ্ভিচ ডেলিভাৰী থাকে, কিছুমান কাম তেওঁলোকৰ মাজত কৰিব লাগে, যাৰ পৰা তেওঁলোকৰ মাজত এটাটো হ'ল সজাগতা, ছেকেণ্ডলি তেওঁলোকক আমি বি চি চি বুলি কওঁ, বিহেভিয়াৰ চেঞ্জ কমিউনিকেশ্যন কৰি পেলাই তেওঁলোকক আমি মূল সুঁতিলৈকে আনিব চেষ্টা কৰোঁ প্ৰথমতে, নহ'লে তেওঁলোকৰ মাজত আমি ৰেগুলাৰ কিছুমান ছাৰ্ভিচ দিয়া যায়, তেওঁলোকক ব্লাড টেষ্ট পৰীক্ষাৰ পৰা আদি কৰি ৰেগুলাৰ আমি টেষ্ট পৰীক্ষা কৰা হয়, আৰু তাৰ মাজতে যদি কোনোবা আক্ৰান্ত ব্যক্তি ওলায়, আক্ৰান্ত হেৰি ওলায়, আমাৰ হাই ৰিস্ক গ্ৰুপৰ মানুহ ওলায়, তেওঁলোকক আমি ট্ৰিটমেণ্টত আনো, চিকিৎসাত আনো, এ আৰ টিৰ পৰা গোটেইখিনি তেওঁলোকৰ মানে চিকিৎসা পদ্ধতি দিয়া যায়। চ' সেই বেচিকেলি আমাৰ মানে এই গোটেই প্ৰিভেনশ্যন প্ৰগ্ৰেমটো সেই হাই ৰিস্ক গ্ৰুপ কমিউনিটিৰ মাজৰে কাম কৰা হয়, আৰু তাৰ মাজতে আমি এতিয়া ৰিচেণ্টলি যিটো কৈছোঁ, আমি মহিলা যৌনকৰ্মীৰ মাজত এইচ আই ভি সংক্ৰমণৰ হাৰটো অলপ ষ্টেগনেণ্ট আছে, মানে কণ্ট্ৰলত থকা বুলি ক'ব পাৰি আৰু আপুনি, কিন্তু আমাৰ যিখিনি আই ডি অ' আছে, ইনজেক্টিং ড্ৰাগ ইউজাৰ যিখিনি আছে, সেইটোৱে হৈছে আমাৰ এতিয়া বৰ্তমান একদম মানে কি বুলি কয় এটা এলাৰ্মিং ইছ্যু হৈছে অসমত। আৰু যোৱা 3-4 বছৰত আমাৰ সাংঘাতিক ধৰণে মানে ড্ৰাগ ইউজাৰ্ছ বুলি ক'লে ভুল হ'ব, ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছৰ কেছখিনি বহুতখিনি বাঢ়িছে, আৰু যিখিনি ড্ৰাগছ সেৱন কৰে, ড্ৰাগছ সেৱন কৰা ল'ৰাখিনিৰ মাজতো আমাৰ অসম চৰকাৰে কাম কৰি আছে, আমাৰ যিটো নাচামুক্ত ভাৰত অভিযান যিটো আমাৰ চলি আছে তাত আমাৰ ড্ৰাগ ইউজাৰ মাজত কাম কৰি আছে, কিন্তু বেচিকেলি আমাৰ নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন আমি ফ'কাছ কৰিছোঁ আই ডি অ'খিনি। আৰু অসমত আমি আগতে কৈছিলোঁ যে নৰ্থ ইষ্টৰ মণিপুৰ, মিজোৰাম, মেঘালয় এইকেইখন ষ্টেটহে সদায় টপ প্ৰায়ৰিটি থাকে, মানে আই ডি অ' অসমত খুব কমেই আছিলে বা আমাৰ আমাৰ টাৰ্গেটেড পপুলেশ্যনটো বহুত কম আছিলে আই ডি অ'ৰ মাজত, কিন্তু ৰিচেণ্টলি যোৱা 3 বছৰত আই ডি অ' সংখ্যাটো বহুত বেছি ধৰণে বাঢ়িছে, এতিয়া 28,000 মই যিটো ক'লোঁ 28,548 আমি লাইন লিষ্ট কৰিছোঁ। এতিয়া আকৌ আমাৰ আৰম্ভ হৈছে মেপিং এক্সাৰচাইজটো, এইবাৰ হয়তো আৰু আমি পিকচাৰটো কি পাওঁ, নতুন হয়তো আৰু এটা পাম, কিন্তু 30,000 ওচৰা উচৰি মোটামুটি আছে।
2: নেটৱৰ্ক মই ডেটাটো লৈ আনিছোঁ আপোনাৰ, হা এটা আপোনাৰ 2020-21 আপোনাৰ টোটেল 1,228

0: সেইজন HIV টেষ্ট কৰা গৈছিলে, তাৰ পৰা অনলি 76 আছিলে আপোনাৰ যিসকল মানে ড্ৰাগ ইউজাৰ্ছ আছিলে। ক্ৰমে ক্ৰমে বাঢ়ি পেলাই 2020, 2021, 2022, 2023, 2024 আপোনাৰ 2023-2024 যদি আমি চালোঁ তাতে 7274 অ'কে জন আপোনাৰ HIV টেষ্ট কৰা গৈছিলে, ডিটেক্ট কৰা গৈছিলে। আউট অফ 7274, 4769 from the drug users community. So total apnar 65.6% only mane drug users ase,
1: khub sintoniya bikhaya ta hoye gese.
0: In fact Assam is the victim state.
2: Etia amar uddeshote eta supply reduction ba demand reduction to amar mane heya na hoy, amar putte program to ise harm reduction. Etia jikhini khoti hoy ejon IDU jeta inject koribo loy tar mane khoti to tar nijor to dehor to khoti to hoye tar logote porialor pra samajor pra gutei khonore khoti hoy othik gutei hetu সেইটো কাৰণে গোটেই প্ৰগ্ৰেমটোৰ নাম হৈছে হাৰ্ম ৰিডাকশ্যন প্ৰগ্ৰেম। গতিকে আমাৰ এটাই উদ্দেশ্য তেওঁলোকৰ হাৰ্মছবিলাক কেনেকৈ ক্ষতিবিলাক কমাই আনি পেলাই এজন সৰু ল'ৰা আজিকালি বহুত কম বয়সতে ল'ৰাবিলাকে ইনজেক্ট কৰিব লৈছে, তেওঁলোকক আমি কেনেকৈ মানে ড্ৰাগছৰ কবলৰ পৰা শুধৰা আনি পেলাই মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ তাৰ কাৰণে এটা চেলেঞ্জ এটা হৈছে। আৰু ইয়াৰ কাৰণে মানে আণ্ডাৰ প্ৰিভেনশ্যন প্ৰগ্ৰেমে আহি যায় নাকৰ পৰা, আমাৰ OST প্ৰগ্ৰেম বুলি কয়। চ' এইখিনি অলপ ক'লে ভাল হয়,
3: সেইখিনি আমি কম আমাৰ কথা পাতিব গৈছো। এতিয়া ধৰক কাৰোবাৰ সন্দেহ হৈছে টেষ্টিঙৰ কথাটো মই কৰিব খুজিছো, এতিয়া ধৰক আহিলো কেনেকৈ বিয়পে নিবিয়পে কি কি কাৰণ এইখিনি ক'লো, এতিয়া ধৰক টেষ্টিং কি প্ৰচেছ আছে, ধৰক কাৰোবাৰ সন্দেহ হৈছে মোৰ হ'ব পাৰে নেকি,
0: প্ৰথমতে এটা আমাৰ সাধাৰণতে আমাৰ যিকোনো প্ৰত্যেকখন চিভিল হস্পিটেল বা FRU তাতে আমাৰ ICTC কেন্দ্ৰ এটা আছে, অ'কে ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ। চ' প্ৰথমতে হ'ল যে এই চেণ্টাৰটো আপোনাৰ প্ৰথমতে আপোনাৰ এটা কাউন্সেলিং দিব, তাৰপিছত টেষ্ট কৰিব, আকৌ টেষ্ট কৰিব, আকৌ কাউন্সেলিং দিব, প্ৰি টেষ্ট এণ্ড প'ষ্ট টেষ্ট কাউন্সেলিং উইচ ইজ মেণ্ডেটৰী ডাইৰেক্টিভ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। চ' যিকোনো চিভিল হস্পিটেল ইন ইয়ৰ ডিষ্ট্ৰিক্ট আপুনি গৈ পেলাই তাতে আপুনি টেষ্ট কৰিব পাৰে। তাৰ উপৰিও আমাৰ যদি SX ৱেবছাইট চাই নহয় তেতিয়া আমাৰ গোটেই যিমানবোৰ আমাৰ NGO আছে গোটেই NGO লিষ্ট পাব, সেই যিকোনো এখন NGO যদি আপুনি যায় তাতে আপুনি স্ক্ৰিনিং কৰিব পাৰিব। চ' স্ক্ৰিনিং
2: সেইটো এটা আছে, এটাটো হ'ল আমাৰ যদি ইনষ্টিটিউচনেল চাৰ্ভিচটো বিচাৰে তেওঁলোকে বোলে মই NGO নাযাওঁ বা ডাইৰেক্ট মানে হস্পিটেলত যাব খোজোঁ, কিছুমানে ইমান দ্বিধা নকৰিবলৈ তেওঁলোকে ডাইৰেক্ট হস্পিটেলত আহিব পাৰে। এতিয়ালৈকে আমাৰ 107 তেনেকুৱা চেণ্টাৰ আছে, ICT চেণ্টাৰ বুলি কয়, ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ, আৰু তাৰ বাহিৰে প্ৰতিখন জিলাতে আছে, হয় প্ৰতিখন জিলাতে আছে আমাৰ। আৰু তাৰ বাহিৰে যদি কোনোবা ধৰক মানে তেওঁলোকে কিবা বিপদ সংকুল আচৰণ কৰিছে বা তেওঁলোকৰ এটা ভয় হৈছে, যিটো আপুনি ক'লে তেওঁলোকৰ এটা ভয় হৈছে যে মানে মই HIV-ত আক্ৰান্ত হ'ব পাৰোঁ নেকি বা ক'ৰবাত তেনেকুৱা ধৰণৰ আচৰণ কৰিছিলে, বা তেওঁলোকে হস্পিটেলত যাব খোজা নাই বোলে অলপ লাজ শংকা কৰিছে, কোনোবা চিনাকি মানুহ আছে বোলে মই নহয় NGOতে মই ৰেজিষ্ট্ৰেশ্যন হৈ লওঁ বা থ্ৰু NGO যাব খোজোঁ, তেতিয়া আমাৰ ৱেবছাইটত গোটেইখিনি ডিটেইলছ দিয়া আছে। আপোনালোকে তেওঁলোকে ICTC চেণ্টাৰতো যাব পাৰে ডাইৰেক্টলি, নহ'লে যদি আমাৰ যিখিনি NGO কাম কৰি আছে বৰ্তমান আমাৰ মই যিটো ক'লোঁ আমাৰ 77 NGO প্লাছ দুটা আমাৰ লিংক ৱৰ্কাৰ স্কিম বুলি কয়, সেইখিনি মই পিছত ক'ম বাৰু। ত' তালৈকে আহি পেলাই তেওঁলোকে বিনা দ্বিধাইটো আৰু মানে স্ক্ৰিনিংটো কৰাব পাৰে। মেইন কথাটো হ'ল তেওঁ কোনো ভয় কৰা প্ৰয়োজন নাই, গোটেইখিনি ডাটা তেওঁৰ ইনফৰমেশ্যন, তাৰ পাৰ্চনেল ইনফৰমেশ্যন, সেইখিনি আমি কনফিডেঞ্চিয়েলিটি ৰাখালোঁ।
3: এতিয়া ধৰক টেষ্টিংটো আমাৰ হৈ গ'ল, যদি কি ব্যৱস্থা আছে HIV-ৰ আক্ৰান্ত হ'লে তেতিয়া আমাৰ কি
0: তাকেইটো মানে বহুতে ভয় খায় যে HIV ডাঙৰ কিবা ট্ৰিটমেণ্ট হ'ব নেকি, খুব বেলেগ
3: মোৰ জীৱন শেষ হৈ গ'লে
0: সাধাৰণতে মানে মানুহৰ লগত যোনটো সোমাই গ'ল যে এইডছ মানে মৰণ, কাৰণ তেতিয়া বহুত মানুহ মৰিছিলে এজ আই চেড ইউ অলৰেডি। কিন্তু সেই 2002 চনৰ পৰা 2004 চনৰ পৰা আজি ডেটলৈ কিমান নতুন নতুন ঔষধ আহিছে। ইনফেক্ট আই হেভ টু টেল ইউ 2002 চনত যেতিয়া আপোনাৰ এজন কোনোবা মানুহ HIV আক্ৰান্ত আছিলে তেতিয়া গভৰ্ণমেণ্ট ৱাজ নট ইনভলভ ইন দ্য প্ৰগ্ৰেম। চ' মোৰ যদি HIV আছিলে তে মই কি কৰিব লাগিব, নিয়েলি 10 বা 12 হাজাৰ টকাৰ ঔষধ খাব লাগিব। 2002 চনত এজন মানুহৰ সাধাৰণ ইনকাম কিমান আছিলে আৰু এতিয়া কিমান ইনকাম? চ' মই যে 10,000 তেতিয়া দিনত মানে কোনোবাই 3,000 টকাৰ দৰমহা পাইছে, বহুত বহুত পইচাইছে। সি আকৌ যে 10,000 টকা মই যদি মেডিচিন কিনিব লাগে, সি কি কৰিব? prefer to not to have any medicine, better die. So TTS le ratipua dupura hamat 16 ta okhud khabo laibo, rati 16 ta tablet khabo laibo henko asile. So ebo jetia government jetia to busu loi lole, the government is specific medicine bonarmo koile after research, okay. 2004 sonor pa jeta apnar official launch hol je yes free medicine for all, titia pa koragol kori plai titia medicine hoitu side effects thaka asile kiba asile bari bari aji aji tarikh hole aji 2025 sonor loi jutu latest medicine ase tenofovir লেমোভিডিন TLD ডল্টোগ্ৰাভিৰ, চ' TLD বুলি কয় আমি মানে সৰুকৈ। চ' ইটছ এ কম্বিনেশ্যন অফ 3 মেডিচিনছ আৰু ইটছ জাষ্ট

0: one tablet. Kot khullota asle, kot one tablet.
1: Dinon matra eta tablet.
0: Just eta tablet. So if I have to save a treatment of HIV, just one tablet daily and you all are done.
1: Ekdom horol kora
2: hoye. Bohut horol hoye, horol. Bohut bhal hoye medicine dila. Tar bostu te ami jor di asu etia, je mane ART adherence to regular jodi khai thake na hoy, tenuke even eu jitu amar eu equal to eu, eto stage ta ahila mane teo mane surakshito aru baki amar.
0: And that is the biggest challenge for our Indian society also. Not only Indians, every human is a human copper. Rukan sobor ki hoye je apni ne kitia suppose doctor apne prescribe koise ek hopta karne antibiotic course dise apne zor hoye asile so viral fever apne do din khwa bisite you feel good and you stop taking the rest of the medications
1: adorshota pray ami aji onusthan hekot upasthit hoisu hi ami onusthan hamori bolibo kintu ami take akha korisu sokole jene hiv hr pra atorot thakok mukto hoi thakok aru je karobar hoyo kiba kotha jodi tenuka dhoron sankromito hoy hundor byabostha ase chikitsar he byabostha grohon kori bohu kal bohu বছৰ তেখেতসকলে এটা সুস্থ জীৱন যাপন কৰি নিজৰ যিটো দৈনন্দিন কৰ্ম সেই সুন্দৰকৈ কৰি যাবলৈ নহয় জানো শেষত কিবা আপোনাক দুজন আহ্বান জনাব নেকি আমাৰ শ্ৰোতাক বা যিসকলে অনুষ্ঠান শুনি আছে
2: এটাই কথা যে মানে ভয় কৰিব নালাগে দ্বিধা কৰিব নালাগে যদি কাৰোবাৰ তেনেকুৱাকে ভয় আছে বা কিবা তেনেকুৱা ধৰণৰ শংকা আছে তেওঁলোকে যদি স্ক্ৰিনিং কৰাব খোজে HIV স্ক্ৰিনিংটো এটাতো 1097ৰ কথাটো কলো তাত যাব পাৰে বা ৱেবছাইটত চাই পেলাই আমাৰ ফেচিলিটিখিনি গোটেই ডিটেইলছটো আছে তাত আহিব পাৰে আৰু মই মানে এটা কথাই কম যিটো নাকো এটা খুব জোৰ দি আছে এটো হল এলিমিনেশ্বন অফ ভাৰ্টিকেল ট্ৰান্সমিশ্বন অফ HIV এণ্ড চিফিলিজ HIV আৰু চিফিলিজ যিটো ৰোগটো সেই দুটা মানে সন্তান আৰু মাকক যাতে আমি বচাই ৰাখিব পাৰোঁ এইটো আমাৰ মিছন মোডত চলি আছে আৰু তাৰ কাৰণে আমি এটাই ব্যৱস্থা কৰিছোঁ যে তেওঁলোকে সোনকালে আহক যিখিনি গৰ্ভৱতী মহিলা আছে তেওঁলোকে প্ৰথম টাইম ষ্টাৰ্টে প্ৰথম যেতিয়া গম পায় যে তেওঁলোকে গৰ্ভৱতী হৈছে তেতিয়াই যিখিনি টেষ্ট কৰায় আমাৰ গোটেই ICTC ফেচিলিটিবিলাকত কৰোৱা হয় ইভেন PHCHCটো ANCটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তাৰমানে স্ক্ৰিনিংখিনি কৰাওঁ কৰাই পেলাই যদি ৰিয়েক্টিভটো আমি নোহোৱাটোৱে বিচাৰোঁ যদি ৰিয়েক্টিভ হয় কনফাৰ্মেশ্যনৰ কাৰণে আমাৰ ICTC চেণ্টাৰত আহোঁ আহি পেলাই তেওঁলোকে যদি কিবা কথাত পজিটিভ ওলায় তেতিয়া কনফাৰ্ম হয় তেনেহ'লে তেওঁলোকে মেডিকেশ্যনটো যাতে ৰেগুলাৰ কৰে আমি এটাই বিচাৰোঁ যে মাতৃ আৰু শিশুসকল সুস্থ হৈ থাকক তেওঁলোক অনাগত দিনত মানে যিখিনি অলৰেডি আক্ৰান্ত হ'ল তো আক্ৰান্ত হ'ল যিখিনি নাই হোৱা এইটো আমি নাকো আমাৰ বিচাৰে যে মানে গোটেই ৰাজ্যখন যাতে মানে HIV মুক্ত হৈ থাকে আৰু শিশুসকল মুক্ত হ'লে আমাৰ ভৱিষ্যত যিটো প্ৰজন্ম তেওঁলোকো সম্পূৰ্ণৰূপে এইডছ মুক্ত হ'ব আৰু সেইটোৱে মই চবকে মানে আহ্বান জনাইছোঁ যে তাৰ এটা সজাগতা হওক হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ ওচৰত আহক আমি যিমানখিনি পাৰি কাউন্সিলিং দি তেওঁলোকক ছাৰ্ভিচখিনি আমি দেখুৱাই দিম মই যিটো ক'লোঁ দুই ধৰণৰ ছাৰ্ভিচে আমি দিয়াৰ চেষ্টা কৰিম আৰু তেওঁলোকে মানে আমাৰ ওচৰত চাপক আৰু আমাক কিবা অসুবিধা থাকিলে 1097ত যোগাযোগ কৰক
1: অ'কে ধন্যবাদ আপোনাক দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মানৱ সূৰ্য দাস ডাঙৰীয়াৰ লগতে দীপিকা তালুকদাৰ হালৈ ডাঙৰীয়ানী আপোনালোক আহিলে
2: সুন্দৰকৈ
1: কলে আমাৰ শ্ৰোতাৰ নিশ্চয় কামত আহিব যি অনুষ্ঠান শুনিব কামত আহিব নমস্কাৰ জনাইছোঁ আপোনালোকক
2: নমস্কাৰ বহুত ধন্যবাদ আপোনালোকে
0: হয়

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া দিলীপ দাস।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিবলৈ লৈছো অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব খুজিছো ভূপিন্দৰৰ কণ্ঠৰ এটি গীতেৰে গীতটি লোৱা হৈছে নয়নমণি ছবিৰ পৰা

0: স্বাস্থ্যবান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। আমি লাহে লাহে চিত্ৰগীতৰ শেষাংশলৈ আগবাঢ়িছো। অনুষ্ঠানৰ শেষত শুনো আহক পৰিণাম ছবিৰ দুটি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ

0: পৰিণামছবিৰ দুটি গীতত সেয়া আছিল দীপেন বৰুৱা আৰু নীলিমা খাতুন। আৰু এই গীতেৰেই সামৰিছোঁ আমাৰ আজিৰ চিত্ৰগীত অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে।

মোৰ ঋতুস্মিতা তামুলী। জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। যোৰহাট জিলাত আজি দেশজুৰি আৰম্ভ হোৱা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত জয় শিৱানীয়ে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। 25 মেলৈ চলিবলগীয়া এই বিশেষ সপ্তাহটোত জনজাতীয় লোকসকলৰ বাবে থকা বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান আৰু ধৰতী আৱা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ আঁচনিৰ অধীনৰ সকলো গাঁৱতে বিশেষ হিতাধিকাৰী সম্পৃক্তকৰণ শিবিৰ অনুষ্ঠিত কৰা হ'ব। মাজুলী জিলাতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত সৃষ্টি সিঙৰ উপস্থিতিত দেশজুৰি হ'বলগীয়া এই অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথি পত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। আনহাতে মৰিগাঁও, গোৱালপাৰা, দৰং জিলাতো আজি জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মেলৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। এই অনুসৰি 30 মে পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব বুলি এখন জাননী জাৰি কৰিছে। অৱশ্যে বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়খনত থাকিব লাগিব বুলিও জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। ইতিমধ্যে 2026-27 শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। যিসকল শিক্ষাৰ্থীয়ে দুয়োটা বিষয় ইংৰাজী মাধ্যমত পঢ়িব বিচাৰে তেওঁলোকৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো সাল সলনি কৰাৰ প্ৰয়োজন নহয় বুলিও পৰিষদে জনাইছে। সাম্ভাব্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া উত্তৰ লক্ষীমপুৰ নগৰত জৰুৰীকালীন অনুশীলন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰা জাননী অনুসৰি কাইলৈ সন্ধিয়া 6:15ৰ পৰা 7:15ৰ ভিতৰত এই প্ৰস্তুতিমূলক আখৰা কৰা হ'ব। সেয়েহে এই সময়ছোৱাত বিপদ সংকেত বাজি উঠাৰ লগে লগে সকলো লাইট নুমুৱাই দি পুনৰ চাইৰেন বাজি নুঠালৈকে অঞ্চলটো আন্ধাৰ কৰি ৰাখিবৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। এই প্ৰস্তুতিমূলক আখৰা সফল কৰি তুলিবৰ বাবে জিলা প্ৰশাসনে লক্ষীমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে বুলি ভাৰতীয় তেল নিগম লিমিটেডে আজি প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ গুৱাহাটী ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰববীয়ে আজি এই বিষয়ে সদৰি কৰি কয় যে টাৰ্মিনেল আৰু ডিপুৰ পৰা আৰম্ভ কৰি খুচুৰা বিপণীলৈকে ইন্ধন যোগান প্ৰক্ৰিয়াত কোনো ব্যাঘাত সৃষ্টি হোৱা নাই। প্ৰতিষ্ঠানটোৱে জনসাধাৰণক ইন্ধনৰ নিৰৱিচ্ছিন্ন যোগানৰ বিষয়ত নিশ্চিত হৈ থকাৰ লগতে আতংকিত নহবলৈ আহ্বান জনায়। ওদালগুৰি জিলা কাৰাগাৰত আজি অসম কৰ্কট কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰাবন্দী আৰু জিলা কাৰাগাৰৰ কৰ্মচাৰীসকলৰ বাবে সজাগতা সভা আৰু নিৰীক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডঃ ছৈয়দ ইফতিকাৰ চোভানীয়ে কৰ্কট ৰোগৰ লক্ষণ আৰু সাৱধানতা সম্পৰ্কে বক্তব্য আগবঢ়ায়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্থ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজ মূল্যায়ন কৰা হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন মাজনিশাৰ চিঞৰ। নাটৰ ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এয়া মাজনিশাৰ চিঞৰ।
1: বেগায়া সাগর,
2: আরে ওই উঠ উঠ, যাও এই মোর হাতত ধর।
1: নোৱাৰো, মই নোৱাৰো,
2: কিন্তু ইয়াত আমি এখন টেকো থাকিব নোৱাৰো। পুলিশ মিলিটারি গোটেই অঞ্চল ঘেরি ধরব। এই যাও মোর হাতত ধর।
1: নোৱাৰো,
2: উঠ।
1: নোৱাৰো,
2: রফিক রাজেন বেদান্তহত কোন কেনি গৈছে কব পৰা নাই। বেদান্তর অকনমান ভুলৰ বাবে আমাৰ গোটেই পৰিকল্পনা মাটি হৈ গ'ল। উঠ।
1: মই নোৱাৰো, উঠিব মই নোৱাৰো,
2: কিন্তু এনেকৈ তোক মই এৰি থৈ যাব নোৱাৰো।
1: বিদ্রোহৰ নামত ডকাইতি কৰি, হত্যা কৰি, অপহৰণ কৰি আমি কাৰ কি উপকাৰ কৰিছো কৈ নামোন।
2: এতিয়া এইবোৰ কথা পতাৰ সময় নহয়।
1: তেনেহলে তেনেহলে এইবোৰ কথা শুনাৰ সময় কেতিয়া হ'ব? হ'ব কেতিয়াবা, নহয় মই জানো নহয়। হাইকমাণ্ডৰ নিৰ্দেশ, টকা লাগে, বেংক লুট কৰিব লাগে।
2: সাগৰ,
1: বেংক লুট কৰিবলৈ গৈ আমি কিজানি আজি ৰফিক ৰাজেন বেদান্তক হেৰুৱাই পেলাইছো। হয়তো সিহঁত গুলি খাই মৰিছে, হয়তো হয়তো ধৰা পৰি জেললৈ গৈছে। তালেছো কিয়?
2: মুখ বন্ধ কৰ আৰু মোৰ বুকু চাদুত।
1: অ মোক এৰি দে।
2: অলপ দূৰ গ'লে আমি বৰহোলা গাঁওখন পাম। সেইখিনি পালেই
1: সেইখিনি পালেই কাৰোবাৰ ঘৰত আশ্ৰয় ল'ব পাৰিম, নহয়নে?
2: চাহ সাগৰ, আৰু অলপ সময়ৰ পিছতে ৰাতি পুৱাব। পোহৰ হ'লে আমি যাব নোৱাৰিম। আকৌ কাইলৈ এন্ধাৰলৈকে ক'ৰবাত খপি থাকিব লাগিব। ঐ, তোৰ ভোক লগা নাই?
1: ক'ব নোৱাৰো।
2: তোৰ পিয়াহ লগা নাই?
1: ক'ব নোৱাৰো, মই একো ক'ব নোৱাৰো।
2: একো নোখোৱা নেমেলাকৈ দুটা দিনিয়াত পৰি থাকিব পাৰিবি?
1: মই সেইবোৰ একো ক'ব নোৱাৰো। মই মাথোন ক'ব পাৰোঁ যে মই এতিয়া ইয়াৰ পৰা উঠি যাব নোৱাৰো। তই যাব পাৰ
2: সাগৰ,
1: তই ক'ৰবাত কিবা পাৱ যদি বিচাৰি আন, কাইলৈ দিনটো চলিব পৰাকৈ আনিবি।
2: সাগৰ, সাগৰ।

0: কোৱা ভাইটি, অথনিৰে পৰা চাহ একাপৰ বাবে বুন্দাপৰ দি আছো।
1: অঁ নহয়নো কি, এই তোৰ কানি কাপোৰখিনিও ভৰাবলৈ আছে নহয়। অ পাই, এই সোনকালে সোনকালে আহিবি দেই, বোৱাৰীক বাৰু আনিব নালাগে, এই ঘৰ দুৱাৰ তাই অসুবিধা পাব, কিন্তু তই হ'লে আহি থাকিবি দেই।
0: তই মোৰ সকলো ভাইটি, তোক এৰি বহুদিন মই জানো থাকিব পাৰোঁ? তই মোৰ পিতা, তই মোৰ আই, তই মোৰ গুৰু, তই মোৰ সকলো।
1: মই না,
0: মোক পঢ়োৱাবৰ বাবে তই কিমান দুখ কৰিলি সঁচাকৈ সঁচাকৈ, তই বাৰু মোৰ কাৰণে কি কৰা নাই?
1: তেনেকৈ নকবি অ মইনা, ঢেকীয়া পানী খাৰলি পানীৰে মই মাথোন মুখৰ আগত ভাত এটেপা দিছিলোঁ, বিটিৰ ধনেৰে পঢ়িলি, দয়া মই দয়া, বুজিছ?
0: এতিয়া পিছে মোক তোৰ দয়া লাগে, চাহ কাপোৰ দয়া, ঘড়ী চলি আছে, 11 বজাতে মই ওলাই যাম, অটো ৰিক্সা এখন বিবেকে আনি দিম বুলি কৈছে। আৰু এটা কথা বাইটি, সেই কেৰাণী দাইটিৰ লগত কাজিয়া নকৰিবি, দুষ্ট মানুহ, ময়ো যিহেতু নাথাকিম, ক'ত কি গণ্ডগোল কৰে ঠিক নাই,
1: খং উঠে অ, এই কোনোবাই দেখে বুলিয়ে ঠাইটো ঘৰলৈ মই ৰাতি ক'ত পোৱাল ক'ত নোপোৱালতে ওলাই যাওঁ। কালি লাৰু দুটামান পেলাই থৈ আহিছিলোঁ, কোনোবাই যদি জানে যে তাত মাগুৰ আছে, গোটেইখন নেফানেট নকৰিবনে কচোন, পিছে তাতো গৈ সগুনটো ওলালগৈ, এহ কথাত কথা ওলাই গৈ থাকে, ৰহ মই চাহ পানী এটোপা আনোগৈ।
2: ভালকৈ ধৰ, হাউলি নিদিবি, গোটেই দিনটো ইয়াত লুকাই থাকোঁতে ভূত পিয়াহো পাহৰিলোঁ।
3: অকণমান নমাই দে মই, তই ভাগৰি পৰিছ, মোৰ বিষটো বেছি হৈ আহিছে, দে অকণমান নমাই দে,
2: ৰহ ৰহ চাবি।
3: তোৰ ভাগৰ লাগিছে ইনামো, আমি বহুত পথ আহিলোঁ নহয়নে,
2: সিহঁতে আমাক সতকা ইয়াত বিচাৰি উলিয়াব নোৱাৰে, ঐ চাওঁ ভৰিটো দে, ভালকৈ বেণ্ডেজটো বান্ধি দিওঁ, ৰহ গুলি সোমাই আছে, তেজখিনি বন্ধ কৰিব লাগিব,
3: পাতে পাতে তেজ পৰি আহিছে নেকি,
2: পাতে পাতে তেজ, হা যদি পৰিছে, ঐ যদি সিহঁতে তেজৰ টোপাল অনুসৰণ কৰি আমাক বিচাৰি আহে,
3: চাই নামা মোৰ বাবে তই ধৰা পৰিব নোৱাৰ, তই তই যাকৈ কাম বহুত আছে,
2: সেই কথা তই মোক মনত পেলাই নিদিলেও হ'ব সাগৰ, চাওঁ ভৰিখন ঢিলাকৈ থওঁ, আমাৰ আমাৰ সংগ্ৰামৰ প্ৰয়োজনত যদি মই তোক ইয়াত এনেকৈ এৰি থৈ পলাই যোৱাটো প্ৰয়োজন বুলি ভাবোঁ নিশ্চয় যাম, এই চাওঁ ভৰিটো আৰু অকণমান মেলি দে,
3: বৰ কষ্ট পাইছোঁ, টানিছোঁ কেলেই,
2: দিগদাৰ নকৰ, চা পুলিচ আমাৰ পিছে পিছে আছে, এসময়ৰ আমাৰ সতীৰ্থই সিহঁতক বাট দেখুৱাই দিছে,
3: ইনাম গোটেই কথাখিনি আমি আকৌ এবাৰ ভাবি চাবৰ হ'ল, আমি যে এতিয়া দুৰ্বল হৈ আহিছোঁ, এই সত্য গোপন কৰি কি লাভ, আছে লাভ, যুঁজৰ পথাৰত আমি এনেদৰে কিমান দিন থিয় হৈ থাকিম,
2: তই বাৰে বাৰে এই কথাবোৰ কিয় কৈ আছ,
3: যি অনুভৱ কৰিছোঁ তাকেই কৈছোঁ,
2: মোৰ অনুভৱ হৈছে তোৰ লগতো বিচ্ছেদ হ'বলৈ বোধ কৰোঁ আৰু বেছিদিন নাই, পাকে প্ৰকাৰে তই অস্ত্ৰ এৰি পেলোৱাৰ কথা কৈছ, হা
3: এটা কথা অস্বীকাৰ কৰা ভুল হ'ব যে আমি জানি শুনি নিশ্চিত মৃত্যুমুখলৈ

0: কৈ আছো, ইয়াক আত্মহত্যা বোলে।
1: সংগ্ৰামৰ প্ৰয়োজনত আত্মজা আত্মহত্যা সাধাৰণ নিয়ম।
0: তই মোক কথাখিনিক উপলব্ধি কৰা নাই।
1: তই পৰোক্ষে ক'ব খুজিছ, কিছুদিনৰ কাৰণে আমি হাতৰ বন্দুক ৰজা ঘৰত জমা থওঁ, তাৰপাছত সময় আহিলে তেওঁলোকৰ পৰামৰ্শ লৈ বিপ্লৱ কৰিম।
0: তই মোক ব্যংগ কৰিছ?
1: নাই কৰা। এই পৰিস্থিতিত হয় আমি যুঁজিব লাগিব, নহয় মৰিব লাগিব, তাৰ মাজত অইন কোনো কথা থাকিব নোৱাৰে।
0: কিন্তু আমাৰ এসময়ৰ সতীৰ্থই আজি আমাৰ বিৰুদ্ধে গৈছে কিয়? সেদিন তোক সত্যকামে এই পাতলৈ লৈ আনিছিল, তোৰ আপাজনে তেতিয়া মৃত্যুৰ লগত যুঁজিছিল, তোৰ আম্মাই অসহায় হৈ ঘৰ মাটি বন্ধ কৰি দিছিল, তই সত্যকামৰ লগত ঘৰ এৰি গুচি আহিছিলি। সেই সত্যকামে আজি আমাৰ বিৰুদ্ধে পুলিচক পাত দেখুৱাই দিছে। কিয় এনেকুৱা হৈছে? কিয় হ'ব? ক'ৰবাত আমাৰ ভুল হৈছে, ইনামুল ভুল হৈছে।
1: আমাৰ এচামৰ দোষ সিহঁত আদৰ্শত দৃঢ় নহয়, লক্ষ্যৰ প্ৰতি উচৰ্গিত নহয়।
0: কিয় নহয়? কিয় হ'ব পৰা নাই? কিয় আমাৰ আদৰ্শ?
1: আমাৰ একালৰ সতীৰ্থই আজি আমাৰ এই ধ্বংস বিচাৰিছে।
0: বিচাৰিছে? কিন্তু কিয়? আমিও কি সিহঁতৰ ধ্বংস বিচৰা নাই? ক, নাই বিচৰা? আমি যেনেকৈ ক্ষণে ক্ষণে মৃত্যুৰ আশংকাত সিঁয়ৰি উঠিছোঁ, সিহঁতো সেইদৰে আমাৰ বাবে মৃত্যুৰ আশংকাত। ইনামুল, আমাৰ ক'ৰবাত ভুল হৈছে।
1: মই এতিয়াও সবল, দৃঢ়, আশাবাদী। মোৰ আব্বা যেন নাই, আম্মাৰ এটি কংকাল আছে, ককাইটি মোৰ বাবে বলিয়াৰ দৰে হৈছে। সকলো জানিও মই এই আশা আশাৰে আগবাঢ়িছোঁ, বিপ্লৱৰ বাটেৰে আগবাঢ়িছোঁ।
0: আৱেগিক তই হৈছ,
1: তই হৈছ, তই তোৰ মাৰ কথা ভাবিছ, তই তোৰ লেখাৰ কথা ভাবিছ, তোৰ প্ৰেমিকা লেখাৰ কথা, হয়নে নহয় ক? এইবোৰে তোক দুৰ্বল কৰিছে।
0: এৰা, মই মানুহ।
1: কিন্তু তই সৈনিক, তই বিদ্ৰোহী।
0: কিন্তু মই মানুহ।
1: তই মানুহ হ'বৰ কাৰণে সৈনিক হৈছ, তই এতিয়াও মানুহ হোৱা নাই।
0: মানুহ হৈ মই জন্ম লৈছোঁ, প্ৰথমে মই মানুহ, তাৰপিছত সৈনিক।
1: ভুল কৰিছ, তই ভুল কৰিছ, তোৰ নিজৰ মাজত দ্বন্দ্ব হৈছে।
0: হেৰা হেৰা, মই নিজৰ লগত যুঁজিছোঁ। পুলিচৰ কুকুৰ, তই যা, পলা।
1: ধৰ ধৰ মোৰ গাত, ধৰ
0: মোক এৰি দে, তই পলা, মই নোৱাৰো।
2: হে দয়াময়, কোন?
0: দুৱাৰখন খোলকচোন, হেৰি দুৱাৰখন খোলকচোন।
2: কোন?
0: মইহে।
2: কোন মই?
0: মই অজৰ বন্ধু।
2: মইনাৰ বন্ধু? ৰবা,
0: দুৱাৰখন বন্ধ কৰি দিয়ক।
2: কোন তুমিহে?
0: পানী গ্লাছ দিয়কচোন, মই অজৰ বন্ধু, কলেজত একেলগে পঢ়িছিলোঁ। পানী গ্লাছ, পানী গ্লাছ, বিয়াহত পানী।
2: ৰবা দেই, বহাচোন বহা, এয়া ঘটিতে পানী আছে
0: দিয়ক।
2: তোমাৰ নামটো কি বোপাই?
0: মোৰ নাম হেৰি বাইদেউ, ৰ'ব। অনন্ত, অনন্ত যে অনন্ত। মোক কিবা এটা খাবলৈ দিব, ভোক লাগিছে।
2: তুমি এনেকুৱাখন কৰিছা কিয়?
0: বহুত কথা বাইদেউ, বহুত কথা, বৰ কষ্ট পালোঁ। মানে অজক লগ পাবলৈ আহিছিলোঁ, বাছখনৰ এক্সিডেণ্ট হ'ল। মানে বাইদেউ কিবা এটা হ'ল, পৰি গ'ল। নহয় নহয় বাইদেউ, খুন্দা মাৰিলে।
2: মই ক'তে মৰো? তাৰপিছত?
0: মোৰ বৰ ভোক লাগিছে বাইদেউ, আগতে কিবা এটা খাবলৈ দিয়ক, তাৰপিছত মই এই মাটিতে পৰি থাকিম।
2: ৰাতি ৰাতি ইয়াত থাকিবি? জেগা নাই বোপাই, আলহী ৰাখিবলৈ মোৰ জেগা নাই।
0: বাইদেউ মোক অজয় বুলি ভাবিব নোৱাৰে, অজয় যদি মোৰ নিচিনা বিপদত পৰে।
2: মই না কথা কৈ মোৰ মনটো খেলি মেলি কৰি নিদিবি অ বোপাই।
0: মই কেনিও যাব নোৱাৰো, মোক কটিয়াই খুলিয়াই পঠিয়ালো নোৱাৰো।
2: কিন্তু মইতো শুৱাম ক'ত?
0: সেই মাটিত, সেই মাটিত। ঘৰৰ মজিয়া ভালেমান দিন গছকা নাই বাইদেউ, গছৰ তল, নৈ পালি, পাহাৰত ঘূৰি ঘূৰি তিনিটা বছৰ কটালোঁ। আজি মই নিশ্চিন্ত মনে খুম, ঘৰৰ মজিয়াত খুম।

0: হে হৰি, মই কতে মৰো? এ কি হৈছে ভৰিটোত? কাপোৰ বন্ধা আছে, কাপোৰৰ ওপৰত তেজ। এ বাছৰ খুন্দাত হল নেকি? এই কাপোৰৰ বান্ধটো খুলি দিলে মই চেঙাটোলৈ অকণমান দিব পাৰো। ভূপাই হে নমৰ হেৰৌ নমৰ, এইবোৰ কটা কুটা আমাৰ হৈয়ে থাকে। মাছ মাৰি পাইছ ভৰি ঠোলে পিন্ধে, পানীৰ তলত কত কি থাকে, কিমান কাটে।
1: বৰ ভোক লাগিছে।
0: এই ঘৰখনত তেনেকৈ আলহীক খুৱাব পৰাকৈ একো নাই অ ভূপাই। এই কৰকৰা দুটামান চৰুতে আছে, দুপৰৰ ভাত, ৰাতি মই আৰু নেখালোঁ।
1: হ'ব হ'ব বাইদেউ, মোৰ বাবে সেয়াই অমৃত হ'ব।
0: এই তুই আচলতে হৈছে কি?
1: ক'ব নোৱাৰো, মই একো ক'ব নোৱাৰো। যি সংকল্প লৈ মই এই ভয়ংকৰ বাটত খোজ দিছোঁ, সেই বাট কি সঠিক বাট, মোৰ ভয় লাগিছে।
0: এই ভ্ৰম বকাৰ নিচিনা কৰিছে দেখোন।
1: সঠিক পদ কোনটো? সত্য অহিংসা নে অস্ত্ৰ? সত্য সাগৰ দত্ত নে হীনামূল?
0: তই ক'ৰবাত ভাং চাং খাই আহিছ যেন পাইছো। এই যে কলি কিবা সাগৰ দত্ত নে কি?
1: বুজিছে বাইদেউ, মা দেউতাই মোক সাগৰ বুলি মাতিছিল। সাগৰ বিশাল, গম্ভীৰ, চঞ্চল, উন্মাদ, সুন্দৰ, আনন্দ, বিষাদ, হাঁহি, কান্দোন, উত্তাল।
0: তাৰ মানে তোৰ মূৰটো গ'ল, মই তোক ৰাখিব নোৱাৰো দেই ভূপাই।
1: অ বাইদেউ, আপুনি মাথোন কথা পাতিছে, ভোকত মোৰ দিয়ত যাওঁ যাওঁ অৱস্থা, গুলি লগা ভৰিটোৰ বিষ।
0: গুলি? ভৰিটো গুলি লাগিল? হৰি,
1: পুলিচৰ বাইদেউ, পুলিচৰ গুলি লাগিছে।
0: ডকাই, এই মোৰ ঘৰত তই থাকিব নোৱাৰ দেই ভূপাই, মই এতিয়া চিঞৰি দিম।
1: মই মানুহ মাৰিছো চাৰিটা মানুহ, চাৰিবাৰ। ভিতৰলৈ বোলক
0: তই যে কৈছিলি তই মইনাৰ বন্ধু বুলি।
1: ভয় নকৰিব বাইদেউ, মই আপোনালৈ গুলি নচলাওঁ।

0: আজি দেখোন অফিচৰ পৰা হ'লে বহুত দেৰি কৰিলা।
1: কাম আছিল।
0: গোটেইবোৰ কাম তুমিয়ে কৰিব লাগে নেকি? ৰাতিপুৱা কি প্ৰগ্ৰেম কৰিছিলা? মায়াজী মতা নাছিল? আমি 4 বজাতে যাম বুলি কোৱা নাছিলো?
1: সময় নহ'ল।
0: অলপ আগতে পাপাই ফোন কৰিছিল।
1: অফিচৰ পৰা ময়ো ফোন কৰি জনাই দিছো যে আজি যোৱা নহ'ব।
0: কিয়?
1: এতিয়াও ওলাই যাবলৈ মন যোৱা নাই।
0: এইবাৰ তুমি তোমাৰ গাঁৱৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছত কিবা ভাবি থকা হৈছা, কি হৈছেনো?
1: কৈছিলোৱে দেখোন, বাইদেউক অকলে গাঁৱৰ ঘৰখনত এৰি আহি ভাল লগা নাই। লিজা, তাইকো ইয়ালৈ লৈ অহাৰ কথা ভাবিছো।
0: ইয়ালৈ মানে?
1: ইয়ালৈ মানে ইয়ালৈ, অন্য কি বেলেগ মানে আছেন?
0: আরে, তোমাৰ বাইদেউৰাক ইয়াত আনি ৰাখিবাহি, তুমি বলিয়া হৈছা নেকি? এই সৰু ঘৰটোত
1: অসুবিধা হ'ব।
0: হ'ব, মোৰ সুবিধা অসুবিধাৰ কথা বাৰু এৰি দিবি, তেখেতৰ নিজৰে অসুবিধা হ'ব। হেৰা, কেৱল আবেগতে কিছুমান কাম নকৰিবাচোন।
1: লিজা, মোৰ বাইদেউৰ সুবিধা অসুবিধাৰ কথা মই তোমাতকৈ যে বেছি বুজি পাওঁ সেই কথা ক'ব লাগিব নেকি? চাওঁ, পানী গিলাচ দিয়াচোন।
2: সময় যদি দয়া কৰে এনেকুৱা এটা জলপান আৰু জাতিলাও বিলাহীৰে ৰন্ধা মাছৰ টেঙাকণ আকৌ খাবলৈ আহিম বাইদেউ।
3: মই নাই, বুজিছ, মই যিহকে দিওঁ তাকেই তৃপ্তি দেখায়।
2: অজয়ক তুমি খুব মৰম কৰা নহয়নে বাইদেউ?
3: মই দেখোন কৈছোৱে, তাৰ বাহিৰে মোৰনো আৰু আছে কোন?
2: মোৰ কথা তোমাৰ মনত থাকিবনে বাৰু?

0: থাকিবতো। এ ভৰিত সেই ঘাঁহ টুকুৰা লৈ আজি সাদিন আগতে তই ৰাতিখন যেনেকৈহে ওলাইছিলি, আৰু সেই সৰু বন্দুকটো দেখুৱাই মোক যেনেকৈহে ভয় দেখুৱাইছিলি। তাৰপিছত কেঁচুৱাই মাকৰ ওচৰত কন্দাৰ দৰে যেনেকৈহে কান্দিছিলি, সেইবোৰ কথা মনত নপৰাকৈ থাকিব দে।
1: চেঙাতেল দিদি, তুমি মোক ঘাঁহ টুকুৰা শুকুৱাই দিলা, আজি এতিয়া মই যাবলৈ ওলাব পৰা হ'লো। কিন্তু যোৱাৰ আগতে এষাৰ সঁচা কথা কৈ যাব খুজিছোঁ বাইদেউ, অজয়ক মই চিনি নাপাওঁ।
0: হে, কি ক'লি?
1: অঁ, আমি সমবিশেষে মিছা কথা ক'বলগীয়া হয়, দুখ মই জানি শুনি কৰিছোঁ। তোমাৰ অভিশাপো মোৰ আশীৰ্বাদ হ'ব, অভিশাপকে দিয়া বাইদেউ।
0: মই তোৰ কথা বুজা নাই, মাথোন বুজিছোঁ তই কিবা এটা বিচাৰি ফুৰিছ, তোৰ মংগল হওক। হু, এই ইয়াতে তামোল দুখনমান বান্ধি দিছোঁ ল
1: বাইদেউ।
0: হৰি হৰি, এই মোকনো সেৱা কৰিব লাগেনে? উপায়
1: মই আহোঁ বাইদেউ। হা, পুলিচ খৰখেৰা কৰিছে।
0: পুলিচ চাম, দুৱাৰ খোল খোল খোল, এই মই গৈ সিহঁতক ক'ম বোলো তই বৰ ভাল ল'ৰা।
1: দুৱাৰ নুখুলিবা।
0: এ খোল অ,
1: নুখুলিবা।
2: সেইফালে
0: তই কি কৰ? সেইফালে উঠিছ কিয়? আপোনালোকে কি চাই চাওক,
3: মানুহটো কলৈ গ'ল?
0: আছিল সোঁফালে দিয়ে গ'লগে। পাপা আহিছা?
4: অজয় ক'ত?
0: হেয়া পাপা আহিছে। কি হ'ল পাপা, তোমাক অলপ বেলেগ যেন লাগিছে দেখোন, ক'ৰবাত কিবা গণ্ডগোল হৈছে নেকি?
4: অ' পাপা, শুনা অজয়, এইমাত্ৰ এটা মেছেজ পালোঁ, কালি নিশা তোমাৰ বাইদেউ এটাক এৰেষ্ট কৰি থানালৈ নিছে।
3: কি?
4: অঁ, সাগৰ দত্ত নামৰ এক্সট্ৰিমিষ্ট এটাক।
3: আপুনি কি কৈছে পাপা?
0: অ' গড,
4: মই ইতিমধ্যে বকুল থানা এছপিক ফোনেৰে জনাই দিছোঁ, তেখেতক যেন কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে। কেছটোৰ ডিটেইলছ অৱশ্যে মই পোৱা নাই, আমাৰ ইয়াৰ কেছ হোৱা হ'লে মই জামিনৰ ব্যৱস্থা কৰিব পাৰিলোহেঁতেন। বাৰু, যিখিনি পাৰোঁ মই কৰিম।
3: মই এতিয়াই যাম পাপা, গাঁৱলৈ যাম।
4: তুমি ইম'চনেল নহ'বা, ছিনিয়ৰ এছ পি হিচাপে ৰাজ্যখনৰ সকলোৱে মোক মানে, যি কৰিব লাগে মই কৰিম।
0: কি সাংঘাতিক কথা
3: পাপা, মই টেক্সি এখন এখন লৈ এতিয়া যামগৈ, এতিয়াই।
0: কিন্তু পাপাই
3: মোক একো বুজাবলৈ চেষ্টা নকৰিবা, বাইদেউক উলিয়াই আনিব নোৱাৰালৈকে মই ঘূৰি নাহোঁ।
4: কিন্তু তুমি এজন ৰেছপনচিবল অফিচাৰ, এনেকৈ
3: বাইদেউতকৈ মোৰ চাকৰি ডাঙৰ নহয় পাপা।
0: কিন্তু বাইদেউ, ইমান এটা সাংঘাতিক কাম কৰিব নালাগিছিল।
3: কি কাম, কি সাংঘাতিক কাম কৰিলে? বাইদেউ উগ্ৰবাদী, সেইটোকে তুমি ক'ব খোজা? মোৰ বাইদেউ সহজ সৰল গাঁৱৰ মানুহ, ৰাজনীতি বুজি নাপায়, বিদ্ৰোহী কূট কৌশল বুজি নাপায়।
4: মস্কিল হ'ল সেইটোৱেই, গাঁৱৰ মানুহৰ সৰলতাৰ সুযোগ লৈ সিহঁতে সকলোৰে দুৰ্গতি আনিছে।
3: মই আহোঁ পাপা।
4: অজয়,
5: এতিয়া দেখিলি নহয় কণ, সেইজনীৰ স্বভাৱৰ কথা গম পালি নহয়? আৰু ডেকা ল'ৰা এটা আনি এসপ্তাহ ৰাখিলেহি, তাইৰ কাৰণে গাঁৱত আহি পুলিচ সোমালহি।
6: দাইটি, আমাৰো কেতিয়া কেনেকৈ লতি ঘটি হয় ঠিক নাই দেই, দেশৰ অৱস্থা বেয়া।
5: এই আচলতে তাইৰ স্বভাৱ বেয়া, মই মেল চপোৱাৰ কথা ভাবিছো বুজিছ, তাইক এঘৰীয়া কৰিব লাগে, এনেকুৱা স্বভাৱৰ কাৰণেই তাই ফুলতে বাঢ়ি হ'ল বুজিছ।
6: তেনেকৈ ক'ব নাপায় নহয় দাইটি।
5: কিয় নাপায়, কিয় নাপায়, কম অপমান কৰিলে নে মোকেই কচোনে? ভালক বুলি মই তাইৰ হক চিন্তা কৰিছিলো, ওলোটাই তাই দেখিলি, দেখিলি ঈশ্বৰৰ বিচাৰ দেখিলি।
6: এইবিলাক কথাৰ মাজলৈ আকৌ ঈশ্বৰক নোৱানে কিয় হে দাইটি? অ, মই পিছে আহোঁহে।
5: হেল্ল' শুন শুন, মেল

0: মৃত্যু মই চপাম দেই কণ কৈ থলো।
1: লাভ একো নহব দাইটি।
0: কিয়
1: ভায়েকে আহি সুভদ্ৰাৰ থানাৰ পৰা মোক ওলাই নগাঁও নিজৰ লগলৈ লৈ গ'ল। এতিয়াও দং ঘৰটোহে আছে।
0: কি কলি সুভদ্ৰা ইয়াত নাই?
1: ভায়েকৰ লগত গ'ল।
2: তই মন মাৰি নাথাকিবি বুইছ ভাইটি, যি হ'ল হৈ গ'ল, এইবোৰ কথা তই বুজি নাপাও। চাৰিওফালে খেলি মেলি হৈছে। গাঁৱৰ ঘৰত অকলে থাকিলে তোৰ মন বেয়া লাগে বুলি মই তোক ইয়ালৈ লৈ আনিলোঁ, অথচ তই মন বেয়া কৰি আছ। ইয়াত তোৰ কিবা অসুবিধা হৈছে নেকি?
3: বৰ সুখত আছো মই না, বৰ সুখেৰে আছো। বন বুলিবলৈ গোটা এগছো নাই, খাইছো আৰু শুইছো।
2: চা ভাইটি, গাঁৱত সেই কেৰেণীয়ে তোক জুলুম কৰি থাকিব। ইয়াৰোপৰি আকৌ যদি কিবা অঘটন ঘটে, আকৌ যদি ৰাতি বিয়লি কোনোবা আহি ঘৰ সোমাইহি, তেতিয়া মোৰ অৱস্থাটো কি হ'ব ভাবি চাচোন।
3: মই কি দোষ কৰিছিলোঁ? মোক সিহঁতে কিয় নিছিল? পুলিচ দেখুৱাবলৈ আহিছে, মোক পেৰি পেৰি সুধিছে ল'ৰাটো আৰু তাৰ লগৰবিলাকৰ বিষয়ে মই কি জানো। পুলিচ দেখুৱাইছে।
4: পুলিচে নিজৰ কাম কৰিছে।
3: তুমি ফেক কৰি নামাতিবা হে, পুলিচে নিজৰ কাম কৰিছে। দেখিছোঁ দিয়া কিডাল নিজৰ কাম কৰিছে। দেউতাৰ পুলিচ বাবে তোমাৰ গাত লাগিছে হ'ব পাৰে।
2: আহা, তই মনে মনে থাকচোন ভাইটি, লিজাৰ দেউতাক নোহোৱা হ'লে তোক মোকোলাই অনাই দিগদাৰ হ'লহেঁতেন, আৰু লিজাৰ দেউতাক থাকে ইয়াত, তোক বেয়া ব্যৱহাৰ কৰাবোৰ হ'ল।
3: থ ইয়াৰ পুলিচ তাৰ পুলিচ বুলি কোনো বেলেগ কথা নাই দেই। ডিব্ৰুগড় ফেটিসাপ আৰু এইখন ঠাই ফেটিসাপৰ মাজত কিহৰ ভেদটো আছে অ সাপ সাপে?
2: ৰচোন ভাইটি, অ ভাইটি মোৰ কথা শুনচোন,
4: খঙেৰে ভিতৰ সোমাল দেখোন।
2: মনটো তাই বেয়া হৈ আছে লিজা, তাই মনটো বুজিবলৈ চেষ্টা কৰিব।
4: মই তাক দুবাৰ ঘৰলৈ পঠিয়াইছো।
3: এই বৰ লেতেৰা ল'ৰাহে, চোৱা নিকা একো নাই, এই বাঢ়ি চোৱাখিনি চুই সি বাৰু গাটো তিয়াব নালাগেনে? তোমাৰো দেখিছো বোৱাৰী, নিয়ম কাৰণ একো নাই দেই।
4: আমি এনেকৈয়ে চলো বাইদেউ।
5: লিজা, লিজা,
2: লিজা চাওঁ তোমাৰ হাতত পাঁচটকীয়া নোট দুখন হ'বনে? অ কি হ'ল বাইদেউ, এতিয়া ইয়াত মন বহিছেনে?
3: ভাল লগা নাই অ, এই কথা কাণ্ডবোৰ ভাল পোৱা নাই, এই কিবা সজা এটাৰ ভিতৰত সোমাই থকা যেনহে লাগিছে।
2: তই এটা কাম কৰিবি বুইছ বাইদেউ, বাবুলকে লগত লৈ বাটে বাটে অলপ ফুৰিবি, ভাল লাগিব।
3: নোৱাৰো দেই, এই বাট ঘাটবোৰ কিবা একে একে লাগে, তে ধাৰ বাট উৱা দিহে নাপাওঁ। কালি অকণমান এনেই সৌখিন্যকে ওলাই গৈছিলো নহয়, তাতে খেলি মেলি লাগি গ'ল।
2: সেইকাৰণে মই তোক বাবুলক লগত লৈ যাবলৈ কৈছো।
4: সেয়া পাঁচটকীয়া এখনহে আছে, এয়া দুটকীয়া দুখন।
2: হ'ব দিয়া হ'ব দিয়া, বুইছালি যা বাইদেৱে ইয়াত মুকলি পথাৰ নৈ বিল বিচাৰি নাপায় বেয়া পাইছে। বাবুলক ক'বা বাইদেউক মহামায়া বিলৰ ফালে লৈ যাব, অকণমান মুকলি বতাহ পাওঁ।
4: বিল দেখি মাছ মাৰিবলৈ নামি নগ'লেই হয়, আমাৰ মান সন্মানৰ কথা আছেতো।
3: চালানী মাছ খাই মোৰ হ'লে কিবা সেই ৰবৰ চুবোৱাৰ দৰেহে লাগে দেই। বাবুলক ঔটেঙা আনিবলৈ কৈছিলো, ৰচোন ৰ কি আনিছে মই চাই আহোঁগৈ।
2: লিজা, বাইদেউক মাছ মৰা কথাৰে তুমি হাঁহিলা, মান সন্মানৰ কথা ক'লা, কিন্তু এটা কথা মনত ৰাখিবা যে বাইদেৱে মাছ মাৰি মাছ বেচা পইচাৰেহে মই আজি এই অৱস্থালৈ আহিছোঁ, কথাষাৰ মনত ৰাখিলে ভাল পাম।
6: লেখা,
7: হা তুমি
6: লেখা, এই চুৰি পৰত অকলে অকলে তুমি?
7: বিশ্বাস কৰা, তোমাৰ কথাই ভাবি আছিলো, কিন্তু তুমি ইয়াত?
6: পলৰীয়া অঘৰী জীৱন য'তে ত'তে ওলাব পাৰে।
7: আজি তুমি মোক এটা কথা ক'ব লাগিব।
6: কেৱল প্ৰেমৰ কথা নুসুধিবা, আমাৰ যৌৱন আছে প্ৰেম নাই, হৃদয় আছে স্নেহ নাই, ভাষা আছে প্ৰকাশ নাই।
7: মুখামি এৰা সাগৰ, টুলুঙা নাৱত উঠি ধুমুহাত উত্তাল হৈ পৰা সাগৰ পাৰ হ'বলৈ চেষ্টা নকৰিবা। এবাৰ তুমি তোমাৰ পৰিয়ালটোৰ কথা ভাবা, মোৰ কথা ভাবা, মই কিয় এই নিৰ্জনতা বিচাৰি ইয়াত বহি আছোঁ, এবাৰ এবাৰ সেই কথা ভাবা।
6: মোক দুৰ্বল নকৰিবা লেখা।
7: মই জানিছিলোঁ তুমি মোৰ ওচৰলৈ এদিন আহিবা, আহিবই লাগিব, কাৰণ তুমি হৃদয় থকা মানুহ।
6: বিপ্লৱী দৃঢ়তাৰ উমান তুমি পোৱা নাই লেখা,

0: লোকে হত্যা কৰিছা, নিৰ্বিচাৰ হত্যা, অপহৰণ কৰিছা। নিৰ্দোষ মানুহে তোমালোকৰ বাবে জিহাটো ভুগিছে। বন্দুক দেখুৱাই তোমালোকে ত্ৰাসৰ সৃষ্টি কৰি জনসমৰ্থন লভিছোঁ বুলি গৌৰৱ কৰিছা। যি তোমালোকৰ বাটেদি যাব নোখোজে বা তোমালোকৰ বিৰোধিতা কৰিছে তাক গুলিয়াই দিছা। ইহে কি বিপ্লৱ?
1: তুমি জানি থোৱা যে আমিও অপহৃত। আই বোপাই প্ৰিয়সীৰ পৰা আমাক অপহৰণ কৰা নাই?
0: ডাঙৰ ডাঙৰ কথা মই নাজানো, কিন্তু এটা কথা মই সজোৰে ক'ব খোজোঁ। উদ্দেশ্য তোমালোকৰ যিমানে সৎ নহওক কিয়, বাট তোমালোকৰ শুদ্ধ নহয়।
1: তুমি ভাবিছা তোমাৰ কথা শুনি মই মোৰ আদৰ্শৰ বাটত দুৰ্বল হৈ পৰিম?
0: আদৰ্শ বুলিও তোমালোকৰ কিবা কথা আছে নেকি?
1: যুঁজত শত্ৰু সেনাক হত্যা কৰিব পৰাৰ নাম বীৰত্ব।
0: নিৰস্ত্ৰজনক হত্যা কৰাজনক বীৰ্ণু বোলে, বোলে কাপুৰুষ।
1: ৰাখ,
0: গুলিয়াবা, মাৰা তোমাৰ বন্দুকৰ গুলিটো, মাৰা মোৰ বুকুত, পাৰিবা? নোৱাৰা, কাৰণ মোৰ প্ৰতি তোমাৰ ভালপোৱা আছে, মই তোমাৰ হৃদয়ৰ আপোন। তুমি তোমাৰ আপোনজনক হত্যা কৰিব নোৱাৰা, কিন্তু আনৰ বুকুৰ পৰা আপোনজনক কাঢ়ি নিব পৰা নিৰ্মমভাৱে, ইয়াৰ নামেই বিপ্লৱ, নহয় আদৰ্শ বিপ্লৱ? বাহ বাহ,
1: প্লিজ প্লিজ লেখা, তুমি মনে মনে থাকা।
0: যদি মনে মনে নাথাকো, মনে মনে থকাৰ সময় পাৰ হৈ গ'ল। বন্দুকৰ ট্ৰিগাৰ টিপি সকলোৰে মুখ বন্ধ কৰিব পাৰিম বুলি যদি ভাবিছা, ভুলকৈ ভাবিছা।
1: মনে মনে থাকা, কোনোবা আহিছে, মই আহিলোঁ।
0: শুনা শুনা মোৰ কথা।
2: নক'বা আৰু, ঘৰতে সোমাই সোমাই আমনি লাগিলে, বোলো বাবুলক লগত লৈ অকণমান বাট পথবোৰে চাই আহোঁগৈ।
0: কোন বাবুল?
2: বন কৰা ল'ৰাহে, মোৰ ভাইটো থাকে নহয় ইয়াত, হাকিম। তাৰ ঘৰলৈ আহিলোঁ, বৰ বেয়াহে, টাউনত বৰ বেয়া, সেইবাবে তাক বোলো বলচোন এই ক'ৰবাত নৈ বিল জান জুৰি আছেনে নাই চাই আহোঁগৈ। গাঁৱৰ মানুহ বুজিছা, সেইবোৰ নেদেখিলে থাকিবই নোৱাৰোঁ। এই জুৰিটোত মাছ আছেনে বাৰু?
0: ক'ব নোৱাৰোঁ।
2: এ কিনো ক'ব পাৰাহে, ৰ'বা, মই নিজেই চালেই গম পাম নহয়, ৰ'বা।
0: সেইফালে নাযাব, এইকেইদিন বৰষুণ পৰি মাটি কোমল হৈ আছে। মই কি কৰোঁ? সাগৰ সাগৰ, মানুহ এগৰাকী জানটোত পৰি গৈছে, পাৰৰ মাটি খহি গ'ল, তুলি আনা, মাজলৈ গুচি যাব, তললৈ সোমাই গৈছে
3: সাগৰ। কথাবোৰ ভালকে নোকোৱা কিয়?
4: আৰুনো ভালকে ক'বলৈ কি আছে? বাবুলক লগত লৈ বাইদেউখিনি পৰা ওলাই গৈছিল। বাবুলে আমাৰ বাইজনীৰ ঘৰত সোমাই তাইনো যোৱা দুদিন কিয় কামলৈ অহা নাই খবৰ কৰিবলৈ গৈছিল। তেনেতে বাট পথ ভুল কৰিয়ে নেকি বাইদেউ কেনিবা গ'ল?
3: কি বাবুল, আ বাবুল,
4: সি বাইদেউক বিচাৰি আকৌ গৈছে।
3: ৰ'বা মই যাওঁ।
4: তুমি কি নিযোৱা?
3: আহা কৈছোৱে দেখোন, বাইদেউক বিচাৰি।
4: পাপাৰ জীপ যেন লাগিছে। হয় হয়, সেয়া পাপা। আৰু আৰু
3: কি হ'ল?
4: চোৱাচোন চোৱা।
3: পাপা কি হৈছে? লগত ইমানবোৰ চিপাহী চন্তৰি লৈ
5: এতিয়া মই যি যোৱাই ঘৰলৈ অহা নাই। সাগৰ দত্ত ক'ত?
3: সাগৰ দত্ত
4: মানে পাপা সেই এক্সট্ৰিমিষ্টটো?
5: মই দুখ পাইছোঁ, মোৰ যি যোৱাৰ ঘৰ চিপাহীৰে সেৱা কৰিবলগীয়া হ'ল। সাগৰ দত্তৰ প্ৰেমিকা লেখাক এৰেষ্ট কৰা হৈছে, তাইৰ মুখে গম পালোঁ তোমাৰ বাইদেউক সাগৰ দত্তই লগত লৈ এইফালে আহিছে।
3: মোৰ ইয়াত কোনো সাগৰ দত্ত নাই।
5: অজয়, এদিন থানাৰ পৰা তোমাৰ বাইদেউক আনিবলৈ মই আগভাগ লৈছিলোঁ। আজি এই সত্যত উপনীত হৈছোহি যে তোমাৰ বাইদেউৰ লগত সাগৰ দত্তৰ এটি সম্পৰ্ক আছে।
3: হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে।
5: মাতা তোমাৰ বাইদেউৰ,
3: কিন্তু তাই এতিয়া ঘৰত নাই।
2: কি হ'ল এই আটাইবোৰ দেখোন বজপাত পৰা মানুহৰ দৰে থৰ, বাহিৰত সেইগাল পুলিচ। অ চাচোন চা, কাপোৰ সাজ তেনেই লেতেৰা হ'ল, বোকা লাগিলে, এ সলাই আহোঁ, তিতিলে গোটেইখন।
3: বাইটি, তই সাগৰ দত্তক চিনি পাৱ?
2: অ তাৰ নাম অনন্তহে, তহঁতবোৰে সাগৰ সাগৰ কিয় বোল?
5: চকু
2: ৰঙা কৰি কথা নুসুধিব দেই, পুলিচ দেখ।
5: মই সুধিছো সাগৰ দত্ত ক'ত?
2: মোৰ কাষলতিৰ তলত কথা সোধা।

0: ৰঞ্জ পাচোন,
1: আপুনি ক'বলৈ নকয়। সাগৰ দত্তকত তাই কেনেকৈ জানিব? অজয়, মোক মোৰ কাম কৰিবলৈ দিয়া। তুমি ক'ব খোজা নেকি যে তোমাৰ বাইদেউৰে পৰিকল্পিতভাৱে সাগৰ দত্তক লগ পোৱা নাই?
2: পৰিকল্পিতভাৱে মানে?
0: জোকা নল'ব দেই, মুখ মোৰ বেয়া, ভোহাৰি পেলাম, মিটিৰ চিটিৰ নেমানিম।
1: আপুনি ইয়াৰ আগতে কেতিয়াবা এনেকৈ ওলাই গৈছিল?
0: বাট ঘাটকে চিনি নাপাওঁ।
1: আজি হঠাৎ ওলাই যাবলৈ মন গ'ল কিয়?
0: মন গ'ল গ'ল
1: আৰু। আৰু আজিহে সাগৰ দত্ত আপোনাৰ ওচৰ পালেহি? বাহ, কি নাটক!
0: পেংলাই নকৰিব দেই।
1: আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক।
2: ক বাইদেউ, ক, কিবা যদি জান কৈ দে।
1: মই জানো, ইমান সহজে নকয়।
2: কৈ দে, কৈ দে, কৈ নিদিলে তোক মই
0: মই না, তই মোক মাৰি পেলাবি নেকি? হা, মাৰি পেলা, পুলিচৰ হাতত মৰাতকৈ তোৰ হাতত মৰিলে সৰগলৈ যাব পাৰিম। মাৰ অ বোপাৰ, মাৰ, মাৰ, মোক মাৰি পেলা, মোক মাৰি পেলা।
3: এই তোৰ সেই সিদ্ধান্ত
4: এৰা,
3: কিন্তু মনত ৰাখিবি যে জীৱনৰ শেষ দিনলৈকে যুঁজ কৰিবৰ কাৰণে শপত খাইছিলি।
4: শত্ৰুৰ লগত যুঁজ মই এতিয়াও দিছোঁ, যুঁজি যাম, কিন্তু অনাহকতে হত্যা অপহৰণ লুট কৰিবলৈ মই যাব নোৱাৰোঁ। এছপিক ঠাণ্ডা কৰিবলৈ তহঁতে অজয়ক অপহৰণ কৰিবলৈ মোক আদেশ দিছ। কি দুখ কৰিলে অজয়ে, কি দুখ কৰিলে লিজাই, কি দুখ কৰিলে সেই সহজ সৰল বায়েকজনী?
3: কোনো যুক্তি, কোনো প্ৰতিবাদ নালাগে, সমৰ ক্ষেত্ৰত সৈনিকে মাথোন আদেশ পালন কৰে। শুন, তই তোৰ দায়িত্ব পালন কৰিব লাগিব, যথাস্থানত গাড়ী সাজু থাকিব, তই নিৰ্দেশমতে কাম কৰিব লাগিব।
4: যদি সেই কাম নকৰোঁ, অকস্মাতে তহঁতে এনেকুৱা একোটা পৰিকল্পনাৰে?
3: মনত ৰাখিবি, লেখা এতিয়া জেলত, তাদাত বন্দী, এছ পি হাজৰিকাৰ ওচৰত আমি পণবন্দী ৰাখিম তেওঁৰ জোঁৱা একক। আমাৰ দাবী হ'ব লেখা প্ৰমুখ্যে আমাৰ সংগঠনৰ পাঁচজন বন্দীক মুকলি কৰি দিব লাগিব। লেখা মুকলি হৈ অহা তই নিবিচাৰ?
4: তই তই ঘীণ লগা কৌশল খটুৱাইছ ইনামোল, লেখাৰ কথাৰে তই মোক বিপথে নিব খুজিছ। অঁ, প্ৰয়োজনত মই চাৰেণ্ডাৰ কৰিম, কিন্তু মোৰ আত্মীয় সঞ্জন কিংবা প্ৰেমিকাৰ মুক্তিৰ বিনিময়ত নহয়। জীৱনটোক অপমৃত্যুৰ পৰা ৰক্ষা কৰিব খুজিছোঁ মই, যথাৰ্থ আদৰ্শ আৰু ত্যাগৰ বাটেৰে গৈ বৰ্বৰ শক্তিৰ সন্মুখীন হ'ব পৰাকৈ মই শক্তি গোটাব খুজিছোঁ।
3: সাগৰ, বহুত নিশা আমি দুয়োটাই দুৰ্গম বাটৰ লগৰীয়া আছিলোঁ, একেখন কাঁহীৰ ভাত দুয়োটাই খাইছিলোঁ। তই হিন্দু নাছিলি, মই মুছলমান নাছিলোঁ, আমি মানুহ আছিলোঁ, কিন্তু বুজিছোঁ তই বাটৰ পৰা পিছল খাইছ।
4: ইনামোল, মোক এটা কথাৰ উত্তৰ দে, মধ্যবিত্তৰ ভোক লালসৰ পৰা আমি মুক্ত হ'ব পাৰিছোঁ? ক
3: সাগৰ।
4: নাই পৰা, আমাৰ নেতাই চৌখিন জীৱন যাপন কৰিছে, আমি আমাৰ সতীৰ্থ হেৰুৱাইছোঁ, দিনে দিনে একোটি যৌৱন হেৰাইছে। স্বীকাৰ কৰ ইনামোল, স্বীকাৰ কৰ, ক'ৰবাত ক'ৰবাত আমাৰ ভুল হৈছে, কথাবোৰ ভুলি আহিছা।
3: প্ৰয়োজন বোধ কৰা নাই, আমি প্ৰচণ্ড শক্তিৰে শত্ৰুক আক্ৰমণ কৰিব লাগিব, সেয়াই শেষ কথা।
4: কৌশিলম্ফ জম্ফ অৰ্থহীন চিঞৰ বাখৰ। ইনামোল, ইনামোল, বল বল, আমি অস্ত্ৰ এৰি মানুহৰ মাজলৈ যাওঁ, তেওঁলোকে কি বিচাৰে তাৰ বুজ লওঁ, আবেগেৰে নহয় যুক্তিৰ কথা শুনো।
3: স্পষ্টভাৱে ক, তোৰ সিদ্ধান্ত কি?
4: মোৰ আবেগ, মোৰ অনুভূতি, মোৰ যুক্তিখিনি বুজিবলৈ যত্ন কৰ।
3: আকৌ কৈছো, অজয়ক অপহৰণ কৰাৰ দায়িত্ব তোৰ, তোৰ পিছে পিছে আমি আছো, আৰু আমাৰ হাতত
4: AK-47।
5: তই এনেকৈ মন মাৰি বহি আছ কিয় ভাইটি?
0: ইয়াৰ সুখে মোক কাটিছেগৈ।
5: এতিয়া তোক মই ডাক্তৰৰ ওচৰলৈ লৈ যাম, ডাক্তৰক খবৰ দি থৈছো।
0: নাযাওঁ
5: ভাইটি, কেলে তেনেকে কৈছো?
0: মোক গাঁৱৰ ঘৰত থৈ আহ গৈ বোপাই, এই বৈকুণ্ঠ বেজে জাৰি দিলে মোৰ কঁকালৰ বিষ ভাল হৈ যাব, কচকা খোৱা বিষ ডাক্তৰে ভাল কৰিব নোৱাৰে, আৰু দেহাৰ বিষতকৈ মনত তহঁতে যি বিষ ঢালিছ সেইটোৱেহে মোক জুৰুলা কৰিছে অ বোপাই।
5: ভাইটি,
0: তোৰ শহুৰে পুলিচ হ'ল বুলিয়ে মোক বেয়া কথা শুনাব লাগেনে? তোক মুখৰ আগতে কৈ গ'ল দেখোন বোলে মোক ইয়াত ৰাখিলে তোৰেই বিপদ হ'ব পাৰে, সেই কথাত বোৱাৰীও মাত এষাৰ নামাতিলে এৰ।
5: সেইবোৰ কথা এৰ ভাইটি, সেইবোৰ কথা এৰ, বল ওলা, মই তোক এৰিব নোৱাৰোঁ ভাইটি, মই তোক নুবুজা নহয়, আৰু আৰু মইতো তোক একো কোৱা নাই ভাইটি, মোৰে শপত, উঠ ভাইটি, উঠ উঠ।
0: মোৰ মূৰকে খাবলৈ, তই মোক শপত নিদিবিও মই না,
5: আহ উঠ।
3: আমাৰ বাকীবিলাকক এবাৰ চাই ল, সেয়া সেয়া দেখিছ, তই মাথোন গাড়ীখন ৰখাবি, বাটত পৰি দিবি, পিছৰ কামখিনি আমাৰ। কি হ'ল, একো কোৱা নাই কিয়?
4: মই সৈনিক, সৈনিকৰ ধৰ্ম মাথোন আদেশ পালন কৰা।
3: সাগৰ, সেয়া গাড়ী আহি আছে, তই তোৰ কাম কৰিবি।

0: বিশ্বাসঘাতক
1: বৰচিত্ৰ হলি নামৰ বন্ধুৰ গুলীয়ে সিদিনাখন বন্দুকৰ লগত খেলা কৰিলে বন্দুকে শেষ কৰে নহয়নে? যা যা পুলিচ আহিব।
0: থাক, পুলিচৰ ভয়ত হাতত বন্দুক লোৱা নাই, সেই কথা নতুনকৈ ক'ব লাগিব নেকি? সপোন, দিবাকৰ, ধৰ্ম, ইয়াক ধৰহি।
2: ন ন অজয়, ভাগি পৰিলে নহ'ব। দুখ লগা কথাটো হৈছে আবেগ, জেদ আৰু পৰিষ্কাৰ আদৰ্শ নোহোৱা বিদ্ৰোহে সাধাৰণ মানুহৰহে বেছি বিপদ কৰে। তুমি ধৈৰ্য ধৰা অজয়, বাইদেউৰ ডেড বডি পোষ্টমৰ্টেমলৈ পঠিয়াব লাগে।
3: মই একো দুখ কৰা নাছিল পাপা। বাইদেউ কাৰো একো অহিত চিন্তা কৰা নাছিল, কিন্তু কিন্তু কিয় আমি দুৰ্ভোগ ভুগিবলগীয়া হ'লগীয়া হ'লগীয়া
4: কিয় কিয়

0: মাজনিশাৰ চিঞৰ মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বাদল দাস, মানিক হাজৰিকা, দিলীপ বৰুৱা, তাপস কুমাৰ দত্ত, নিতুল ভৰালী, উৎপল কুমাৰ দাস, দীনেশ দাস, নীলু চক্ৰৱৰ্তী, গীতাঞ্জলি দাস, অনামিকা হাজৰিকা আৰু চেতনা দাসে। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ, সহযোগত আছিল অসীম কুমাৰ কাজী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া শুনক জগজিৎ সিঙৰ কণ্ঠৰ দুটিমান গজল।
1: इमरजेंसी के बाद लोगों ने जनता पार्टी पर अपना विश्वास प्रकट किया था। जयप्रकाश जी हमारे नेता थे, उनके नेतृत्व में हमने राजघाट पर जाकर शपथ ली थी कि हम मिलकर चलेंगे, मिलकर देश का भला करेंगे। लेकिन ऐसा नहीं हुआ, जनता पार्टी टूट गई, बिखर गई। जयप्रकाश जी ने अपनी आंखों के आगे जनता पार्टी का विघटन देखा। गांधी जी के कारण राजघाट पर जयप्रकाश जी के नेतृत्व में जो शपथ ली गई।

জগজিৎ সিঙৰ কণ্ঠত কেইটিমান গজল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমান